0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকাৰ এইবাৰৰ শিল্পী ৰূপলেখা গোহাঁই, গীতিকাৰ অপূৰ্ব বেজবৰুৱা, প্ৰযোজনা মলয় সূত্ৰধৰৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান

0: কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: গীতিমালিকাত এইবাৰ শুনক আৰোহণ বৰদলৈৰ কণ্ঠৰ নগেন বৰা ৰচিত গীত, প্ৰযোজনা বিপুল বৰুৱাৰ।

গীতিমালিকাৰ শেষত শুনো আহক পৰিণীতা শইকীয়াৰ ৰচনাৰে গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰ গীত, প্ৰযোজনা ৰূপম তালুকদাৰৰ।

0: গীতিমালিকা অনুষ্ঠানটি শুনিলে।
1: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ আজি প্ৰথমখন কেবিনেট বৈঠক, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ আজি শুনানি, গুৱাহাটী মহানগৰীত কৃত্ৰিম বান আৰু উন্মুক্ত মেনহোলৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত ৰাজ্য চৰকাৰক শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ, অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়া বীৰুবালা ৰাভাৰ আজি পুণ্যতিথি, গোৱালপাৰা জিলাৰ লগতে বিভিন্ন স্থানত কুসংস্কাৰ বিৰোধী দিৱস পালন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰানত পৰাস্ত কৰি গুজৰাট টাইটানছৰ পইণ্ট তালিকাত শীৰ্ষস্থান লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক আজি অনুষ্ঠিত হ'ব। কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত দিনৰ 2 বজাত বৈঠকখন আৰম্ভ হ'ব। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত ডক্টৰ শৰ্মাই প্ৰথমটো কাৰ্যসূচী হিচাপে আজি পুৱাই লোকপ্ৰিয় গোপীনাথ বৰদলৈ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি খানাপাৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিভিন্ন ৰাজ্যৰ 21গৰাকী মুখ্যমন্ত্ৰী তথা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে লক্ষাধিক লোকৰ উপস্থিতিত দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ লগতে তেওঁৰ 4গৰাকী সতীৰ্থ বিধায়কেও কালি খানাপাৰাত শপত লয়। বিজেপিৰ অজন্তা নেওগ আৰু ৰামেশ্বৰ তেলী, মিত্ৰ দল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু BPFৰ পৰা চৰণ বড়োৱে কালি মন্ত্ৰী হিচাপে শপত লয়। মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি অজন্তা নেওগে ৰাজ্যৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰকাশ কৰে।
2: এগৰাকী ব্যক্তিৰ ইমান কৰ্মোদ্যম থাকিব পাৰে যে এই কৰ্মোদ্যম উৎসাহ আপুনি ক'ৰ পৰা পাইছে? তেতিয়া কৈছিলে যে এজন জনপ্ৰতিনিধিয়ে যেতিয়া ৰাইজৰ পৰা আশীৰ্বাদ পায়, সেই আশীৰ্বাদ পালে দুগুণ শক্তি হয়, মানে সাহস পায়, সেইটোৱে কথা। আৰু আমি যোৱা সময়ছোৱা ৰাইজৰ যি বিপুল মানে আশীৰ্বাদ সঁহাৰি পাইছোঁ। আচলতে এই ইলেকশ্যনটো এটা ব্যতিক্ৰমী ইলেকশ্যন, স্বাধীনতাৰ 77 বছৰৰ পিছত ইমান বিপুল মেণ্ডেট। মই ভাবোঁ যে ইয়ে আমাক অধিক কৰ্মপ্ৰেৰণা দিব, দায়িত্ব আমাৰ কান্ধত বহাইছে আৰু আমি অসমবাসীক কথা দিছোঁ যে এই মন্ত্ৰীসভাখনে আগন্তুক দিনত অসমক আগবঢ়াই লৈ যাবৰ কাৰণে দিনে নিশাই আমি কাম কৰিম।

0: যোৱাবাৰ যেতিয়া মুখ্যমন্ত্রী ডাঙরিয়া নির্বাচনের আগত 1 লাখ নিয়োগ করি বলে কৈছিলে তাতকে বেশিহে আমি নিয়োগ করব সক্ষম হলো। ডেফিনেটলি এবার মুখ্যমন্ত্রীয়ে পণ লৈছে যে 10 লাখ যুবক যুবতীক স্বনির্ভরশীল করে তুলব। আমি ভাবো সরকারখন এই ক্ষেত্রে দিনে নিশায় কাম করব।
1: বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই ইতিপূৰ্বে প্ৰকাশ কৰিছে। ইপিনে মুখ্যমন্ত্ৰী ডঃ শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভা শীঘ্ৰেই সম্প্ৰসাৰণ কৰা হ'ব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কালি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। সভাপতি শ্ৰীশইকীয়াই কয় যে 21 মে'ৰ পৰা হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশনত নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব। মন্ত্ৰীসভা সম্প্ৰসাৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে আলোচনা চলি আছে বুলিও তেওঁ কয়।
2: মন্ত্রীসভার সম্প্রসারণ সোনকালে হব বলে মুখ্যমন্ত্রী মহোদয়ের লগত আমার যে কিছু কথা বতরা হয়েছে, যেহেতু গোটে কথাবিলাক আমার এটা কালেকটিভলি হয়, গতি নিশ্চিতভাবে মুখ্যমন্ত্রী ডাঙরিয়ায় চিন্তা চর্চাখিন করতে যত যে ধরনের আলোচনা করব লাগে নিশ্চয় করব। আর সোনকালে বোধহয় 21 তারিখেরপর বিধানসভার অধিবেশনও হব, গতি 21 তারিখেরপর শপথ গ্রহণ পর্ব আছে, বিধায়কসকলের অধ্যক্ষ নির্বাচনের কথা আছে, গোটেখিনি সোনকালে হয়ে যাব।
1: নতুন দিল্লীত আজি দিনৰ 11 বজাত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। বৈঠকৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক পেট্ৰল ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আহ্বান জনোৱাৰ পাছতে প্ৰধানমন্ত্ৰীৰ কনভয়ৰ গাড়ীৰ সংখ্যাও হ্ৰাস কৰা হৈছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি আজি গ্ৰহণ কৰা হ'ব। বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্তজনৰ জামিন আবেদন সোমবাৰে তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থজ্যোতি শইকীয়াৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মে'ত নাকচ কৰিছিল। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান আৰু উন্মুক্ত মেনহোলৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক এই সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। অধিবক্তা সন্দীপ চমৰীয়াই গুৱাহাটীৰ কৃত্ৰিম বান আৰু অসুৰক্ষিত নলা নৰ্দমাৰ ফলত জনসাধাৰণে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এখন আবেদন ন্যায়ালয়ত দাখিল কৰিছিল। ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে কালি এই আবেদনৰ শুনানি গ্ৰহণ কৰি চৰকাৰক এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে মহানগৰীখনৰ উন্মুক্ত মেনহোল আৰু অসুৰক্ষিত নলা নৰ্দমাসমূহে যাতে জনসাধাৰণৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব নোৱাৰে সেই ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছে। উচ্চ ন্যায়ালয়ে সেই ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰি শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তক বিষয়টো সন্দৰ্ভত দৃষ্টি ৰখাৰ লগতে আদালতে বিচৰা মাত্ৰে উপস্থিত হৈ তথ্য দাখিল কৰিবলৈ কৈছে। উল্লেখযোগ্য যে অধিবক্তাগৰাকীয়ে দাখিল কৰা আবেদনখনত যোৱা 19 এপ্ৰিলত মালিগাঁৱত সৃষ্টি হোৱা কৃত্ৰিম বান পৰিস্থিতিৰ মাজত এগৰাকী মহিলাৰ মেনহোলত পৰি মৃত্যু হোৱা ঘটনাৰ কথাও উল্লেখ কৰা হৈছিল। উচ্চ ন্যায়ালয়ে এই বিষয়টো সন্দৰ্ভত অহা 25 মে'ত পুনৰ শুনানি গ্ৰহণ কৰিব। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি সমাজত জাগৰণৰ সূচনা কৰি যোৱা পদ্মশ্ৰী সন্মানেৰে সন্মানিত বীৰুবালা ৰাভাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা বীৰুবালা ৰাভাই 2000 চনৰ পৰা ডাইনী কুপ্ৰথাৰ বিৰুদ্ধে সক্ৰিয় হৈ কাম কৰি আহিছিল। কমেও 34 গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰা বীৰুবালা ৰাভাই 2011 চনত গোৱালপাৰা জিলাত মিছন বীৰুবালা আৰম্ভ কৰে। 2012 চনৰ 30 অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয়। 2021 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত বীৰুবালা ৰাভাৰ নাম 2005 চনত শান্তিৰ নোবেল বঁটাৰ বাবেও প্ৰেৰণ কৰা হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা এগৰাকী মহান নাৰীক আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। বীৰুবালা ৰাভাৰ পুণ্যতিথিটো চৰকাৰে কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰি অহাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এগৰাকী মহিয়সী নাৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। গোৱালপাৰা জিলাৰ লগতে বিভিন্ন স্থানত আজি কুসংস্কাৰ বিৰোধী দিৱস পালন কৰা হৈছে। মিছন বীৰুবালাৰ উদ্যোগত আৰু জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত গোৱালপাৰাৰ ঠাকুৰভিলাৰ বীৰুবালা ৰাভা সাংস্কৃতিক ভৱনত এই উপলক্ষে কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। এই সন্দৰ্ভত আমাৰ গোৱালপাৰাৰ সংবাদদাতা ৰশিদুল হুছেইনে এইদৰে কয়।
3: গোৱালপাৰা জিলাৰ অতি ভিতৰুৱা গাঁও ঠাকুৰভিলাৰ পৰা ডাইনী অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে যুঁজ দিয়া পদ্মশ্ৰী ডক্টৰ বীৰুবালা ৰাভাৰ 2024 চনৰ আজিৰ দিনটোত মহাপ্ৰয়াণ ঘটিছিল। ইয়াৰ পিছতে অসম চৰকাৰে 13 মে' অৰ্থাৎ আজিৰ দিনটোক বীৰুবালা ৰাভাৰ মৃত্যুতিথি উপলক্ষে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেয়ে যোৱা বৰ্ষৰ পৰা আজিৰ দিনটোক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰোধী দিৱস হিচাপে পালন কৰা হৈছে। এই দিৱসত

0: মূল উদ্দেশ্য হৈছে সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰাৰ লগতে বিজ্ঞান মনস্কতাৰ প্ৰচাৰ কৰা। গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইৰ লগতে ঠাকুৰবিলাতো আজি পদ্মশ্ৰী বীৰুবলা ৰাভাৰ মৃত্যুতিথিৰ লগতে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস পালন কৰা হৈছে।
1: বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতি আৰু জীৱিকা অভিযান অৰ্থাৎ ভি বি জি ৰামজী আইন অহা 1 জুলাইৰ পৰা দেশজুৰি কাৰ্যকৰী হ'ব। মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিত অভিযানৰ অধীনত পূৰ্বে 100 দিনৰ কৰ্ম নিশ্চয়তা প্ৰদান কৰা হৈছিল যদিও এই নতুন আইনৰ অধীনত 125লৈ কৰ্মদিন বৃদ্ধিৰ প্ৰস্তাৱ লোৱা হৈছে। 2047 চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰাম্য উন্নয়ন আঁচনিৰ পৰিকাঠামো নতুন ৰূপত গঢ় দিবলৈ চৰকাৰে এই সংস্কাৰ সাধন কৰিছে। নতুন আইন অনুসৰি দেশৰ সকলো ৰাজ্যৰ শ্ৰমিকে ইয়াত আবেদন কৰিব পাৰিব। আবেদনৰ 15 দিনৰ ভিতৰত কাম নাপালে শ্ৰমিকসকলে নিৰ্দিষ্ট হাৰত নিবনুৱা ভাট্টা লাভ কৰিব। 1 জুলাইৰ পৰা গ্ৰাম্য নিয়োগ আঁচনিৰ অধীনত চলি থকা সকলো কাম ভি বি জি ৰামজী আইনৰ আওতালৈ যাব। অৱশ্যে নতুন শ্ৰম কাৰ্ড লাভ নকৰা পৰ্যন্ত পূৰ্বে জব কাৰ্ড লাভ কৰা শ্ৰমিকসকলে পুৰণি কাৰ্ডতে কাম কৰিবলৈ সমৰ্থ হ'ব। দীপৰ বিলত সম্পন্ন হোৱা শেহতীয়া পক্ষী নিৰীক্ষণত কমেও 174টা প্ৰজাতিৰ দেশী বিদেশী পৰিভ্ৰমী চৰাই নথিভুক্ত হৈছে। এটা প্ৰকৃতিপ্ৰেমী সংগঠনে যোৱা বছৰ নৱেম্বৰৰ পৰা চলিত বছৰ এপ্ৰিললৈকে এই পক্ষী নিৰীক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। নিৰীক্ষণ কালত দূৰবীন আৰু কেমেৰা ব্যৱহাৰ কৰি চৰাই চিনাক্তকৰণৰ লগতে প্ৰযুক্তিৰো সহায় লোৱা হৈছিল। 10 মে'ত অনুষ্ঠিত এই নিৰীক্ষণ কাৰ্যসূচীৰ সামৰণি অধিৱেশনত ছমহীয়া পক্ষী সমীক্ষাৰ ফলাফল ঘোষণা কৰা হয়। নিৰীক্ষণত লাভ কৰা তথ্য অনুসৰি 42টা প্ৰজাতিৰ শীতকালীন পৰিভ্ৰমী চৰাই আৰু 64টা দীপৰ বিলৰ চৰাই পোৱা গৈছে। পৰিভ্ৰমী চৰাইৰ ভিতৰত দেওৰাজ হাঁহ, দীঘল নেজী হাঁহ, বালিঘোৰা আৰু চাকৈ চুকোৱা উল্লেখযোগ্য বুলি কোৱা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA যোৱা 3 মে'ত অনুষ্ঠিত নীট UG 2026 বাতিল কৰাৰ লগতে এই পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টো তদন্তৰ দায়িত্ব CBIক অৰ্পণ কৰিছে। সামাজিক মাধ্যমযোগে সংস্থাটোৰ সূত্ৰই কয় যে ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি আৰু পৰীক্ষা ব্যৱস্থাটোৰ প্ৰতি আস্থা বৰ্তাই ৰাখিবলৈ এই সিদ্ধান্ত লোৱা হৈছে। এই পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ বিস্তৃত তদন্তৰ বাবে বিষয়টো কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBIলৈ প্ৰেৰণ কৰা হয়। NTAৰ সূত্ৰই প্ৰকাশ কৰা মতে তদন্তকাৰী সংস্থাটোক বিষয়টো তদন্ত কৰাৰ বাবে প্ৰয়োজনীয় সকলো নথি আগবঢ়াই সহায় কৰা হ'ব। সংস্থাটোৱে প্ৰকাশ কৰা মতে অহা 10 দিনৰ ভিতৰত পৰীক্ষাৰ নতুন সময়সূচীৰ বিষয়ে সদৰি কৰা হ'ব। পঞ্জীয়ন আৰু শিক্ষাৰ্থীৰ তথ্যৰ লগতে 2026 চনৰ এই পৰীক্ষাৰ বাবে নিৰ্বাচিত কেন্দ্ৰসমূহ অপৰিৱৰ্তিত থাকিব বুলি সংস্থাটোৱে প্ৰকাশ কৰে। তদুপৰি নতুনকৈ কোনো মাচুল আৰু পঞ্জীয়নৰ প্ৰয়োজন নহ'ব বুলিও সংস্থাটোৱে স্পষ্ট কৰি দিয়ে। ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা অসুস্থ হৈ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ICUত চিকিৎসাধীন হৈ আছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে চিকিৎসালয়ত তেওঁক সাক্ষাৎ কৰি তেওঁৰ আশু আৰোগ্য কামনা কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত নিশ্চয়তা কোষৰ সহযোগত বিশ্ববিদ্যালয়খনৰ FYIPGP ছাত্ৰ ছাত্ৰীসকলৰ বাবে মানসিক চাপ ব্যৱস্থাপনা কাৰ্যসূচী আৰু সজাগতা অভিযান কালি অনুষ্ঠিত হয়। এই অনুষ্ঠানত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মনোৰোগ বিভাগৰ সহকাৰী অধ্যাপক ডাঃ দীপজ্যোতি বৰাই মানসিক স্বাস্থ্য, চাপ নিয়ন্ত্ৰণ আৰু মাদক দ্ৰব্যৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে উল্লেখ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত স্থান লাভ কৰে। 169 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি হায়দৰাবাদে 14 অভাৰ আৰু 5টা বলতে আটাইকেইটা উইকেট হেৰুৱাই 86 ৰানহে কৰিবলৈ সমৰ্থ হয়। গুজৰাট টাইটানছৰ হৈ কাগিছ ৰাবাদা আৰু জেছন হোল্ডাৰে 3টাকৈ উইকেট দখল কৰাৰ লগতে প্ৰসিদ্ধ কৃষ্ণাই 2টা আৰু মহম্মদ চিৰাজ আৰু ৰচিদ খানে 1টাকৈ উইকেট লাভ কৰে। কাগিছ ৰাবাদাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 168 ৰান কৰে। সাই সুদৰ্শনে সৰ্বাধিক 61 আৰু ৱাশ্বিংটন সুন্দৰে 20 ৰাণৰ বৰঙণি আগবঢ়ায়। হায়দৰাবাদৰ হৈ প্ৰফুল হিংগে আৰু ছাকিব হুছেইনে 2টাকৈ আৰু অধিনায়ক পেট কামিন্সে 1টা উইকেট লাভ কৰে। প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক ঋতুস্মিতা তামুলীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাও।
2: দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ, 20 মে'ৰ পিছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সম্ভাৱনা, নীট UG বাতিল, জনপ্ৰিয় কবি জুনমণি দাসৰ অকাল বিয়োগ আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত কালি ডঃ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা বাতৰি আজি আটাইকেইখন কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বাতৰিটো আমাৰ অসম কাকতত হিমন্ত বিশ্ব শৰ্মাৰ মহাভিষেক, দৈনিক জনভূমি কাকতত বিকাশৰ নতুন যাত্ৰা, অসমীয়া খবৰ কাকতত জনসমুদ্ৰ সাক্ষী কৰি শপত গ্ৰহণ আদি শিৰোনামেৰে প্ৰকাশ পাইছে। 20 মে'ৰ পিছত নতুন মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সম্ভাৱনা থকাৰ বাতৰি অন্যতম

0: মুখপাত্ৰ হিচাপে প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতখনে। তামিলনাডুৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে কাৰ্যভাৰ গ্ৰহণৰ এদিনৰ পাছতে ৰাজ্যখনৰ 717খনকৈ মদৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। যোৱা 3 মে'ত অনুষ্ঠিত নীট UG বাতিলৰ পাছত ইয়াৰ তদন্তৰ দায়িত্ব CBIক অৰ্পণ কৰা বাতৰি সবিস্তাৰে প্ৰকাশ কৰিছে দৈনিক অসম কাকতখনে। বতৰ বিজ্ঞান বিভাগে অসমৰ লগতে অৰুণাচল, মেঘালয়ত 12-16 মে'লৈ বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে বাতৰিটো দি আছাম ট্ৰিবিউন কাকতৰ। জনপ্ৰিয় কবি জোনমণি দাসৰ কালি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হোৱাৰ বাতৰি কবিগৰাকীৰ আলোকচিত্ৰসহ প্ৰায় আটাইকেইখন কাকতে প্ৰকাশ কৰিছে। RSS মুৰববী মোহন ভাগৱতে 3-দিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব। এই বাতৰিটো দৈনিক জনমভূমি, দ্য চেণ্টিনেল আদি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে।
1: ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত চি কে শৰ্মা প্ৰেক্ষাগৃহত খেলুৱৈসকলক নিষিদ্ধ ঔষধ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে কালি এটা শিবিৰ মুকলি কৰা হয়। এই শিবিৰত ক্ৰীড়াৰ ক্ষেত্ৰত নিষিদ্ধ ঔষধ ব্যৱহাৰ কৰি বহু খেলুৱৈ নিষিদ্ধ হোৱা ঘটনা সন্দৰ্ভত প্ৰায় 80গৰাকী খেলুৱৈ আৰু অভিভাৱকক অৱগত কৰোৱা হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ আজি প্ৰথমখন কেবিনেট বৈঠক। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ আজি শুনানি। গুৱাহাটী মহানগৰীত কৃত্ৰিম বান আৰু উন্মুক্ত মেনহোলৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত ৰাজ্য চৰকাৰক শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়া বীৰুবালা ৰাভাৰ আজি পুণ্যতিথি। গোৱালপাৰা জিলাৰ লগতে বিভিন্ন স্থানত কুসংস্কাৰ বিৰোধী দিৱস পালন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰি গুজৰাট টাইটানছৰ পইণ্ট তালিকাত শীৰ্ষস্থান লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ শ্ৰোতাসকল, জিলাৰ ৰেহৰূপত আজি আহকচোন যাওঁ দৰং জিলালৈ। জিলাখনৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ সংবাদদাতা ময়ূখ গোস্বামী। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে দৰং জিলাতো যোৱা 4 মে'ত ভোটগণনাৰ জৰিয়তে জিলাখনৰ 3টা বিধানসভা সমষ্টিৰ বিপৰীতে প্ৰতিনিধি নিৰ্বাচন কৰা হয়। ভোটগণনাৰ ফলাফলৰ বিষয়ে বিস্তৃতভাৱে শুনোৱা হওক আমাৰ সংবাদদাতা ময়ূখ গোস্বামীৰ মুখেৰে।
2: মুঠ 3খন আসনৰ ভিতৰত যোৱাবাৰ 1খন আসন লাভ কৰা শাসকীয় দলটোৱে এইবাৰ 2খন আসন নিজৰ দখললৈ আনিবলৈ সক্ষম হয়। অনুসূচিত জাতিৰ বাবে বিগত প্ৰায় 50 বছৰে সংৰক্ষণ হৈ থকা জিলা সদৰ মঙলদৈ সমষ্টিটো এইবাৰ সংৰক্ষণ মুক্ত হোৱাৰ পিছত গেৰুৱা দলটোৱে সমষ্টিটো কংগ্ৰেছৰ পৰা নিজৰ দখললৈ আনে। সমষ্টিটোত বিজেপি প্ৰাৰ্থী তথা অসম প্ৰদেশ মহিলা বিজেপিৰ সভানেত্ৰী নীলিমা দেৱীয়ে 23,936 ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী ৰিজুমণি তালুকদাৰক পৰাস্ত কৰে। নীলিমা দেৱীয়ে মুঠ 1,78,000 ভোট লাভ কৰাৰ বিপৰীতে নিকটতম প্ৰতিদ্বন্দ্বী ৰিজুমণি তালুকদাৰে 76,142 ভোট লাভ কৰে। আনহাতে চিপাঝাৰ সমষ্টিটো দলটোৱে পুনৰ নিজৰ দখলতে ৰাখে। দলৰ প্ৰাৰ্থী তথা বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে কংগ্ৰেছ প্ৰাৰ্থী তথা পূৰ্বৰ 3বাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া 25,245 ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ৰাজবংশীয়ে মুঠ 99,720 ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী শইকীয়াই লাভ কৰে 75,840 ভোট। আনহাতে জিলাখনৰ 3খন আসন দলগাঁৱত AODF দলৰ প্ৰাৰ্থী তথা বিধায়ক ৰঞ্জিবু ৰহমান 3য়বাৰৰ বাবে বিজয়ী হয়। নিকটতম প্ৰতিদ্বন্দ্বী নিৰ্দলীয় প্ৰাৰ্থী আইনুল হকক 28,880 ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ৰহমানে 1,47,122 ভোট লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী হকে 1,18,336 ভোট লাভ কৰে। নিৰ্বাচনৰ ঘোষিত ফলাফল অনুসৰি জিলাখনৰ 3টা বিধানসভা সমষ্টিৰ প্ৰতিটোতে 2গৰাকীকৈ প্ৰাৰ্থীৰ মাজতে নিৰ্বাচনী যুঁজখন সীমিত থাকে আৰু এই 6 প্ৰাৰ্থীৰ বাদে প্ৰতিদ্বন্দ্বিতা কৰা মুঠ 14গৰাকী প্ৰাৰ্থী 8গৰাকীৰ আমানতৰ ধন বাজেয়াপ্ত হয়।
1: আকাংক্ষিত জিলা দৰঙে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উন্নত ফলাফল প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হয়। এই বিষয়ে আমাক অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: ঘোষিত ফলাফল অনুসৰি কলা শাখাত জিলাখনে ৰাজ্যৰ সফল জিলাসমূহৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰে। ৰাজ্যৰ সামগ্ৰিক গড় সফলতাৰ হাৰ 79.54% বিপৰীতে দৰঙে

0: সফলতাৰ হাৰেৰে এই শাখাত বাক্সা জিলাৰ পিছতে ৰাজ্যৰ দ্বিতীয় শ্ৰেষ্ঠ জিলা হিচাপে স্থান লাভ কৰে। একেদৰে বাণিজ্য শাখাত জিলাখনৰ সামগ্ৰিক সফলতাৰ হাৰ 90.52%। আনহাতে বৃত্তিমুখী শাখাত ৰাজ্যৰ সামগ্ৰিক সফলতাৰ হাৰ 74.19%ৰ বিপৰীতে জিলাখনে 97.85% গড় সফলতাৰ দ্বিতীয় শ্ৰেষ্ঠ জিলা হিচাপে পৰিগণিত হয়। জিলাখনত এইবাৰ মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মঙলদৈ নগৰপালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি বহুকেইখন চৰকাৰী খণ্ডৰ পুৰণি শিক্ষানুষ্ঠানে যথেষ্ট উন্নত মানৰ ফলাফল দেখুৱায়।
1: নাঙল, যুঁৱলি, হালোৱা, জাপি ইত্যাদি কৃষি প্ৰধান ৰাজ্য অসমৰ পৰম্পৰাগত কৃষিকৰ্মৰ এক অবিচ্ছেদ্য অংগ হিচাপে গণ্য কৰা হয়। হালোৱা জাপিয়ে কৃষক হালোৱা ৰোৱনী দাৱনী আদিক পথাৰত হাল বোৱা বা অন্যান্য কৃষিকৰ্মৰ সময়ত ৰোদ বা বৰষুণৰ পৰা সকাহ দিয়ে। দৰঙৰ কাছমাৰী গাঁৱৰ একাংশ কৃষক পৰিয়ালৰ দৃঢ় প্ৰচেষ্টাত বিলুপ্ত হোৱাৰ পৰা ৰক্ষা পৰিছে এই পৰম্পৰাগত কৃষি সঁজুলিবিধ। এই সম্পৰ্কে বিশদভাৱে আমি জানো আহক আকাশবাণীৰ দৰং জিলাৰ সংবাদদাতা ময়ূখ গোস্বামীৰ পৰা।
0: বহু বছৰৰ পৰা গাঁওখনৰ একাংশ কৃষক পৰিয়ালৰ সদস্য হস্তশিল্পকলাৰ দক্ষতাৰে থলুৱাভাৱে উপলব্ধ বাঁহ, টকৌপাত আদিৰে হালোৱা জাপি প্ৰস্তুত কৰি আহিছে আৰু ইয়াক এক বিকল্প উপাৰ্জনৰ পথ হিচাপে গ্ৰহণ কৰিছে। কিন্তু পৰিৱৰ্তিত সময়ত আধুনিক কৃষি প্ৰযুক্তিৰ ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদিয়ে পৰম্পৰাগত কৃষিৰ নাঙল, হাল, গৰুৰ ঠাই ল'বলৈ ধৰাত হালোৱা জাপিৰ চাহিদাও ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰে। অৱশ্যে তেনে পৰিস্থিতিটো সেই কৃষক পৰিয়ালৰ সদস্যসকলে এক ইতিবাচক চিন্তাৰে জীয়াই ৰাখিছে অসমীয়া চহা গ্ৰাম্য জীৱনৰ এই চিনাকি কৃষি সঁজুলিবিধক। হালোৱা জাপিৰ পূৰ্বৰ চাহিদা যথেষ্ট হাৰত হ্ৰাস পোৱাৰ পিছতো কৃষিৰ বতৰ তেওঁলোকে দৈনিক 3-4টালৈকে হালোৱা জাপি নিৰ্মাণ কৰে আৰু প্ৰতিটো জাপি 160-170 টকা দৰত ঘৰতে বেপাৰীক বিক্ৰী কৰি এক বিকল্প জীৱিকাৰ পথ উলিয়াবলৈ সক্ষম হৈ আহিছে। অৱশ্যে এই পৰম্পৰাগত শিল্পকৰ্মক চৰকাৰৰ সময়োচিত পৃষ্ঠপোষকতা অবিহনে ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰাটো সম্ভৱ যেন নহয় সেয়া বিবেচনা কৰে বিষয়টোৰ লগত তীব্ৰভাৱে জড়িত হৈ থকা কাছমাৰী পৰিয়ালৰ সেই সদস্যসকলে।
1: আজিলৈ সময় হ'ল জিলা ৰেহৰূপৰ পৰা বিদায় লোৱাৰ। কাইলৈ পুৱা এই একে সময়তে আকৌ আপোনালোকক লগ পাম। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত দৰং জিলাৰ ৰেহৰূপ শুনিলে। আজি সংবাদদাতা আছিল ময়ূখ গোস্বামী।
1: এফ এম বেণ্ডৰ 102.7 মেগাহৰ্টজতীয়া আকাশবাণী নগাঁও আৰম্ভ কৰিবলৈ লৈছোঁ শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰী। অনুষ্ঠানৰ আৰম্ভণিতেই তৰিকুদ্দিন আহমেদৰ কণ্ঠত মলিন বৰাৰ ৰচিত এটি গীত শুনাবলৈ লৈছোঁ। গীতটি শুনিবৰ বাবে আমালৈ অনুৰোধ কৰিছে ডবকাৰ পৰা আব্দুল মালেকে।

হুজাইৰ অজিত ইংতি আৰু বিশালৰ অনুৰোধ মৰ্মে এইবাৰ হম দিল দে চুকে সনম বুলছবিৰ এটি গীত শুনাবলৈ লৈছোঁ উদিত নাৰায়ণ আৰু অলকা য়াগনিকৰ কণ্ঠত।

এইখিনিতে জনাইছোঁ। ফোন ইন আপুনি বিচৰা গীতৰ বাবে শ্ৰোতাৰ অনুৰোধ বাণীবদ্ধ কৰা হ'ব কাইলৈ বিয়লি 3:30 বজাৰ পৰা 4 বজাৰ ভিতৰত। নিজৰ প্ৰিয় গীতটি শুনিবৰ বাবে আপুনিও 9435053214 এই নম্বৰত ফোন কৰি অনুৰোধ কৰিব পাৰিব। ফোন নম্বৰটো পুনৰ কৈছোঁ 9435053214। আজি নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত মৰিগাঁও জিলাৰ উদৰি স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক ডাক্তৰ নয়নজ্যোতি বৰদলৈয়ে সেই অঞ্চলৰ স্বাস্থ্যসেৱাৰ বিষয়ে অৱগত কৰিব। তেখেতৰ লগত থাকিব সেই স্বাস্থ্যকেন্দ্ৰৰে এগৰাকী স্বাস্থ্যকৰ্মী দীপালী দাস। তেখেতে গৰ্ভৱতী মহিলাৰ খাদ্য সম্পৰ্কে আগবঢ়োৱা কিছু কথা বতৰা শুনিবলৈ পাব। অনুষ্ঠানটি যুগুতাই আগবঢ়াব কিৰণ চন্দ্ৰ নাথে। সাতখৰি অনুষ্ঠানত এইবাৰ এক দুজেকেলিয়ে বোলছবিৰ এটি গীত শুনিবৰ বাবে অনুৰোধ কৰিছে।

কচুৱা তিনিআলিৰ পৰা ননীগোপাল নন্দী, ৰিংকু ঘোষ, বিজু, বিধানচন্দ্ৰ, পলু, দিলীপ নাথ আৰু ফালু বিশ্বাসে লতা মংগেশকৰ আৰু এছ পি বালাসুব্ৰমণ্যমৰ কণ্ঠত এই গীতটি শুনোৱা হওকচোন।

লতা মঙ্গেশকৰ আৰু এছ পি বালাসুব্ৰমণিয়ামৰ কণ্ঠত এক দুজেকেলিয়ে বোলছবিৰ গীতটি শুনিলে। এইবাৰ গায়ত্ৰী হাজৰিকাৰ কণ্ঠত কাজল শৰ্মা ৰচিত এটি গীত শুনাবলৈ লৈছোঁ। গীতটি শুনিবৰ বাবে আমালৈ অনুৰোধ কৰিছে বৰদোৱাৰ পৰা মূৰ্চনা গোস্বামীয়ে।

শ্ৰোতাই অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰী শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে এই অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ ফেচবুক পেজৰ জৰিয়তে গীতৰ বাবে অনুৰোধ কৰিব পাৰে। ইয়াৰ বাবে শ্ৰোতাসকলে পচন্দৰ গীত বিচাৰি মেছেজ বা কমেণ্ট কৰক, নতুবা আমালৈ চিঠি লিখক পত্ৰী প্ৰতি মাৰফত কেন্দ্ৰ সঞ্চালক আকাশবাণী নগাঁও ডাক হেনচুৱা নগাঁও 78200002। অনুষ্ঠানত এইবাৰ চিলচিলা বুলছবিৰ এটি গীত শুনাবলৈ লৈছোঁ অমিতাভ বচ্চন আৰু সংগীসকলৰ কণ্ঠত। গীতটি শুনিবৰ বাবে আমালৈ লিখিছে মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ পৰা নিখিল ৰঞ্জন গোস্বামী আৰু উছমান আলীয়ে।

বৰভেটিৰ পৰা বিপুল নাথৰ অনুৰোধ মৰ্মে এইবাৰ জুবিন গাৰ্গ আৰু জুবলি বৰুৱাৰ কণ্ঠত মিছন চাইনা বুলি ছবিৰ এটি গীত শুনাবলৈ লৈছোঁ।

0: আকাশবাণীৰ 90 বছৰীয়া বৰ্ণিল যাত্ৰাৰ এই সন্ধিক্ষণত আকাশবাণী নগাঁও কেন্দ্ৰৰ এজন নিয়মীয়া শ্ৰোতা বৰপাথৰী দক্ষিণ সূতাৰ গাঁৱৰ মাধৱ হাজৰিকাই এইদৰে নিজৰ অনুভৱ ব্যক্ত কৰে।
1: মোৰ নাম মাধৱ হাজৰিকা, মোৰ ঘৰ বৰপাথৰী দক্ষিণ সূতাৰ গাঁও। আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰায় অনুষ্ঠানেই শুনিবৰ কাৰণে সদায় সাজু হৈ থাকোঁ। মই প্ৰায় 1962-63 চনত যেতিয়া চীন ভাৰতৰ যুদ্ধ হৈছে তেতিয়া মই LP স্কুলত পঢ়ি আছোঁ। তেতিয়া আমাৰ গাঁৱত ৰেডিঅ' নাই, কাৰো ঘৰতেই নাই। আমাৰ গাঁৱৰ বৰপাথৰী সূতাৰ গাঁৱৰ গান্ধী লাইব্ৰেৰীত এটা বৰ ডাঙৰ ৰেডিঅ' চৰকাৰে
0: দিছিলে,
1: এটা হৰণসহ দিছিলে। আমি তেতিয়া সন্ধিয়া সময়ত ঢাপলি পালোঁ ৰেডিঅ'টো কি বস্তু চাবলৈ আৰু লগতে শুনো। তাত বিভিন্ন ভাষাৰ বাতৰি দিয়ে। প্ৰথমতে দিয়ে দিছ ইজ অল ইণ্ডিয়া ৰেডিঅ', ইয়ে আপাতানি প্ৰগাম্পৰ মুনিম বুজি। আকৌ দিয়ে ইয়ম আকাশবাণীম সম্প্ৰতি বাৰ্তা হাচুয়ন্তাম। আৰু অসমীয়াতো বাতৰি দিয়ে এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়াৰ আঞ্চলিক বাতৰি। মই মানে এনেকুৱা ভাল লাগে যে বা এনেকুৱা এটা অনুষ্ঠান মই কিমান ভাল লাগিছে, তাৰ ৰেডিঅ' এটা মই কেনেকৈ ক'ত ল'ম, ক'ত পাম, বহুত ভাবোঁ মানে নোৱাৰোঁ, মানে ৰেডিঅ' ওলোৱাই নাই তেনেকৈ দোকানত। সেই ৰেডিঅ'টোকে শুনিবলৈ তেতিয়া মই কিজানি তৃতীয় দ্বিতীয়মান শ্ৰেণীৰ অনুমান মই তেনেকুৱা দিনতে পঢ়ি আছোঁ। আৰু যুদ্ধও লাগিছে, মানে ভাৰত পাকি সেয়া চীনৰ যুদ্ধৰ বাতৰি শুনিবলৈ মানুহবিলাক ব্যাকুল হৈ থাকে। আৰু তেতিয়াৰ পৰাই মই মানে ৰেডিঅ' শুনি শুনি ভাল পাওঁ আৰু ৰেডিঅ' শুনিবলৈ মোৰ মন যায়। আৰু প্ৰায় অনুষ্ঠানবিলাকেই ধৰক মই শুনো এতিয়াও ঠিক তেনেকৈ ধৰক আপোনালোকে এতিয়া 5:45 আমাৰ নগাঁও আকাশবাণী কেন্দ্ৰৰ পৰা আপোনাৰ যিটো বন্দে মাতৰ মংগল ধ্বনি আৰম্ভ কৰা হয়, তাৰপিছত 6 বজাত হিন্দী বাতৰি, 6:05 ইংৰাজী বাতৰি, 6:15 ভক্তিমূলক অনুষ্ঠান উপাসনা।

নমস্কাৰ, মোৰ নাম অনুপ কুমাৰ বৰঠাকুৰ। মই হোজাইৰ স্থায়ী বাসিন্দা। আকাশবাণীয়ে 90 বছৰত ভৰি দিয়া বুলি শুনি পেলাই মই অতি সুখী হৈছোঁ। সৰুকালৰ পৰাই আকাশবাণীৰ অনুষ্ঠানসমূহ শুনাৰ বৰ আগ্ৰহী হৈ আছিলোঁ আৰু আজিলৈকে মই আকাশবাণী অনুষ্ঠান নিয়মীয়াকৈ শুনো। আকাশবাণী নগাঁৱৰ কেন্দ্ৰৰ জৰিয়তে নগাঁও, মৰিগাঁও, হোজাই এই জিলা সামগ্ৰী যিবিলাক অনুষ্ঠান পৰিৱেশন কৰি আছে সেইবিলাক অনুষ্ঠান মই বৰ আগ্ৰহেৰে শুনো, বৰ ভাল লাগে। বিশেষকৈ চহৰীয়া অঞ্চলতকৈ গ্ৰামীণ অঞ্চলৰ সকলো দিশ সামৰি তেওঁলোকে একোটা একোটা একোটা সুন্দৰ অনুষ্ঠান আগবঢ়াই আহে। কৃষকসকলৰ অনুষ্ঠান, সৰু সৰু ল'ৰা ছোৱালীৰ অনুষ্ঠান, যুৱক যুৱতীৰ অনুষ্ঠান, কথিকাৰ অনুষ্ঠান বৰ ভাল লাগে শুনি পেলাই। আৰু এজন শ্ৰোতা হিচাপে আকাশবাণীৰ 90 বছৰ এই সুদীৰ্ঘ পৰিক্ৰমা সফলতে পাৰ কৰাৰ হেতু আকাশবাণীৰ সমূহ কৰ্মকৰ্তা, শিল্পী সকলোলৈকে, কলা কুশলী সকলোলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।

0: এয়া আকাশবাণী নগাঁও, আমাৰ পৰৱৰ্তী অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: এতিয়া আগবঢ়োৱা হৈছে এখনি ধাৰাবাহিক আলেখ্য, ফাট বিহুৰ পুংখেদি। আলেখ্যখনি ৰচনা ৰঞ্জিত গগৈ, প্ৰযোজনা কৰিছে যোৰহাটৰ শব্দ প্ৰকাশে। এয়া শুনক ধাৰাবাহিক আলেখ্য ফাট বিহুৰ পুংখেদি।
2: কুৰুলি

0: ফাটবি সুতুলি ঢকুৱাখানা এক ঐতিহাসিক গুৰুত্বপূৰ্ণ কৃষি প্ৰধান ঠাই। বুৰঞ্জীয়ে ঢুকি নোপোৱা কালৰে পৰা ঢকুৱাখানাত মানৱ সভ্যতা সংস্কৃতিৰ নিদৰ্শন পোৱা যায়। তাৰ প্ৰমাণস্বৰূপে আজিও অক্ষয় হৈ যেন অতন্দ্ৰ প্ৰহৰীৰ দৰে থিয় হৈ আছে বাসুদেৱ স্থান, হাৰ্হি দেৱালয়, গোবিন্দপুৰ সত্ৰ, গৰখীয়াদল আদি অলেখ কিংবদন্তী জনশ্ৰুতি আৰু প্ৰবাদেৰে ভৰি আছে, যিবোৰে বুৰঞ্জী নহ'লেও বুৰঞ্জীৰ কথাকে কয়। ঢকুৱাখানা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ চন্দ্ৰনাথ বৰুৱাদেৱে কয়,
1: মই লগ পোৱা কেইজনমান বৃদ্ধৰ কথা ক'ব বিচাৰোঁ। জানে চিনি পায় যে হোমেন বৰগোহাঁইদেৱৰ পিতৃ ইন্দ্ৰনাথ বৰগোহাঁই, তেখেতটো মোৰ পিতৃতুল্য। তেখেত আমাৰ এই বৰ্তমান য'ত আপুনি আমি মোক প্ৰশ্নকেইটা সুধিছে, এখন ঢকুৱাখানা কলেজৰ চৌহদত তেওঁ মাজে মাজে মোৰ ওচৰলৈ আহিছিলে। তেখেতে তাহানি ফাট বিহু সম্পৰ্কে ভালেমান কথাই মোক কৈছিলে, তেওঁৰ পৰাও গম পাইছিলোঁ। আৰু তেওঁ প্ৰসংগত কৈছিল যে ফাট বিহুটো চতুৰ ঠিক 15 দিনমান যোৱাৰ পিছত আমাৰ এই যে চাপৰিটো বৰ্তমান নহয়, মহ বুলি নহয়, বৰ্তমান যিখন কলেজ আছে এই কলেজখন তেতিয়াতো কলেজ নাছিলে, সেই সময়ত জংঘল আছিলে, হাবি বননিয়ে ভৰি আছিলে। তাতে এই অঞ্চলৰ কৈৱৰ্ত, তেখেতে কোৱা কথা, কৈৱৰ্ত মিচিং সম্প্ৰদায়ৰ মানুহ আহি চতুৰ 15 দিনমানৰ পৰা মানে একেবাৰে লগত চৰু চাউল পাতি লৈ খোৱা বোৱা সামগ্ৰী লৈ ইয়াতে কেম্প কৰি লৈছে বুলি তেওঁ কৈছিলে। তেতিয়া কিন্তু মই ভাবিছিলোঁ সেই মাহত যে সঁচাকৈ কৃষ্টি সংস্কৃতিৰ প্ৰতি মানুহৰ ধাউতি ইমান প্ৰবল, আৰু প্ৰবলহে প্ৰবল কাৰ মাজত আছিলে সেই কথাটো কিন্তু মোক অলপ কিছু মানে বিষয়টো জানিবৰ কাৰণে খুব মানে উদ্বল কৰি তুলিছিলে যে ইয়াতো অন্যান্য মানুহতো আছিলে, মিচিং কৈৱৰ্ত সম্প্ৰদায়ৰ বাদেও অন্যান্য মানুহ আছে, কিন্তু তেখেতসকলে ধৰক সেইধৰণে কেম্প কৰি লোৱা নাছিলে ফাট বিহুৰ উপলক্ষত। কিন্তু তেওঁলোকে ফাট বিহুৰ উপলক্ষত কেম্প কৰি লোৱা কথা তেওঁ উল্লেখ কৰিছিলে। তেওঁৰ লগতে আমাৰ এই কাঠৰবাৰী গাঁও, আমাৰ কলেজখনৰ ভাটিফালে পশ্চিম দিশত এখন গাঁও আছিলে কাঠৰবাৰী, পুৰণি গাঁও, সেই গাঁৱৰ এজন বৃদ্ধক

0: পাইছিলোঁ প্ৰসংগ তেখেতেও কৈছিলে, তেখেতে নিজেই দেখা কথা কৈছে যে গছৰ তলত হেনো কৈৱৰ্ত সম্প্ৰদায়ৰ মানুহ, মিচিং সম্প্ৰদায়ৰ মানুহ প্ৰায় ওচৰ ওচৰি কৰি কৈৱৰ্তই কৈৱৰ্তভাগে আৰু মিচিং মানে লোকে মিচিং মানে দল হিচাপে গঠন কৰি মানে গছ গছৰ তলত বহি চতুৰ দিন সোমোৱা দিন চেক যোৱাৰ পিছতেই ধৰক সপ্তাহ দহ দিন যোৱাৰ পিছতে এনেকৈ মানে বহাগ বিহু লৈ লৈকে তেওঁলোকে এই অঞ্চলত আহি বিহু কৰিছিলে চাপৰিটোত। সেই কথাটো তেখেতে কৈছিলে। তেখেতক আমি তেখেতৰ নামটো মই পাহৰি গৈছোঁ, তেখেতে কিন্তু আমি এই অঞ্চলত কাণফুলি বুঢ়া বুলি দুৰা পৰিয়ালৰ মানে এজন বুঢ়া কাণফুলি বুঢ়া বুলি এই অঞ্চলত মানুহে জানে, খুব ফুচুৰি কৰে তেখেতে। তেখেত ইতিমধ্যে মৃত্যু হৈছে। মই লগ পাওঁতে তেখেতৰ বয়স 83-84 কম নহ'ব, সেইটো 1980 চনমানত তেখেতক লগ পাইছিলোঁ, তেতিয়াৰ তেখেতৰ বয়স 82-83 মান আছিলে। তাৰপিছতে যেনে জানে আৰু মই অনুভৱ কৰোঁ নিজেও ধৰক কৃষ্টি সংস্কৃতি শিক্ষা দিশে এই গোটেই কথাবোৰ আচলতে প্ৰচলিত এখন সমাজ ব্যৱস্থাৰে মানে গঢ়া এটা দিশ ব্যৱস্থা। গতিকে যুগটো কেনেকুৱা আছিলে, ভাতৰ বিহু যেতিয়া ইয়াতে অনুষ্ঠিত হৈছিল সেইটোতো এতিয়া কথা নহয়, ধৰক আপোনাৰ আমাৰ আহোম ৰাজত্ব কালতেই ৰাজত্বতেই মানে এইটো আৰম্ভ হৈছে, কাৰণ ইতিমধ্যে আমাৰ ভাত বিহু সম্পৰ্কে যিমান লেখা মেলা হৈছে তাতে তথ্য পাতিবিলাক দাঙি ধৰা হৈছে। কিন্তু টাই ভাষাৰ পৰা যে আহিছে এইটো নিশ্চিত, ভাতৰ শব্দটো তাৰ পৰাই আহিছে। আৰু মই ভাবোঁ যে ভাত বিহুৰ যোগেদি নগৰীয়া বিহুৰ আৰম্ভণি বুলি মই ধাৰণা কৰোঁ, মানে নগৰলৈ নগৰমুখী বিহুৰ প্ৰতি মানুহৰ আকৰ্ষণ বাঢ়িছে। অৰ্থাৎ মানে ভাত মানে বাণিজ্যিক কেন্দ্ৰ য'ত মানে বিভিন্ন অঞ্চলৰ মানুহৰ নিজৰ উৎপাদনী সামগ্ৰীবিলাক বেচা কিনা কৰা এটা কেন্দ্ৰ, সেই কেন্দ্ৰ মানে নগৰ হয় সাধাৰণতে। সেই সময়ত আৰু নগৰ ঢকুখানা বৰ্তমান যিখন থানা আছে তাৰ ভাটিফালে মানে দক্ষিণ পশ্চিম ফালৰ যিটো অঞ্চল সেই অঞ্চলতে হেনো মানে ভাত বিহু মানে উদযাপন হৈছিলে, এইটো আমি আমাক জানিবলৈ আমি জানিবলৈ পাইছোঁ। বৰ্তমান যিটো ভাত বিহুৰ ৰে ৰূপ সেইটো মই তাকো অলপ গতিবিধিটো আমি লক্ষ্য নকৰা নহয় কৰিছোঁ।
1: ভাত বিহু বাৰেচহৰীয়া সবাহ আদি ঢকুৱাখনীয়া মানুহৰ সৃষ্টিশীল উদ্ভাৱনা, এফালে চিৰি লুইত আনফালে পাহাৰ আৰু সোৱণশিৰি নৈয়ে আগুৰি থকা ঢকুৱাখানা, চিটি, মাছখোৱা, ধেমাজি, বৰদলনি, ঘিলামৰাকে ধৰি গোটেই অঞ্চলটোৰ নামেই হ'ল উত্তৰ পাৰ। ঢকুৱাখানা হাজি আৰু হাবুং নামেৰেই খ্যাত। ভাত বিহুৰ কলিয়াতাৰে এয়া আমি লগ পাইছিলোঁ বকুলগুৰি লেপং গাঁৱৰ অনিল দলেক।

নেটিভ পোৱাৰ পৰা ইয়াতে আছোঁ, নেটিভৰ পৰা চাই আছোঁ, অকণমান পৰিৱৰ্তনো দেখিছোঁ মই। বিশেষকৈ আমাৰ মিচিং বিহুৱাসকলে, আমি সদ্যহতে আমি বিহুৱা বুলিয়ে কওঁ মিচিং সমাজত, কৃষ্টি দলৰ বিহুৱা দল আমাৰ দুটা ভাগত আছে। কৃষ্টি দলটো আমাৰ মিচিং সংস্কৃতিৰ ওপৰত আলি আই লৃগাং তাত প্ৰদৰ্শন কৰে, আৰু বিহুৱা দলটো আমাৰ বিশেষকৈ মানে অসমীয়া বিহু উৎসৱত, বিহু উৎসৱত আমি দেখোঁ ইয়াত পাতৰ বিহু সদায় মই দেখিছোঁ প্ৰতি বছৰে বিভিন্ন সংস্কৃতিলৈ। যেনে আমি আমাৰ মিচিং সমাজত আগৰ কোৱালৈকে পাতৰ বিহুৰ দিনাখন যেতিয়া ইয়ালৈ আহিব, মাছ কিছুমান মাৰিব, কিছুমান খেতি বাতি কৰিবলৈ, নাঙল জঙলি চব জাল, যেনে বিভিন্ন ধৰণৰ মাছ ধৰা সঁজুলি হাতত নিজৰ নিজৰ হাতত নি ইয়াত বিচাৰি আহি ইয়াতে মানে পাত বিহু মানে উপভোগ কৰিছিলোঁ বুলি শুনিছোঁ। সেইমতে একেলগে এতিয়াও আছে, এতিয়াও মানে ইয়ালৈ পাতৰ বিহু ইয়াত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰে বিহুৱা দল হিচাপত। আৰু কৃষ্টি দল হিচাপত অকণমান অৱশ্যে পাৰ্থক্য, আগতে পাতৰ বিহুত অৱশ্যে বেলেগ বেলেগ তিনিটা জেগাতে এতিয়ালৈকে পৰিৱৰ্তন হৈছেগৈ। আগতে মানে চুঙনি বুলি কয়, এই পামত বুলি কয়, ইয়াত চাইছিলোঁ প্ৰথমে, তাৰপিছত

0: কেইবছৰমান চলিছিলে, তাৰপাছতে এতিয়া স্থায়ীভাৱে স্থান দখল কৰিছেগে পাতবিহীন মৌ বুলি চাপৰিতে, আৰু কৃষ্টি হেৰি হিচাপে ঘৰ হিচাপেও নিৰ্মাণ কৰিছেগে ইতিমধ্যে দৰকাৰ সাহাৰ্যত।
1: এই প্ৰথম দেখি অহাৰ পৰা এতিয়ালৈকে কেনেকুৱা লাগিছে, মানে আগতে প্ৰথম দেখোঁতে কিমান দল আহিছিলে আৰু এতিয়া যোৱা বছৰলৈকে কিমান দল আহিছে বুলি গম পায়?
0: আগত আৰু বৰ্তমানটো বহুত অকণমান দেখিছোঁ আৰু। আগতে বিশেষকৈ আমাৰ মিচিং সমাজত প্ৰায় মতা হেৰি মানমৰা আৰু কেৰকটালৈ গাড়ী অনবৰত চলি আছিলে। এতিয়া কিন্তু 96ৰ পৰা বিৰত হোৱাৰ কাৰণে গাড়ী গুৰা অকণমান বন্ধ হৈ অহা যোৱা কৰিবলৈও অকণমান বৈধ, সেইকাৰণে মিচিং কৃষ্টিদত্তসকলে বিবাহসকলে ইয়াত অংশগ্ৰহণ কৰি অকণমান অসুবিধা হয়। কিছুমানে মানে ৰাস্তা কোচকাঢ়ি মানে গুচি আহে ইয়ালৈ, বহুত কষ্টৰ মাজেদি অতবিলাকে নিজৰ মানে সংস্কৃতি পাতবি সেই যিটো সংস্কৃতিটো বজাই ৰাখিবৰ কাৰণে বহুত কষ্ট কৰি ইয়ালৈ আহে।
2: ফাট বিহুৰ স্থায়ী সমিতিৰ এগৰাকী বিষয়ববীয়া বিহুৱা ডেকা জীৱন চমুৱাক পালো এনেদৰে।
3: ফাট বিহু মানে আচলতে আমাৰ এইটো মতবাদ কেৱল দুটা মতবাদ আছে ধৰক, তাৰমানে আহোম স্বৰ্গদেউসকলৰ দিনত আহোম শব্দ হাত মানে হাত বা বজাৰ, তাৰমানে ধৰক আপোনাৰ আগতে আমাৰ বৰহাট ফাট হেৰি শদিয়া ফাট এনেকৈ কেইখন সাতখনমান ফাট আছিল, সেই সাতখন ফাটৰ ভিতৰত ঢকুৱাখানা চাৰিকৰীয়াৰ এখন ফাট, তাৰমানে ফাটটো মানে তেতিয়া সেই ৰজাসকলে মানে দা ডঙৰীয়াসকলে কৰ তুলিব আহে ইয়াতে, ধৰক কৰ তুলিব আহোঁতে সেই নদীখনতে মানে নদীৰ নাৱৰে আহে, নাৱৰে তাতে হাত বহে, মানুহকেইটা হাতলৈ আহে ধৰক, হাতলৈ অহাৰ পিছত তেওঁলোকে তাতে বজাৰ সমাৰোহ কৰে আৰু লগত সেই বিহু সময় হৈ যায়, তেওঁলোকে ফূৰ্তি ফাৰ্তা কৰি তাৰমানে তেওঁলোকে বিহু চিহু কৰি কেইবাদিনো তাতে থাকি বিহু কৰিছে। তেতিয়া ধৰক মানে বিহু হওঁতে সাধাৰণতে বিহুটো এটা সেইটো মানে আমাৰ এটা যিটো বিয়া বাৰু সম্পৰ্কে সেই সময়ত হেৰি হয়, কাৰোবাৰ লগত কাৰোবাৰ ভাল থাকিলে ধৰক আগৰ দিনত ছোৱালী বা বোৱাৰী হ'লে কোনোবা ছোৱালী পলুৱাই নিয়া এনেকুৱা কিবা কথা থাকেতো, সেই বিহুত তেনেকৈ তেতিয়া পলায়ো কোনোবা কাৰোবাৰ ভাল লগা হ'লে লৈও যায়, সেইটো আগৰ আমি ককাহঁতৰ দিনৰ পৰা বা আগৰ সেইসকলৰ পৰা আমি শুনিছোঁ তাৰমানে, সেই বস্তুটো তেনেধৰণৰ। তেতিয়া সেই তেতিয়া আগতে আমি শুনিছোঁ মুনিয়ন দেৱনেও ইয়াত এই ফাটত বিহু চাব আহিছিল, তেওঁ ইয়াত বিহু চাব আহিছিল বুলি জনপ্ৰবাদ আছে। সেই ফাটতে আমাৰ ধৰক বিহুটো হৈ আছে বহু দিনৰ পৰা, কিন্তু নিৰ্দিষ্ট এই পাৰ্টিকুলাৰ জেগাটোতে হৈছে বুলি নহয় আৰু, নিৰ্দিষ্ট এটা এৰিয়া ধৰক সেই চাপৰিটো সেই চাৰিকা নদী এতিয়া ধৰক গতি সলালেতো, এতিয়া আমাৰ বৰ্তমান যিটো তলি আছে সেইটো আকৌ সেই সময়ত মৌঘুলি চাপৰি নহয় মৌঘুলি বুলি এখন বিল আছিল, তাৰমানে সেই মৌঘুলি বিল, সেই মৌঘুলি বিলটো 50 চনৰ ভূমিকম্পৰ সময়ত মৌঘুলি বিল গুচি মৌঘুলি মানে সেইটো চাপৰিলৈ ৰূপান্তৰিত হ'ল। তেতিয়া সেই এৰিয়াটোত তাৰমানে আমি সৰু সময়ত দেখিছোঁ কোনোবা কচু গাঁৱৰ কিছুমান মানুহৰ মানে সেই আমি এতিয়া বৰ্তমান য'ত বিহুতলি আছে তাতে চুমনি তুমনি এনেকুৱা আছিলে। তাৰপিছত আমাৰ সেই সময়ত মানে কি আমি যিটো আমি বিহু মই যিটো ষ্টেজত মানে মই ধৰক ছাত্ৰ সন্থাৰ দিনত যিটো বিহু কৰিছোঁ বিহু পৰিচালনা কৰিছিলোঁ, তেতিয়া আমি যিখন আমাৰ গভৰ্মেণ্ট এম ভি স্কুল আছে চৰকাৰী মজলীয়া বিদ্যালয় এখন 1800 বা 1800 হোৱা সেই ফিল্ডখনতে আমি তাৰমানে ৰাজহুৱা ফিল্ড বুলি সেই তাতহে আমি তেতিয়া বিহু কৰিছোঁ।
1: ইতিহাসটো মানে ফাট বিহু
3: হয়
1: সেইটো বিষয়ে আপুনি কি কয়?
3: তাৰমানে এই বস্তুটো আমি এইটো মানে মুখে মুখে চলি থকা নিচিনা কথাহে ধৰক, মই ধৰক ধৰক আপোনালোকে এতিয়া মোৰ লগত আলোচনা কৰিছে, মই যিকেইটা জেনেৰেশ্যনৰ কথা জানো, মই ধৰক ককা দেউতা সুধিছোঁ, ককা দেউতা বা ককা দেউতাহঁতে তেওঁলোকৰ আগৰ কিছু কথা জানিছে, ইজনৰ পৰা সিজনৰ পৰা বস্তুটো চলি চলি বংশানুক্ৰমে চলি থকা নিচিনা এটা ফাইনেল লাইন আহি গৈছে। ধৰক এতিয়া আহোম যুগৰ পৰা মাজতে বস্তুটো নাইকিয়া হৈ গৈছিলে, ফাটত বিহু কৰিছিলে লুটপাতৰ সময়ত বা কোনোবা সময়ত নাইকিয়া হ'ল বুলি কয়, গেপ হ'ল বুলি কয়। এতিয়া প্ৰেক্টিকেল কথাটো মই ধৰক 79ৰ পৰা সেইডোখৰ থ্ৰুলি মই জানো, এতিয়া ঢকুৱাখানা এটাই মানে অনুষ্ঠান বুলি ক'ব পাৰি মানে যিটো জনজাতীয় বা অজনজাতীয় বা মানে বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ৰ ক্ষেত্ৰ এইটো এইটোৱে একমাত্ৰ স্থল বুলি ক'ব পাৰোঁ।
2: ফাট বিহু শব্দটো কোনো অসমীয়া অভিধানত নাই যদিও আজিৰ ঢকুৱাখানাতে বৰ্তি থকা ই এক মোহনীয় সাংস্কৃতিক অনুষ্ঠান। জামুগুৰিৰ বাৰেচহৰীয়া ভাওনা, ডুবিৰ দেৱদাসীৰ নৃত্য, মঙলদৈৰ পুতলা নাচ, বৰপেটাৰ নাও খেল, যেনেকৈ নিজা নিজা গৌৰৱপূৰ্ণ সাংস্কৃতিক সম্পদ, তেনেকৈ ফাট বিহু ঢকুৱাখনাৰ এক বৈশিষ্ট্যপূৰ্ণ সাংস্কৃতিক সম্পদ।

0: ধাৰাবাহিক আলেখ্য ফাট বিহুৰ পুংখেৰি শুনিলে। আলেখ্যখনিৰ ৰচনা আছিল ৰঞ্জিত গগৈৰ, প্ৰযোজনা যোৰহাটৰ শব্দ প্ৰকাশৰ, সহযোগ কৰিলে পাৰভেজ হুছেইনে। আলেখ্যখনি আঁত ধৰিলে পৰেশ বৰা আৰু দীপ্তি শইকীয়াই।
1: এফ এম বেণ্ডৰ 102.7 মেগাহৰ্টজত শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এইখিনিতে আগবঢ়াইছোঁ কেইটিমান গীত। প্ৰথমে এয়া অনিমা চৌধুৰী।

মই লাফিতে কৈছো মোৰ সঘনাই নাম লোৱা লুইত পৰিয়া ডেকা দল মই লাফিতে কৈছো মোৰ সঘনাই নাম লোৱা লুইত পৰিয়া ডেকা দল

এতিয়া 11 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি শুনিবলৈ পাব আৰু ইয়াৰ পিছতেই বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ শ্ৰোতাই আমাৰ কেন্দ্ৰযোগে শুনিবলৈ পাব।

0: ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক আজি কইনাধৰা ৰাজ্যিক অতিথিশালাত দিনৰ 2 বজাত অনুষ্ঠিত হ'ব। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত ডক্টৰ শৰ্মাই প্ৰথমটো কাৰ্যসূচী হিচাপে আজি পুৱাই লোকপ্ৰিয় কবিনাথ বৰদলৈ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে ডক্টৰ শৰ্মাই কালি খানাপাৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিভিন্ন ৰাজ্যৰ 21গৰাকী মুখ্যমন্ত্ৰী তথা বহু বিশিষ্ট ব্যক্তিৰ লগতে লক্ষাধিক লোকৰ উপস্থিতিত দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ 4গৰাকী সতীৰ্থ বিধায়কেও কালি খানাপাৰাত শপত লয়। বিজেপিৰ অজন্ত নায়ক আৰু ৰামেশ্বৰ তেলী, মিত্ৰদল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ চৰণ বৰুৱাই কালি মন্ত্ৰী হিচাপে শপত লয়। মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি অজন্ত নায়কে ৰাজ্যৰ উন্নয়নৰ বাবে কাম কৰি যাব বুলি প্ৰকাশ কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মন্ত্ৰীসভাৰ শীঘ্ৰেই সম্প্ৰসাৰণ ঘটোৱা হ'ব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কালি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। সভাপতি শ্ৰীশইকীয়াই কয় যে 21 মেৰ পৰা হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশনত নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা চলি আছে বুলিও তেওঁ জানিবলৈ দিয়ে। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি সমাজত জাগৰণৰ সূচনা কৰি যোৱা পদ্মশ্ৰী সন্মানেৰে সন্মানিত বীৰুবালা ৰাভাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন গাঁৱত জন্মগ্ৰহণ কৰি বীৰুবালা ৰাভাই 2000 চনৰ পৰা ডাইনী কুপ্ৰথাৰ বিৰুদ্ধে সক্ৰিয় হৈ কাম কৰিছিল। কমেও 34গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰা বীৰুবালা ৰাভাই 2011 চনত গোৱালপাৰা জিলাত মিছন বীৰুবালা আৰম্ভ কৰে। 2012 চনৰ 30 অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয়। 2021 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত বীৰুবালা ৰাভাৰ নাম 2005 চনত শান্তিৰ নোবেল বঁটাৰ বাবেও প্ৰেৰণ কৰা হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা এইগৰাকী মহান নাৰীক আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। বীৰুবালা ৰাভাৰ পুণ্যতিথিটো চৰকাৰে কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰি অহাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এইগৰাকী মহিয়সী নাৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। গোৱালপাৰা জিলাৰ লগতে বিভিন্ন স্থানত আজি কুসংস্কাৰ বিৰোধী দিৱস পালন কৰা হৈছে। মিছন বীৰুবালাৰ উদ্যোগত আৰু জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত ঠাকুৰভিলাৰ বীৰুবালা ৰাভা সাংস্কৃতিক ভৱনত এই উপলক্ষে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত আমাৰ গোৱালপাৰাৰ সংবাদদাতা ৰচিদুল হুছেইনে এইদৰে কয়।
1: পদ্মশ্ৰী ডক্টৰ বীৰুবালা ৰাভাৰ 2024 চনৰ আজিৰ দিনটোত মহাপ্ৰয়াণ ঘটিছিল। ইয়াৰ পিছতে অসম চৰকাৰে 13 মে অৰ্থাৎ আজিৰ দিনটোক বীৰুবালা ৰাভাৰ মৃত্যুতিথি উপলক্ষে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেয়ে যোৱা বৰ্ষৰ পৰা আজিৰ দিনটোক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰোধী দিৱস হিচাপে পালন কৰা হৈছে। এই দিৱসৰ মূল উদ্দেশ্য হৈছে সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰাৰ লগতে বিজ্ঞান মনস্কতাৰ প্ৰচাৰ কৰা। গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইৰ লগতে ঠাকুৰবিলাতো আজি পদ্মশ্ৰী বীৰুবালা ৰাভাৰ মৃত্যুতিথিৰ লগতে অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস পালন কৰা হৈছে।
0: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি আজি গ্ৰহণ কৰা হ'ব। বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্তজনৰ জামিন আবেদন সোমবাৰে তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থজ্যোতি শইকীয়াৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মেত নাকচ কৰিছিল। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ বাংলাবাৰীৰ মদাতী নৈত বুৰ গৈ কালি এটি কন্যা শিশুৰ মৃত্যু হোৱাৰ লগতে আন এটি কন্যা শিশু সন্ধানহীন হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে শিশু দুটিয়ে লগৰীয়াৰ সৈতে নৈত মাছ ধৰিবলৈ যোৱা অৱস্থাত পানীত বুৰ যায়। গাঁওবাসীয়ে SDRFৰ সহযোগত অভিযান চলাই ইছা মাৰ্ডি নামৰ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে। আনহাতে বিউটি মাৰ্ডি নামৰ আনটি শিশু সন্ধানহীন হৈ আছে। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান আৰু উন্মুক্ত মেনহলৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। অধিবক্তা সন্দীপ চমৰীয়াই গুৱাহাটীৰ কৃত্ৰিম বান আৰু অসুৰক্ষিত নলা নৰ্দমাৰ ফলত জনসাধাৰণে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এখন আবেদন ন্যায়ালয়ত দাখিল কৰিছিল। ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে কালি এই আবেদনৰ শুনানি গ্ৰহণ কৰি চৰকাৰক এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে মহানগৰীখনৰ উন্মুক্ত মেনহল আৰু অসুৰক্ষিত নলা নৰ্দমাসমূহে যাতে জনসাধাৰণৰ জীৱনৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব নোৱাৰে সেই ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 বজাত শুনিবলৈ পাব।

0: অনুষ্ঠিত হ'ব। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত ডঃ শৰ্মাই আজি প্ৰথমটো কাৰ্যসূচী হিচাপে শিলপুখুৰীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই নতুন চৰকাৰখনে জনসাধাৰণক দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ চেষ্টা কৰিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে। তেওঁ লগতে উমৈহতীয়া দেৱানী বিধি কাৰ্যকৰী কৰা আৰু সীমা সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লোৱা হ'ব বুলিও উল্লেখ কৰে। অহা 21 মে'ত অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব আৰু সেই অধিৱেশনতে নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব। চন্দ্ৰমোহন পাটোৱাৰীক অস্থায়ী অধ্যক্ষ হিচাপে বাছনি কৰা হৈছে আৰু ৰঞ্জিত কুমাৰ দাসক অধ্যক্ষৰ দায়িত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ইয়াৰ পাছতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে
1: যে অসমৰ সুৰক্ষা আৰু অসমৰ বিকাশ, অসম অসমীয়া আৰু ভাৰতীয়, এই অসমৰ চাৰি সীমাৰ ভিতৰত যাতে আমি সদায় সুৰক্ষিত হৈ থাকিব পাৰোঁ আৰু বিকাশৰ গংগা নমাই নিব পাৰোঁ, সেয়ে হৈছে আমাৰ দায়িত্ব। আৰু আমাৰ কাম কাজত ইয়াৰ প্ৰতিবিম্ব বা ইয়াৰ প্ৰতিফলন আপোনালোকে দেখা পাই থাকিব। আপোনালোকে অনাগত দিনত আমাৰ কাম কাজবিলাক চাই থাকিব, কামে কথাবোৰ কৈ যাব। আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰ আমি হাতে কামে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতি।
0: আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিস্থলীত কালি শপত গ্ৰহণ কৰা চাৰিগৰাকী মন্ত্ৰী অজন্তা নেওগ, ৰামেশ্বৰ তেলী, অতুল বৰা আৰু চৰণ বড়োৱে শ্ৰদ্ধা নিবেদন কৰে। তদুপৰি দিছপুৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক প্ৰদ্যুৎ বৰদলৈও উপস্থিত থাকে। প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ পাছত নতুন চৰকাৰৰ কাম কাজ সন্দৰ্ভত ৰামেশ্বৰ তেলীয়ে এইদৰে কয়।
2: আজিৰ পৰাই আমি নতুন কাম অৰ্থাৎ নিজৰ চৰকাৰৰ কাজবিলাক আমি আৰম্ভ কৰিম। 2টা বজাত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কেবিনেট দিছে, কেবিনেটত হয়তো কেইবাটাও সিদ্ধান্ত হ'ব আৰু সেইখিনি পিছত কেবিনেটৰ পিছত নিশ্চয় আপোনালোক গম পাব। সেইকাৰণে প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আজি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে আমি 5জন যিসকলে আমি কালি শপত গ্ৰহণ লৈছোঁ সকলো ইয়াত উপস্থিত হ'ম। কিন্তু যথেষ্ট সমস্যা ইতিমধ্যে সমাধান হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰ্যকালত আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কাৰ্যকালত। কাৰণ মই সেই জনগোষ্ঠীটোৰ হওঁ আৰু মই জনগোষ্ঠীটোৰ এটা ছাত্ৰ সংগঠন ছাত্ৰ সন্থা কৰি আহিছোঁ আৰু সেইকাৰণে দেখিছোঁ আমি নভবা কাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি দেখুৱাইছে।
0: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামখানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আবেদনখন সন্দৰ্ভত অচিৰেই শুনানিৰ দিন ধাৰ্য কৰা হ'ব আৰু পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠৰ পৰিৱৰ্তে অন্য বিচাৰপীঠত আবেদনখনৰ শুনানি হ'ব। উল্লেখযোগ্য যে বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্তজনৰ জামিন আবেদন সোমবাৰে তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মে'ত নাকচ কৰিছিল। সেনাবাহিনীত অগ্নিবীৰ নিযুক্তিৰ বাবে চৰাইদেউ জিলাত প্ৰশাসনে বিশেষ প্ৰস্তুতি শিবিৰ মুকলি কৰিছে। সোণাৰী মহাবিদ্যালয়ৰ খেলপথাৰত সেনাবাহিনীৰ বিষয়াসকলৰ তত্বাৱধানত অনুষ্ঠিত এই শিবিৰত প্ৰাৰ্থীসকলৰ উচ্চতা নিৰূপণ, পুল আপ আৰু দৌৰ প্ৰতিযোগিতাৰ দৰে প্ৰাৰম্ভিক পৰীক্ষণসমূহ সম্পন্ন হয়। কাৰ্যসূচীত জিলাখনৰ আয়ুক্ত ডঃ নেহা যাদৱ আৰু সহকাৰী আয়ুক্ত বিবেক শৰ্মাই অংশ লৈ প্ৰাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। ছমাহৰ ভিতৰত জিলাখনৰ বিভিন্ন প্ৰান্তত এনে শিবিৰ অনুষ্ঠিত কৰি 300 গৰাকী যুৱক যুৱতীক সেনাবাহিনী, নৌসেনা আৰু বায়ুসেনাৰ বাবে উপযুক্ত কৰি গঢ়ি তুলিবলৈ জিলা প্ৰশাসনে পদক্ষেপ লৈছে। অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ম্যানমাৰ সীমান্তৱৰ্তী মিয়াঙত কালি সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত NSCNKYAৰ 2জন সন্ত্ৰাসবাদী নিহত হয়। নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত সন্ত্ৰাসবাদীৰ এটা দলে আত্মগোপন কৰি থকা বুলি খবৰ লাভ কৰাৰ পাছত চলোৱা যুটীয়া অভিযানত এই সফলতা অৰ্জন কৰে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে অঞ্চলটোত NSCNৰ এটা সশস্ত্ৰ গোটে আছাম ৰাইফলছৰ এটা দলক লক্ষ্য কৰি অতৰ্কিতে আক্ৰমণ চলাইছিল। এই আক্ৰমণত সেনাবাহিনীৰ এজন জোৱান গুৰুতৰভাৱে আহত হৈছিল। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে 18 মে'লৈ অসমৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে লগতে 16 মে' পৰ্যন্ত অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়ৰ কেতবোৰ অঞ্চলত বৰষুণৰ লগতে প্ৰতি ঘণ্টাত 40-45 কিলোমিটাৰ বেগেৰে বতাহ বলিব পাৰে বুলিও সকীয়াই দিছে। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান আৰু উন্মুক্ত মেনহোলৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। অধিবক্তা সন্দীপ সমৰীয়াই গুৱাহাটীৰ কৃত্ৰিম বান আৰু অসুৰক্ষিত নলা নৰ্দমাৰ ফলত জনসাধাৰণে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এখন আবেদন ন্যায়ালয়ত দাখিল কৰিছিল। ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে কালি এই আবেদনৰ শুনানি গ্ৰহণ কৰি চৰকাৰক এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়ালয়ে মহানগৰীখনৰ উন্মুক্ত মেনহোল আৰু অসুৰক্ষিত নলা নৰ্দমাসমূহে যাতে জনসাধাৰণৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব নোৱাৰে সেই ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। উচ্চ ন্যায়ালয়ে সেই ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে উল্লেখ কৰি শপতনামা দাখিল কৰিবলৈও নিৰ্দেশ দিয়ে। ন্যায়ালয়ে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তক বিষয়টো সন্দৰ্ভত দৃষ্টি ৰখাৰ লগতে আদালতে বিচৰা মাত্ৰেই উপস্থিত হৈ তথ্য দাখিল কৰিবলৈও কৈছে। উল্লেখযোগ্য যে অধিবক্তাগৰাকীয়ে দাখিল কৰা আবেদনখনত যোৱা 19 এপ্ৰিলত মালিগাঁৱত সৃষ্টি হোৱা কৃত্ৰিম বান পৰিস্থিতিৰ মাজত এগৰাকী মহিলাৰ মেনহোলত পৰি মৃত্যু হোৱা ঘটনাৰ কথা উল্লেখ কৰা হৈছিল। উচ্চ ন্যায়ালয়ে এই বিষয়টো সন্দৰ্ভত অহা 25 মে'ত পুনৰ শুনানি গ্ৰহণ কৰিব। কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ বাংলাবাৰীৰ মদাতী নৈত বুৰ গৈ কালি এটি কন্যা শিশুৰ মৃত্যু হোৱাৰ লগতে আন এটি কন্যা শিশু সন্ধানহীন হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে শিশু দুটিয়ে লগৰীয়াৰ সৈতে নৈত মাছ ধৰিবলৈ যোৱা অৱস্থাত বুৰ যায়। গাঁওবাসীয়ে SDRFৰ সহযোগত অভিযান চলাই ঈশা মাৰ্ডি নামৰ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে। আনহাতে বিউটি মাৰ্ডি নামৰ আনটি শিশু সন্ধানহীন হৈ আছে। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি সমাজত জাগৰণৰ সূচনা কৰি যোৱা পদ্মশ্ৰী সন্মানেৰে সন্মানিত বীৰুবালা ৰাভাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা বীৰুবালা ৰাভাই 2000 চনৰ পৰা ডাইনী কুপ্ৰথাৰ বিৰুদ্ধে সক্ৰিয় হৈ কাম কৰি আহিছিল। কমেও 34 গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰা বীৰুবালা ৰাভাই 2011 চনত গোৱালপাৰা জিলাত মিছন বীৰুবালা আৰম্ভ কৰে। 2012 চনৰ 30 অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয়। 2021 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত বীৰুবালা ৰাভাৰ নাম 2005 চনত শান্তিৰ নবেল বঁটাৰ বাবেও প্ৰেৰণ কৰা হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা এগৰাকী মহান নাৰীক আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। বীৰুবালা ৰাভাৰ পুণ্যতিথিটো চৰকাৰে কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰি অহাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এগৰাকী মহিয়সী নাৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। গোৱালপাৰা জিলাৰ লগতে বিভিন্ন স্থানত আজি কুসংস্কাৰ বিৰোধী দিৱস পালন কৰা হৈছে। গোৱালপাৰা মিছন বীৰুবালাৰ উদ্যোগত আৰু জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত ঠাকুৰভিলাৰ বীৰুবালা ৰাভা সাংস্কৃতিক ভৱনত এই উপলক্ষে ভালেমান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত স্থান লাভ কৰে। তেজপুৰৰ সমীপৱৰ্তী দীপতা নিবাসী বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী হলেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কুশল শইকীয়াৰ যোৱা নিশা নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত দেহাৱসান ঘটে। কৃতি শিক্ষক বঁটাৰে বিভূষিত দীপতা কেন্দ্ৰীয় নাট্য মন্দিৰৰ সভাপতি আৰু উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 74 বছৰ। ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ আজি প্ৰথমখন কেবিনেট বৈঠক। নতুন চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে জনসাধাৰণক দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণৰ বাবে অস্বীকাৰ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।

0: लता मंगेशकर की आवाज में अनुराधा फिल्म का गीत आप सुन रहे थे, शैलेंद्र के बोल, रविशंकर का संगीत। तो गीतकार का नाम आपने बिल्कुल सही पहचाना। हमारे एक साथी कह रहे हैं कि मुझे तो दांत टूटने का सपना बहुत बार आता है। अभी 2 दिन पहले भी आया था, नींद खुलने पर सबसे पहले दांतों की तरफ ही ध्यान जाता है। और हमारे एक साथी कह रहे हैं कि मुझे सपने तो रोज आते हैं लेकिन सुबह उठने के बाद कुछ याद नहीं रहता, ऐसा लगता है कि सुबह पड़े हुए सपने अक्सर सच होते हैं। हमारी एक और साथी कहती कि पहले तो मुझे सपने बहुत आते थे और नींद खुलने के बाद फिर से आकर लेटती थी तो फिर वो सपने वापस में कंटिन्यू होते थे। इंस्टॉलमेंट के सपने उन दिनों बड़ा मज़ा आता था देखने में। भाई इस जगह आपकी और हमारी लिस्ट मिलती है। हम कह सकते हैं कि इंस्टॉलमेंट में जब सपना देखते हैं ना, कि जब बीच में नींद खुल जाए तो ऐसा लगता है इतना अच्छा सपना चला था, चलो वापस सोकर इसे फिर से देखा जाए और पूरा किया जाए। तो कहीं ना कहीं वहाँ हमारा दिमाग भी लग जाता है और किसी तरह से बड़ा आनंद तो आता है उस सपने को पूरा करने में। हमारे एक और साथी कह रहे हैं कि अपने शहर से दूर जीवन एक नई किताब जैसा होता है, जहां यादों की खुशबू साथ रहती है पर अपनों की कमी अक्सर खलती है। नई जगहें, नए लोग, नई जिम्मेदारियां इंसान को मजबूत तो बनाती हैं लेकिन अपने शहर की गलियां, दोस्त और अपनापन दिल में हमेशा।
1: आकाशवाणी गुवाहाटीर महाबाहु खन্তেক পাছতে বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ সুৰক্ষা গোটৰ নিয়মৰ অধীনত অনিবাৰ্য নিৰাপত্তা ব্যৱস্থা বৰ্তাই ৰাখি কনভয়ৰ গাড়ীৰ সংখ্যা হ্ৰাস কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি পুৱা চিলিৰ বিদেশ মন্ত্ৰী ফ্ৰান্সিস্কো পেৰিজ মাকেনক সাক্ষাৎ কৰে। তামিলনাডুত চি জোছেফ বিজয় নেতৃত্বাধীন টি ভি কে চৰকাৰে আস্থা ভোটত জয়লাভ কৰিছে। ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক আজি কইনাধৰাত অনুষ্ঠিত হ'ব। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ সুৰক্ষা গোটৰ নিয়মৰ অধীনত অনিবাৰ্য নিৰাপত্তা ব্যৱস্থা বৰ্তাই ৰাখি কনভয়ৰ গাড়ীৰ সংখ্যা হ্ৰাস কৰিছে। সূত্ৰৰ পৰা জানিব পৰা মতে প্ৰধানমন্ত্ৰীৰ কনভয়ৰ গাড়ীৰ সংখ্যা শেহতীয়া অসম আৰু গুজৰাট ভ্ৰমণৰ সময়ৰ পৰা এই ব্যৱস্থা প্ৰযোজ্য হৈছে। পশ্চিম এছিয়াৰ সংকটৰ পৰিপ্ৰেক্ষিতত আমদানিকৃত ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা কম কৰিবলৈ আৰু পৰিৱেশ অনুকূল অন্য বিকল্প গ্ৰহণ কৰি অৰ্থব্যৱস্থাৰ সুদৃঢ়কৰণত অৱদান আগবঢ়াবলৈ প্ৰধানমন্ত্ৰীয়ে কৰা 7টা অনুৰোধ অনুযায়ী এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সূত্ৰই প্ৰকাশ কৰা মতে কনভয়ৰ গাড়ীৰ সংখ্যা হ্ৰাস কৰাৰ পাছতো প্ৰধানমন্ত্ৰীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ নিৰাপত্তা ব্যৱস্থাসমূহ পূৰ্বৰ দৰে অব্যাহত থাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে যথাসম্ভৱ নতুনকৈ বাহন ক্ৰয় নকৰাকৈ কনভয়ত বৈদ্যুতিক বাহনৰ সংখ্যা বৃদ্ধি কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও তেওঁৰ কনভয়ৰ গাড়ীৰ সংখ্যা আধালৈ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। শ্ৰীশ্বাহে পশ্চিম এছিয়াৰ সংকটৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে জনোৱা অনুৰোধ অনুসৰি এই পদক্ষেপ লৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি পুৱা চিলিৰ বিদেশ মন্ত্ৰী ফ্ৰান্সিস্কো পেৰিজ মাকেনাক সাক্ষাৎ কৰে। সামাজিক মাধ্যমত দিয়া বাৰ্তাযোগে ডঃ জয়শংকৰে কয় যে দুয়োগৰাকী নেতাই সেৱা অৰ্থনীতিৰ সুবিধা প্ৰদানৰ বাবে, অগ্ৰাধিকাৰ সম্পন্ন সামগ্ৰী ৰপ্তানিৰ বিকাশ আৰু বিপণন ব্যৱস্থাৰ প্ৰসাৰৰ বাবে দ্বিপাক্ষিক সহযোগিতা শক্তিশালী

কৰিবলৈ আলোচনাত মিলিত হয়। দুয়োগৰাকীয়ে বহুপাক্ষিক বিষয়সমূহতো একেলগে কাম কৰিবলৈ সন্মতি প্ৰকাশ কৰে। উল্লেখযোগ্য যে চিলিৰ বিদেশ মন্ত্ৰীগৰাকী কাইলৈৰ পৰা হ'বলগীয়া ব্ৰিক্ছ ৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতত উপস্থিত হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে অধ্যক্ষতা কৰিবলগীয়া এই বৈঠকত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰী আৰু সদস্য তথা অংশীদাৰ ৰাষ্ট্ৰসমূহৰ শীৰ্ষ প্ৰতিনিধিসকল উপস্থিত থাকিব। তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিব। এই বৈঠকত আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক পৰ্যায়ৰ পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সমূহ সন্দৰ্ভত মত বিনিময় কৰা হ'ব। ইপিনে ইণ্ডোনেছিয়াৰ বিদেশ মন্ত্ৰী ছুগিয়নো আজি পুৱা নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়েও কাইলৈৰ পৰা হ'বলগীয়া ব্ৰিক্ছ ৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীসকলৰ সন্মিলনত অংশ ল'ব। তামিলনাডুত চি জোছেফ বিজয় নেতৃত্বাধীন টি ভি কে চৰকাৰে আস্থাভোটত জয়লাভ কৰিছে। আজি বিধানসভাত 144গৰাকী বিধায়কে সপক্ষে ভোটদান কৰাৰ ফলত সদনত টি ভি কে চৰকাৰে স্পষ্ট সংখ্যাগৰিষ্ঠতা অৰ্জন কৰে। 22গৰাকী বিধায়কে বিপক্ষে ভোটদান কৰে। ইপিনে প্ৰধান বিৰোধী দল ডি এম কে এই কাৰ্যক্ৰমণিকাত অংশগ্ৰহণৰ পৰা বিৰত থাকি সদন ত্যাগ কৰে। উল্লেখযোগ্য যে তামিলনাডুৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে চি জোছেফ বিজয়ক সদনত সংখ্যাগৰিষ্ঠতা প্ৰদৰ্শনৰ বাবে আহান জনাইছিল। দলটোৱে শেহতীয়া বিধানসভা নিৰ্বাচনত 108খন আসন লাভ কৰিছিল। অল ইণ্ডিয়া এন আৰ কংগ্ৰেছৰ নেতা এন ৰংগস্বামীয়ে আজি অভিলেখ সংখ্যক পঞ্চমটো কাৰ্যকালৰ বাবে পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। লোকনিবাসত আয়োজিত এটা অনুষ্ঠানত উপ ৰাজ্যপাল কে কৈলাশ নাথানে তেওঁক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰীৰ সৈতে অল ইণ্ডিয়া এন আৰ কংগ্ৰেছৰ মল্লাদী কৃষ্ণৰাও আৰু বিজেপিৰ এ নমাশিৱায়মে শপত লয়। শপতগ্ৰহণ অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ, বিজেপিৰ ৰাজ্যিক সভাপতি ভি পি ৰামালিংগম আৰু দলৰ নেতা কৰ্মীসকল উপস্থিত থাকে। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে পলাতক মাদকদ্ৰব্য সৰবৰাহৰ গোচৰত অভিযুক্ত প্ৰভদীপ সিঙক আজাৰবাইজানৰ পৰা ভাৰতলৈ প্ৰত্যাৰ্পণ নিশ্চিত কৰিছে। চি বি আইয়ে বৈদেশিক পৰিক্ৰমা আৰু গৃহ মন্ত্ৰালয়ৰ লগতে দিল্লী আৰক্ষীৰ সহযোগত এই প্ৰত্যাৰ্পণ সফলতাৰে নিশ্চিত কৰে। চি বি আইয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰা মতে মাদকদ্ৰব্য আৰু নিচাযুক্ত সামগ্ৰী সৰবৰাহ প্ৰতিৰোধী আইনৰ কেইবাটাও ধাৰাৰ অধীনত নতুন দিল্লীৰ থানাৰ বিশেষ কোষত প্ৰভদীপ সিঙৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ সংক্ৰান্তত তেওঁৰ সন্ধান কৰা হৈছিল। এই গোচৰ সংক্ৰান্তত ভালেসংখ্যক নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে কেইবাগৰাকীও অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। চি বি আইৰ সূত্ৰই প্ৰকাশ কৰা মতে প্ৰভদীপ সিং নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ চক্ৰৰ মূল হোতা আছিল। সংস্থাটোৱে প্ৰকাশ কৰা মতে সমন্বিত প্ৰচেষ্টাৰ ফলত বিগত কেইটামান বছৰত কমেও 160জন পলাতক অপৰাধীক ভাৰতলৈ ঘূৰাই অনা হৈছে। ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক আজি দিনৰ 2 বজাত কইনাধৰা ৰাজ্যিক অতিথিশালত অনুষ্ঠিত হ'ব। দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত ডঃ শৰ্মাই আজি প্ৰথমটো কাৰ্যসূচী হিচাপে গুৱাহাটীৰ শিলপুখুৰীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই নতুন চৰকাৰখনে জনসাধাৰণক দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ চেষ্টা কৰিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে। তেওঁ লগতে উমৈহতীয়া দেৱানী বিধি কাৰ্যকৰী কৰা আৰু সীমা সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰে। অহা 21 মে'ত অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব আৰু সেই অধিৱেশনতে নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব। চন্দ্ৰমোহন পাটোৱাৰীক অস্থায়ী অধ্যক্ষ হিচাপে বাছনি কৰা হৈছে আৰু ৰঞ্জিত কুমাৰ দাসক অধ্যক্ষৰ দায়িত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ইয়াৰ পাছতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিস্থলীত কালি শপত গ্ৰহণ কৰা 4গৰাকী মন্ত্ৰী অজন্তা নেওগ, ৰামেশ্বৰ তেলী, অতুল বৰা আৰু চৰণ বড়োৱে শ্ৰদ্ধা নিবেদন কৰে। তদুপৰি দিছপুৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক প্ৰদ্যুৎ বৰদলৈও এই কাৰ্যসূচীত উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 1998 চনৰ আজিৰ দিনটোত ভাৰতে সম্পন্ন কৰা পৰমাণু পৰীক্ষাৰ বিষয়ে স্মৰণ কৰিছে। সামাজিক মাধ্যমযোগে সংস্কৃতৰ এশাৰী হিতোপদেশ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই পাৰমাণৱিক পৰীক্ষাই দেশৰ দৃঢ় সংকল্পক প্ৰতিফলিত কৰে। তেওঁ কয় যে পাৰমাণৱিক পৰীক্ষাৰ অন্তত সমগ্ৰ বিশ্বই ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰা স্বত্তেও কোনো শক্তিয়ে যে ভাৰতক দমন কৰিব নোৱাৰে, দেশে সেয়াই প্ৰতিপন্ন কৰে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিল আৰু এই সংক্ৰান্তত ৰাজস্থান আৰক্ষীৰ বিশেষ অভিযানৰ গোটে আটক কৰা প্ৰায় 24জন লোকক সোধা পোছা কৰাৰ উদ্দেশ্যে জয়পুৰত উপস্থিত হৈছে। ইপিনে তদন্তৰ অংশ হিচাপে বিশেষ অভিযানকাৰী গোটে চিকৰ আৰু ইয়াৰ ওচৰ পাজৰৰ এলেকাৰ শ শ লোকক জেৰা কৰি আছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে গৃহ মন্ত্ৰালয়ৰ সহযোগত মাই ভাৰত মঞ্চৰ মাধ্যমেৰে বিকশিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী 2026 সন্দৰ্ভত ৰাষ্ট্ৰজোৰা কুইজ আৰম্ভ কৰিছে। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই কুইজৰ জৰিয়তে

লোকসভাত হ'বলগীয়া সীমামূৰীয়া গাঁও অংশগ্ৰহণ কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত ভাগ ল'বলগীয়া যুৱক যুৱতীসকলক বাছনি কৰা হ'ব। এই মাহৰ 20 তাৰিখলৈ হ'বলগীয়া এই অনলাইন কুইজ প্ৰতিযোগিতাত সমগ্ৰ দেশৰ যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিব পাৰিব। কুইজত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা প্ৰতিযোগীসকলক যোগ্যতা আৰু শাৰীৰিক সুস্থতাৰ মূল্যায়ন কৰা হ'ব আৰু অহা মাহত হ'বলগীয়া সপ্তাহজোৰা সীমামূৰীয়া গাঁও অংশগ্ৰহণ কাৰ্যসূচীত ভাগ ল'বলগীয়া দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত 500 গৰাকী মাই ভাৰত স্বেচ্ছাসেৱক বাছনি কৰা হ'ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই কুইজত অংশগ্ৰহণকাৰীসকলৰ বাবে সীমান্তৱৰ্তী গাঁৱৰ ৰূপান্তৰ, স্থানীয় সংস্কৃতি, পৰিৱেশ বিষয়ক সজাগতা আৰু সীমামূৰীয়া অঞ্চলসমূহক সুদৃঢ় কৰাৰ বাবে চৰকাৰে চলোৱা প্ৰচেষ্টাৰ বিষয়ে জনাৰ মঞ্চ হিচাপে কাম কৰিব। মুলায়ম সিং যাদৱৰ কনিষ্ঠ পুত্ৰ তথা সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱৰ ভাতৃ প্ৰদীক যাদৱৰ আজি লক্ষ্ণৌৰ অসামৰিক চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 38 বছৰ। প্ৰতীক যাদৱক আকস্মিকভাৱে অসুস্থ হৈ পৰাত ততালিকে চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰা হয়। যাদৱৰ পন্নী অপৰ্ণা যাদৱ বিজেপিৰ সদস্য আৰু সম্প্ৰতি তেওঁ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰতীক যাদৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শোকবাৰ্তাত কয় যে প্ৰতীক যাদৱৰ আকস্মিক মৃত্যু সঁচাকৈ পীড়াদায়ক। তেওঁ লগতে শোকসন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত স্থান লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ সুৰক্ষা গোটৰ নিয়মৰ অধীনত অনিবাৰ্য নিৰাপত্তা ব্যৱস্থা বৰ্তাই ৰাখি কনভয়ৰ গাড়ীৰ সংখ্যা হ্ৰাস কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি পুৱা চিলিৰ বিদেশ মন্ত্ৰী ফ্ৰান্সিস্কো পেৰেজ মাকেনাক সাক্ষাৎ কৰে। তামিলনাডুত চি জোছেফ বিজয় নেতৃত্বাধীন টি ভি কে চৰকাৰে আস্থা গোটত জয়লাভ কৰিছে। ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক আজি কইনাধাৰাত অনুষ্ঠিত হ'ব। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক আজি কইনাধাৰা ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হৈছে। বৈঠকত মন্ত্ৰী ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ আৰু চৰণ বড়ো উপস্থিত আছে। তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত ডক্টৰ শৰ্মাই আজি প্ৰথমটো কাৰ্যসূচী হিচাপে শিলপুখুৰীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ সমাধি ক্ষেত্ৰ পৰিদৰ্শন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডক্টৰ শৰ্মাই নতুন চৰকাৰখনে জনসাধাৰণক দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ চেষ্টা কৰিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে। তেওঁ লগতে উমৈহতীয়া দেৱানী বিধি কাৰ্যকৰী কৰা আৰু সীমা সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰে। অহা 21 মে'ত অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব আৰু সেই অধিৱেশনতে নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব। চন্দ্ৰমোহন পাটোৱাৰীক অস্থায়ী অধ্যক্ষ হিচাপে বাছনি কৰা হৈছে আৰু ৰঞ্জিত কুমাৰ দাসক অধ্যক্ষৰ দায়িত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ইয়াৰ পাছতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে
2: যে অসমৰ সুৰক্ষা আৰু অসমৰ বিকাশ, অসম, অসমীয়া আৰু ভাৰতীয়, এই অসমৰ চাৰি সীমাৰ ভিতৰত যাতে আমি সদায় সুৰক্ষিত হৈ থাকিব পাৰো আৰু বিকাশৰ গংগা নমাই নিব পাৰো, সেই হৈছে আমাৰ দায়িত্ব। আৰু আমাৰ কাম কাজত ইয়াৰ প্ৰতিবিম্ব বা ইয়াৰ প্ৰতিফলন আপোনালোকে দেখা পাই থাকে। আপোনালোকে অনাগত দিনত আমাৰ কাম কাজবিলাক চাই থাকিব, কামে কথাবোৰ কৈ যাব। আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰ আমি হাতে কামে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতি।
1: আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিস্থলীত কালি শপত গ্ৰহণ কৰা 4গৰাকী মন্ত্ৰী অজন্তা নেওগ, ৰামেশ্বৰ তেলী, অতুল বৰা আৰু চৰণ বড়োৱে শ্ৰদ্ধা নিবেদন কৰে। তদুপৰি দিশপুৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক প্ৰদ্যুৎ বৰদলৈও উপস্থিত থাকে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আবেদনখন সন্দৰ্ভত অচিৰে শুনানিৰ দিন ধাৰ্য কৰা হ'ব আৰু পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠৰ পৰিৱৰ্তে অন্য বিচাৰপীঠত আবেদনখনৰ শুনানি হ'ব। উল্লেখযোগ্য যে বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্তজনৰ জামিন আবেদন সোমবাৰে তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছিল। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মে'ত

স্কুল ছিল। সেনাবাহিনীত অগ্নিবীৰ নিযুক্তিৰ বাবে চৰাইদেউ জিলাত প্ৰশাসনে বিশেষ প্ৰস্তুতি শিবিৰ মুকলি কৰিছে। সোণাৰী মহাবিদ্যালয় খেলপথাৰত সেনাবাহিনীৰ বিষয়াসকলৰ তত্বাৱধানত অনুষ্ঠিত এই শিবিৰত প্ৰাৰ্থীসকলৰ উচ্চতা নিৰূপণ, পুল আপ আৰু দৌৰ প্ৰতিযোগিতাৰ দৰে প্ৰাৰম্ভিক পৰীক্ষণসমূহ সম্পন্ন হয়। কাৰ্যসূচীত জিলাখনৰ আয়ুক্ত ডঃ নেহা যাদৱ আৰু সহকাৰী আয়ুক্ত বিবেক শৰ্মাই অংশ লৈ প্ৰাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। ছমাহৰ ভিতৰত জিলাখনৰ বিভিন্ন প্ৰান্তত এনে শিবিৰ অনুষ্ঠিত কৰি 300গৰাকী যুৱক যুৱতীক স্থলসেনা, নৌসেনা আৰু বায়ুসেনাৰ বাবে উপযুক্ত কৰি গঢ়ি তুলিবলৈ জিলা প্ৰশাসনে পদক্ষেপ লৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 18 মে'লৈ অসমৰ বিভিন্ন ঠাইত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে লগতে 16 মে' পৰ্যন্ত অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয়ৰ কেতবোৰ অঞ্চলত বৰষুণৰ লগতে প্ৰতি ঘণ্টাত 40-50 কিলোমিটাৰ বেগেৰে বতাহ বলিব পাৰে বুলি সকীয়াই দিছে। নলবাৰী জিলাৰ কাজিপাৰা মাষ্টৰ চুবুৰীত আজি সংঘটিত অগ্নিকাণ্ড আৰু চিলিণ্ডাৰ বিস্ফোৰণত এগৰাকী মহিলাৰ মৃত্যু হয়। মৃত মহিলাগৰাকী সুবলা দাস বুলি চিনাক্ত কৰা হৈছে। প্ৰাৰম্ভিক তথ্য অনুসৰি শ্বৰ্ট চাৰ্কিটৰ ফলত প্ৰথমে অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু পাছত গেছ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষস্থান লাভ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।

0: নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এতিয়াৰ মুখ্য বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক আজি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হয়। বৈঠকত মন্ত্ৰী ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ আৰু চৰণ বড়ো উপস্থিত থাকে। আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিস্থলীত কালি শপত গ্ৰহণ কৰা চাৰিগৰাকী মন্ত্ৰী অজন্তা নেওগ, ৰামেশ্বৰ তেলী, অতুল বৰা আৰু চৰণ বড়োৱে শ্ৰদ্ধা নিবেদন কৰে। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান আৰু উন্মুক্ত মেনহলৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ম্যানমাৰ সীমান্তৱৰ্তী মিয়াওত কালি সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত NSCNKYAৰ দুজন সন্ত্ৰাসবাদী নিহত হয়। সেনাবাহিনীত অগ্নিবীৰ নিযুক্তিৰ বাবে চৰাইদেউ জিলাত প্ৰশাসনে বিশেষ প্ৰস্তুতি শিবিৰ মুকলি কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে 18 মেলৈ অসমৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। নলবাৰী জিলাৰ কাজিপাৰা মাষ্টৰ চুবুৰীত আজি সংঘটিত অগ্নিকাণ্ড আৰু চিলিণ্ডাৰ বিস্ফোৰণত এগৰাকী মহিলাৰ মৃত্যু হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 শুনিবলৈ পাব।
1: ये जो जिंदगी की किताब है ये किताब भी क्या किताब है, कहीं एक हसीन सा ख्वाब है, कहीं जानलेवा अजाब है। जिंदगी के डर, जिंदगी की उदासी और जुल्मतों को वो अपनी लेखनी में पिरो देते हैं। घर से निकले थे हौसला करके, लौट आए खुदा खुदा करके। जिंदगी की नाकामियां, उदासियां और विडंबनाएं भी राजेश रेड्डी की लेखनी में नजर आती हैं। जिंदगी तूने लहू ले के दिया कुछ भी नहीं, तेरे दामन में मेरे वास्ते क्या कुछ भी नहीं। राजेश रेड्डी वो शायर हैं जिन्होंने बड़ी ही मशहूर गजल लिखी जिसे पंकज उधास ने गाया। यहां हर शख्स हर पल हादसा होने से डरता है, खिलौना है जो मिट्टी का फना होने से डरता है। कई वर्षों तक राजेश रेड्डी विविध भारती के हेड रहे। उन्होंने विविध भारती को नई ऊंचाइयों तक पहुंचाया। जाने माने शायर और विविध भारती के हमारे पुराने साथी राजेश रेड्डी विविध भारती के स्टूडियो में मौजूद हैं और मैं उनका बहुत बहुत स्वागत कर रहा हूं।
2: बहुत बहुत शुक्रिया यूनुस और विविध भारती पूरे परिवार को। इस पूरे परिवार से बरसों बाद 13-14 साल बाद एक मुलाकात हो रही है, बहुत अच्छा लग रहा है। और विविध भारती के श्रोताओं से भी इस बहाने मिलना होगा। बहुत बहुत शुक्रिया यूनुस विविध भारती परिवार को।
1: मुझे ऐसा लग रहा है जैसे अभी वो जमाना लौट आया।

শ্ৰোতাই ইমান পৰে আকাশবাণী গুৱাহাটী, দিল্লী আৰু মুম্বাই কেন্দ্ৰৰ বিভিন্ন অনুষ্ঠানসমূহ শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছো যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱতৰংগৰ পুনৰ সম্প্ৰচাৰ।

প্ৰিয় যুৱবন্ধু, কেনে আছে বাৰু আপোনালোক? আশা কৰিছোঁ কুশলে আছে। সকলোলৈকে প্ৰীতি ভৰা সাদৰ সম্ভাষণ আৰু নমস্কাৰ জনাই আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখত এয়া মই প্ৰাচুৰ্য দত্ত। অসমীয়া সাহিত্য অনুৰাগীৰ বাবে প্ৰাতস্মৰণীয় নাম হৈছে হোমেন বৰগোহাঁই। আজি 12 মে' অদ্বিতীয় গদ্যৰ স্ৰষ্টা, অসামান্য সাহিত্য প্ৰতিভাৰ আকৰ, কেইবাখনো বাতৰি কাকতক সংবাদদাতা কৰা হোমেন বৰগোহাঁইৰ আজি 5ম মৃত্যুবাৰ্ষিকী। 1932 চনৰ 7 ডিচেম্বৰ তাৰিখে অবিভক্ত লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ চাৰিকুৰীয়া নৈকাষৰীয়া বালিগাঁৱত হোমেন বৰগোহাঁইৰ জন্ম হৈছিল। তেওঁ পিতৃৰ নাম আছিল ইন্দ্ৰধৰ বৰগোহাঁই আৰু মাতৃৰ নাম আছিল আইতা বৰগোহাঁই। ঢকুৱাখানাতে প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰাৰ পিছত ডিব্ৰুগড় চৰকাৰী হাইস্কুলৰ পৰা তেওঁ 1950 চনত প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত 1952 চনত কটন কলেজৰ পৰা ISC পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ পাছত 1954 চনত কটন কলেজৰ পৰাই ইংৰাজী বিষয়ত দ্বিতীয় শ্ৰেণীৰ অনাৰ্চসহ স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক উত্তীৰ্ণ হোৱাৰ পাছতেই হোমেন বৰগোহাঁয়ে শিক্ষকতা বৃত্তিত নিয়োজিত হয়। ঢকুৱাখানাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰে, কিন্তু কিছুদিন শিক্ষকতা কৰাৰ পাছত 1955 চনত অসম প্ৰশাসনিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হৈ উপ প্ৰতিসমাহৰ্তা হিচাপে কাৰ্যনিৰ্বাহ কৰে। কিন্তু নানা তিক্ত আৰু মধুৰ অভিজ্ঞতাপূৰ্ণ হৈ 1968 চনত চাকৰি ইস্তফা দিয়ে। হোমেন বৰগোহাঁয়ে সাপ্তাহিক নীলাচল নামৰ এখন কাকতত প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে আৰু এই কাকততে 1977 চনলৈকে কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ সাপ্তাহিক নাগৰিক নামৰ এখন কাকতত প্ৰতিষ্ঠাপক সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। 1980 চনত হোমেন বৰগোহাঁয়ে লোকায়ত নামৰ এখন কাকতৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ 1981 চনত কলিকতাৰ পৰা প্ৰকাশিত আজকাল নামৰ এখন দৈনিক বাংলা বাতৰি কাকতত উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ প্ৰতিনিধি হিচাপে নিযুক্তি লাভ কৰে। হোমেন বৰগোহাঁয়ে একেধাৰে 3খন আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। আলোচনীকেইখন হৈছে সমকাল 1987 চন, সূত্ৰধাৰ 1989 চন আৰু কিশোৰ 1991 চন। ইয়াৰ পৰৱৰ্তী সময়ত তেখেতে 1993 চনত অসমবাণী সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। 1997 চনত অসমবাণীৰ সম্পাদক পদৰ পৰা পদত্যাগ কৰি আমাৰ অসম নামৰ দৈনিক কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। 2004 চনত আমাৰ অসম কাকতৰ সম্পাদক দায়িত্ব পদৰ পৰা পদত্যাগ কৰি দৈনিক বাতৰি নামৰ অসমীয়া দৈনিক কাকতখন প্ৰতিষ্ঠাপক মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। 2005 চনত দৈনিক বাতৰি কাকতখনৰ পৰা পদত্যাগ কৰি কিছুদিনৰ বাবে পষেকীয়া চিন্তামূলক সাহিত্যধৰ্মী আলোচনী সাতখৰিৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব বহন কৰে। আৰু ইয়াৰ পিছত 2006 চনত হোমেন বৰগোহাঁয়ে পুনৰ আমাৰ অসম কাকতৰ মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। হোমেন বৰগোহাঁয়ে নিয়মীয়া বাৰ্তা কাকতৰ মুখ্য সম্পাদকৰ পদত 2015 চনত অধিষ্ঠিত হৈ মৃত্যুলৈকে এইখন কাকতৰ মুখ্য সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও তেখেতে ছেটেলাইট চেনেল নিউজ লাইভৰ পূৰ্বতে সম্প্ৰচাৰ হোৱা মুখামুখি অনুষ্ঠানতো গুৰি ধৰাৰ লগতে মৃত্যুৰ আগলৈকে নিউজ লাইভৰ কথা বাৰ্তা অনুষ্ঠানৰ আঁত ধৰিছিল। এইখিনিতে জানি লওঁ আহক তেওঁ সাহিত্যকৰ্মৰ বিষয়ে। প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকাৰ সময়তে

হাতত কলম তুলি লোৱা হোমেন বৰগোহাঁইয়ে প্ৰথমটো চুটিগল্প আবেলি আলিবাটৰ গান প্ৰকাশ পায় কটন কলেজৰ মুখপত্ৰ কটনিয়ানত। গল্প ৰচনাৰে অসমীয়া কথা সাহিত্যৰ ভঁৰাল চহকী কৰা হোমেন বৰগোহাঁইৰ প্ৰথমটি গল্প সংকলন হ'ল 1955 চনত প্ৰকাশিত বিভিন্ন কুৰাছ। ইয়াৰ উপৰি তেওঁ প্ৰকাশিত গল্প সংকলনসমূহ হৈছে প্ৰেম আৰু মৃত্যুৰ কাৰণে 1958 চন, গল্প আৰু নক্সা 1966 চন, স্বপ্ন স্মৃতি বিষাদ 1989 চন, অস্তিত্বৰ জ্যোতিময় চেতনা সম্পাদনা তীৰ্থফুকন 1991 চন। উপন্যাসিক হিচাপে হোমেন বৰগোহাঁই 1963 চনৰ পৰা 2003 চনলৈকে মুঠ 12খন উপন্যাস প্ৰকাশিত হৈছে। এইসমূহ হৈছে সুৱালা, ত্ৰান্তিক, কুচিলক, হালধীয়া চৰাইয়ে বাওধান খাই, পিতা পুত্ৰ, তিমিৰ তীৰ্থ, অস্তৰাগ, মৎস্যগন্ধা, সাউদৰ পুতেকে নাও মিলি যায়, নিসংগতা, বিষণ্ণতা, এদিনৰ ডায়েৰী। ইয়াৰ উপৰি নিৰুপমা বৰগোহাঁইৰ সৈতে হোমেন বৰগোহাঁইৰ একেলগে ৰচনা কৰা পুৱাৰ পূৰবী সন্ধিয়াৰ বিভাগ নামৰ এখন উপন্যাস প্ৰকাশ পায় 1971 চনত। বৰগোহাঁইৰ একমাত্ৰ কবিতা সংকলনটো হ'ল 1987 চনত প্ৰকাশ পোৱা হৈমন্তী। হোমেন বৰগোহাঁই লিখা আত্মজীৱনীমূলক টোকা আৰু আত্মজীৱনীমূলক গ্ৰন্থৰ মাজেদিও তেওঁ সবল ব্যক্তিত্ব প্ৰতিফলিত হৈছে। তেওঁ আত্মজীৱনীমূলক গ্ৰন্থসমূহ হৈছে আত্মানুসন্ধান 1988 চন, মোৰ সাংবাদিক জীৱন 1989 চন, ধুমুহা আৰু ৰামধেনু প্ৰথম খণ্ড 1997 চন আৰু দ্বিতীয় খণ্ড 1998 চন, মোৰ হৃদয় এখন যুদ্ধক্ষেত্ৰ। গল্প উপন্যাসৰ উপৰি হোমেন বৰগোহাঁইয়ে ৰচনা কৰা বিভিন্ন ৰচনাই দশক দশক ধৰি পাঠক সমাজত চিন্তাৰ খোৰাক জগাই আহিছে। এইসমূহ হ'ল জিজ্ঞাসা, আনন্দ আৰু বেদনাৰ সন্ধানত, ধূসৰ দিগন্ত, ইতিহাসৰ সাক্ষী, স্বৰ্গ আৰু নৰক, জীৱনৰ মধুৰতম সময়, সুখ দুখ, জীৱনৰ সাধনা, পাঠকৰ টোকাবহী, প্ৰজ্ঞাৰ সাধনা, আত্মে দীপু ভৱ, কথাবাৰ্তা, আমাক কিতাপ লাগে, বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি, জীৱনৰ পৰা আমি কি বিচাৰোঁ, অন্তহীন প্ৰেৰণাৰ উৎস, নো ই পেৰিষ্টো, মোৰ প্ৰিয় মানুহ চক্ৰেটিছ ইত্যাদি। ইয়াৰ উপৰি ছাত্ৰ ছাত্ৰীৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে হোমেন বৰগোহাঁইয়ে বিভিন্ন গ্ৰন্থ ৰচনা কৰিছিল। এইসমূহ হ'ল অ আ ক খ, কিতাপ পঢ়াৰ আনন্দ, মানুহ হোৱাৰ গৌৰৱ, বেঞ্জামিন ফ্ৰেংকলিন ইত্যাদি। হোমেন বৰগোহাঁইয়ে সম্পাদনা কৰা উল্লেখযোগ্য গ্ৰন্থসমূহ হৈছে বিংশ শতাব্দীৰ অসমীয়া সাহিত্য, অসমীয়া গল্প সংকলন, অসমীয়া সাহিত্যৰ বুৰঞ্জী, অসমীয়া প্ৰেমৰ কবিতা, গদ্যৰ সাধনা, মালিক, 100 বছৰৰ অসমীয়া কবিতা ইত্যাদি। নাট্য সাহিত্যৰ ক্ষেত্ৰখনলৈ বৰঙণি আগবঢ়োৱা হোমেন বৰগোহাঁইয়ে ৰচনা কৰা একাংকিতা নাটক হ'ল ৰতনপুৰত গধূলি আৰু নট বাই ব্ৰেড এলেন ইত্যাদিৰ উপৰিও তেওঁ ৰচনা কৰা অনাতাঁৰ নাটক হ'ল হঠাৎ গধূলি। গুৰুত্বপূৰ্ণ কথা যে অসম সাহিত্য সভাৰ সভাপতি হিচাপে হোমেন বৰগোহাঁই 2001 চনত ডিব্ৰুগড় অধিৱেশনত আৰু 2002 চনত কলগাছিয়া অধিৱেশনত সভাপতিৰ দায়িত্ব বহন কৰিছিল। হোমেন বৰগোহাঁইৰ সাহিত্য কীৰ্তিসমূহ কেৱল অসমীয়া ভাষাতেই সীমাবদ্ধ হৈ থকা নাই, এইসমূহ ইংৰাজী ভাষাৰ লগতে আন আন ভাৰতীয় ভাষালৈ অনুদিত হৈছে। তেওঁ উপন্যাস অস্তৰাগ ইংৰাজী, উৰিয়া, নেপালী, বাংলা ভাষালৈ অনুদিত হৈছে। তেওঁৰ মৎস্যগন্ধা উপন্যাসখন হিন্দী আৰু নেপালী ভাষালৈ অনুদিত হৈছে। ইয়াৰ উপৰিও পিতা পুত্ৰ উপন্যাসখন ইংৰাজী আৰু হিন্দীকে ধৰি মুঠ 21টা ভাৰতীয় ভাষালৈ অনুদিত হৈছে। হোমেন বৰগোহাঁইৰ চুটিগল্পসমূহো বিভিন্ন ভাৰতীয় ভাষালৈ অনুদিত হৈছে। নিজৰ সৃষ্টিশীল প্ৰতিভাৰ বাবে বিভিন্ন বঁটাৰে বিভূষিত হোৱা হোমেন বৰগোহাঁইয়ে 1977 চনত পিতাপুত্ৰ উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদৰ বঁটা লাভ কৰাৰ লগতে 1978 চনত এইখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। 1992 চনত হোমেন বৰগোহাঁইয়ে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। ইয়াৰ উপৰি তেখেতে লাভ কৰা বঁটাসমূহ হৈছে জয়কৃষ্ণ ৰামদয়াল বঁটা, শ্ৰী শংকৰদেৱ বঁটা, শ্ৰীমন্ত শংকৰদেৱ বঁটা, হৰনাথ ঘোষ পদক ইত্যাদি। অসমীয়া

0: যুৱ বন্ধু, আহকচোন এইখিনিতে আমি এগৰাকী স্বাৱলম্বী যুৱকৰ সৈতে কথা পাতোঁ।
1: হয়, আপোনাৰ পৰিচয়টো?
2: হয়, নমস্কাৰ, মোৰ নাম শ্ৰী নৱেনজ্যোতি নাথ। মোৰ ঘৰ ৰহা গাঁও দীঘলদৰি। মই বৰ্তমান এতিয়া টিউচন কৰি আছোঁ আৰু প্ৰাইভেট স্কুল এখনতো কাম কৰি আছোঁ। মোৰ ঘৰৰ অৱস্থা বিশেষ ভাল নাছিলে প্ৰথম অৱস্থাত। তো মই যেতিয়া পঢ়ি আছিলোঁ তেতিয়া মই সৰুকৈ টিউচন চিউচনেই লৈছিলোঁ কমকৈ। তাৰপিছত মই এতিয়া পঢ়ি থাকোঁতে মই আপোনাৰ স্কলাৰশ্বিপ পালোঁ, যিটো আপোনাৰ 54K আছিলে। তো সেয়া পইচাই দি মই গৰু ছাগলী এনেকৈ কিনিলোঁ, পোহপালন কৰিলোঁ। তো এতিয়া বৰ্তমান সময়ত মই গাখীৰ বিক্ৰী কৰোঁ, টকা পালে মই ছাগলী আছে ছাগলী বিক্ৰী কৰোঁ। তাৰ বাদেও মই আপোনাৰ এতিয়া মই বৰ্তমান স্কুল এখনত পঢ়িছোঁ, প্ৰাইভেট স্কুল এখনত, আৰু মোৰ ৰাতিপুৱা টিউচন থাকে, সন্ধিয়া টিউচন থাকে। তো তেনেকৈ মই জীৱিকা নিৰ্বাহ কৰি আছোঁ বৰ্তমান সময়ত।
1: তুমি যিহেতু কৈছাই তুমি টিউচন কৰা, তাৰ উপৰিও তুমি আৰু আন কি কি কাম কৰা বাৰু?
2: হয়, মই তাৰ বাদেও সন্ধিয়া সময় যেতিয়া টিউচন খতম হয়, ৰাস্তাৰ ফ্ৰণ্টতে মই এখন ফাষ্টফুডৰ সৰুকৈ দোকান বনাইছোঁ। তো তাৰ পৰা মোৰ বহুতখিনি প্ৰফিট হৈছে। তো ফাষ্টফুডখনৰ পৰা মই অলৰেডি বহুত পাইছোঁ, সেইখিনিয়ে। তো মই বহুত বহুত কাম কাম কৰি গৈ গৈ আছোঁ, টিউচনৰ ফালৰ পৰাও পাই আছোঁ, মানে মোৰ জীৱিকা ভালেই চলি আছে বৰ্তমান সময়ত।
1: তুমি তোমাৰ সমান বয়সৰ যিসকল যুৱক আছে, যিসকলে বৰ্তমানেও চৰকাৰী চাকৰিৰ পিছত লাগি আছে বা চৰকাৰী চাকৰি ল'বলৈ তেওঁলোকে পঢ়ি আছে, তেওঁলোকক তুমি কি উপদেশ দিব বিচাৰা?
2: হয়, আমাৰ গাঁৱতে এতিয়া আমি দেখি থাকোঁ বহুত ল'ৰা, মোৰ লগৰে বহুত আছে, যোন নেকি মানে চাকৰিৰ কাৰণে ৰাতিপুৱা দৌৰিব যায়, সন্ধিয়া দৌৰিব যায়, বা দিনত বেকাৰ থাকে, একো কাম বন নকৰে ন। তো তেওঁলোকক মই এটাই ক'ম যে কিবা কেইটামান পইচা ক'বা আপোনাৰ মাতমহাই গোটেই হওক, কিবা মানে সেই পাই লোন এটা লৈ ভালদৰে হাঁহ মুৰ্গী অলপ পোহক, পুহি পুহি খেতি চেতি ভালদৰে কৰক, তাৰপৰা বহুতখিনি মানুহ ভালদৰে চলিব পাৰে। তো চাকৰিয়ে চব নহয়, চাকৰি বাহিৰেও আপুনি চাকৰি নাপালেও কিবা এটা কৰি যে আপুনি ভালদৰে চলিব পাৰে, মই তেনেকৈ চলি আছোঁ। তো ময়ে উদাহৰণ এটা।
1: হয় নয়ন, তুমি দেখিছাই আমাৰ দেশত এতিয়া নিবনুৱা সমস্যা দিনক দিনে কিমান বৃদ্ধি পাই গৈ আছে। তুমি এই বিষয়ে কি ক'ব খুজিবা, যে আমাৰ দেশৰ নিবনুৱা সমস্যাটো দিনক দিনে যে বৃদ্ধি পাইছে, তুমি তাৰ কিবা প্ৰতিকাৰ দিব পাৰিবা নেকি?
2: প্ৰতিকাৰ হিচাপে আপোনালোকে মেইন কথা, আপোনালোকে কষ্ট কৰি থাকক, যিমানখিনি পঢ়িব লাগে পঢ়ক। ময়ো কৰি আছোঁ, কিন্তু ময়ো আজিলৈকে পোৱা নাই চৰকাৰী চাকৰি। তো মই সেইটো কাৰণে মই প্ৰথম টিউচন কৰিলোঁ, তাৰপিছত মই প্ৰাইভেট স্কুল এখন সোমালোঁ, এতিয়া সন্ধিয়া মই টিউচন কৰোঁ, ৰাতিপুৱাও কৰোঁ, সেয়া পইচাই মেলি মই ফাষ্টফুড দোকান এখনো খুলিলোঁ। তো তেনেকৈ আপোনালোকৰ সমস্যা সমাধান নহয়, বাঢ়ি বাঢ়ি গৈ থাকিব নিবনুৱা সমস্যা। চ' সেইটো কাৰণে এটা চৰকাৰী চাকৰি পিছত ঘূৰি থাকিলে নহ'ব, আপোনালোকে নিজকে স্বাৱলম্বী কৰক, ঘৰৰ ওচৰত যিটো চকুৰ আগত যিটো দেখে সেইটো কাম কৰিব শিকক, তাৰপৰা মাটি এডৰা পৰি আছে তাতে কিবা এটা চব্জি খেতি কৰক, ফাৰ্ম এখন খোলক, হাঁহৰ ফাৰ্মৰ পৰা ধৰি মুৰ্গী ফাৰ্মৰ পৰা ধৰি যিয়ে নহওক গৰু ফাৰ্ম লাগি থাকক, এনেকৈ হ'লে নিবনুৱা সমস্যা সমাধান নহ'ব। আমাৰ কি হৈছে, অসমৰ ল'ৰা ছোৱালীবিলাক এতিয়া কি হৈছে, বেছিভাগে পঢ়ি শুনিও লাষ্টত গৈ বেকাৰ থাকি লাষ্টত গৈ কি কৰে, গৈ বেংগলোৰ যায়, হায়দৰাবাদ যায়। তো সেইটোৱে হৈ আছে, কিন্তু সেইটো কৰিব নালাগে। সেয়াত গৈ কিমান পায়, 20,000-15,000 চেলাৰি এটা পায়, কিন্তু পেয়াই কৰি সিহঁতক খৰচ হয় কিমান, পানী কিনিব লাগে, চাউল কিনিব লাগে, দালি কিনিব লাগে, তাৰ সলনি সিহঁতে ঘৰত, গাঁৱততো চবেই মাটি থাকে ন, চব ঘৰতে দেখি আছোঁ, চবেই আমাৰ যেনেকৈ মাটি আছে, চবেই 5-6 বিঘাৰ গাঁৱত তেনেকৈ মাটি থাকে। তো সেই মাটিখিনি এনেই বেকাৰ পৰি থাকে, আজিকালি মানুহে খেতি কৰিব এলাহ কৰা হৈছে, কাৰণ অনুদানৰ চাউল পায় বোলে। তো মই ভাবোঁ এইবিলাক কাম কৰা সলনি খেতি সময়ত, খেতি ধানৰ ছিজনত ধান, মৰাপাটৰ ছিজনত মৰাপাটত, সেইখিনি কৰিলে এবছৰত মোটাই আপোনাৰ 2-3 লাখৰ ওপৰত প্ৰফিট হয়। ভালদৰে আপোনালোকে মাথা মাৰি কাম কৰিলে ইয়াতে হয়, এনেই চাকৰিৰ কাৰণে দৌৰি ফুৰি লাভ নাই, কষ্ট কৰিব লাগে চাকৰিৰ কাৰণেও, কিন্তু তাৰ বাদেও যিবিলাক কৰিবলগীয়া কাম আমি কৰিব লাগে।
1: তুমি যিহেতু এজন স্বাৱলম্বী যুৱক, তুমি ভাবা নেকি যে চৰকাৰী চাকৰিয়ে জীৱিকা সংস্থাপনৰ সমাধান বা উপায় হ'ব পাৰে বুলি?
2: এনেই চৰকাৰী চাকৰিয়ে নহয়, আপোনাৰ জীৱিকা নিৰ্বাহ কৰিব হ'লে আপুনি মাথা মাৰিলে আপোনাৰ ঘৰতে আপুনি বহুত কাম কৰিব পাৰে। চৰকাৰী চাকৰি মানলি আপুনি 30,000-40,000 টকা পায়, ঠিক আছে, কিন্তু আপুনি ঘৰত খেতি কৰিও আপুনি তেনেকুৱাখিনি ইনকাম কৰিব পৰা কেপাচিটি থাকে। ইমানখিনি নহ'লেও কমচে ফাৰ্ম, ব্ৰইলাৰ ফাৰ্মখন যদি আপুনি খোলে 45-40 দিনৰ মূৰত আপুনি ভাল এখন ভাল ডাঙৰকৈ এখন যদি খোলে, আপুনি মেক্সিমাম 50,000 টকা চেলাৰি আপুনি মাহত সোমাব পৰা কেপাচিটি থাকে। তো অকল চাকৰি হ'লে নহ'ব, ইফালেও চাব লাগিব, চাকৰি নহ'লে আপুনি বেলেগত মাথা মাৰক তেতিয়াহে হ'ব, চাকৰিয়ে চব সমাধান নহয়।
1: একেবাৰে শেষত আমি তোমাৰ পৰা জানিব বিচাৰিছোঁ যে তুমি তোমাৰ সমান বয়সৰ যিসকল উঠি অহা যুৱক, তেওঁলোকক তুমি কেনেদৰে উপদেশ দিবা যে তেওঁলোকেও যাতে স্বাৱলম্বী হ'ব পাৰে?
2: হয় বাৰু, চাওক এতিয়া আপুনি মোৰ ক্ষেত্ৰতে কওঁ, বহিব জানিলে মাটিয়ে বেয়া, খাব জানিলে চাউলেই চে, ঠিক আছে, তেনেকুৱা বস্তুটো। আপুনি আপোনাৰ ওচৰে পাঁজৰে থকা যিমান খালী মাটি দেখে বা মানুহে খেতি নকৰেতো, আপোনালোক ডেকা ল'ৰাখিনি একো ধৰক হয় কৈ আপুনি গ্ৰুপ ৱাইজত কৰক নহয় ছিংগলকৈ কৰক, আপোনালোকে ৰবি শস্য কৰিব পাৰে, তাতে ফাৰ্ম এখন খুলিব পাৰে। তো তেনেকৈ বেলেগ বেলেগ জেগাতো তেনেকৈ বহুততে মই দেখিছোঁ ল'ৰা ছোৱালী আজিকালি অসমীয়া ডেকাবিলাক উন্নত হৈ গৈছে এইবিলাক কৰি কৰি। তো আমাৰ যিবিলাক চাকৰি পিছত

0: পৰি আছে, বেকাৰ ঘূৰি ফুৰিছে, তো সেইসকলৰ কাৰণে সেইটো এটা মেছেজ যে এটোপাল এটোপাল বৰষুণৰ পানীয়ে সাগৰ হৈ গ'ল। চ' এনেকেই সৰু সৰুকৈ আপোনালোকে কাম কৰি ঘূৰি যাওক, পিছলৈ ডাঙৰ মানুহ হ'ব পাৰিব, তো সেইটো আমাৰ বিশ্বাস আছে। মোৰ যেনেকৈ এতিয়া বৰ্তমান মই কৰি আছোঁ তেনেকৈ কৰক, তো বহি নাথাকিব, এলাহ নকৰিব, সেইটোকে মই ক'ম।
1: হয়, আমি আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা তোমাক অশেষ ধন্যবাদ জনাইছোঁ।
0: ধন্যবাদ।
2: যুৱ বন্ধু, আহকচোন এইখিনিতে এগৰাকী স্বাৱলম্বী যুৱতীৰ সৈতে কথা পাতোঁ। পোনপ্ৰথমে আমাৰ শ্ৰোতাসকলক তোমাৰ পৰিচয়টো জনোৱাচোন।
3: নমস্কাৰ, মোৰ নাম জ্যোতি বৰা। মই বৰ্তমান স্নাতকোত্তৰ দ্বিতীয় ষাণ্মাসিকত পঢ়ি আছোঁ। মই হাঁহ কুকুৰা পালন কৰা পৰা বুলি আপোনাৰ বোৱা কটা কেক বনোৱালৈকে মই বহুখিনি কামেই কৰোঁ, আৰু ঘৰখনৰ আধা খৰচ মই বহন কৰি আছোঁ বুলি ক'ব পাৰি। মই ডিগ্ৰী পঢ়ি থাকোঁতে বহুতো স্কলাৰশ্বিপ পোৱা যায়, সেই স্কলাৰশ্বিপৰ পইচাবোৰ মই সাঁচি ৰাখিছিলোঁ, আৰু তাৰপিছত মই হাঁহ কুকুৰা ছাগলী সেইবিলাক মই কিনিলোঁ। আৰু তাৰপিছত এতিয়া মাঘ বিহু হৈ গৈছে, মাঘ বিহুত মই বহুতো হাঁহ আৰু মুৰ্গী বেচিলোঁ, আৰু তাৰ পৰা মোৰ ভালেই মুনাফা হ'ল। আৰু তাৰ পৰা মই এটা কাম কৰিলোঁ যে ঘৰৰ আগপিনে সৰুকৈ এখন মই ফাষ্টফুডৰ দোকান দিলোঁ, আৰু বৰ্তমান গ্ৰাহকৰ তাত বহুত ভিৰ হোৱা দেখা গৈছে। মই সন্ধিয়া সন্ধিয়া মই ফাষ্টফুডৰ দোকানখনত লাগি যাওঁ, কমেও 6টামানৰ পৰা আৰম্ভ কৰি আপোনাৰ 10টা বজালৈকে গ্ৰাহকৰ সম্পূৰ্ণ ভিৰ দেখা যায় তাত। আৰু তাৰ পৰাও মোৰ এটা ভালেমান লাভ হয়, আৰু মই ঘৰখনৰ পৰিৱেশ, মোৰ মানে ঘৰখনৰ যি আৰ্থিক অৱস্থা, পূৰ্বতে সেইটো খুবেই বেয়া আছিলে, বহুতেই মানে একদম পয়া লগা বুলি ক'ব পাৰি, কিন্তু এতিয়া মই নিজেই ক'ব পাৰোঁ যে ভালেখিনি উন্নতি হোৱা দেখা গৈছে। আৰু তাৰোপৰি মই কি কৰোঁ যে কেক বনাওঁ, কেকৰ অৰ্ডাৰ লওঁ, বাৰ্থডে হ'লে বা কিবা ৰিটায়াৰমেণ্ট, এতিয়া বোলে কিবা পাৰ্টি এটা হৈছে, সকলোতে মই কেকৰ অৰ্ডাৰ লওঁ, কাপ কেকো লওঁ। মই সেই কেকবোৰ কেনেকৈ বনাব লাগে মোক কৈ দিলে হ'ল, মই খালি বনাই দিওঁ, আৰু তাৰপৰাও মোৰ খুবেই লাভ হৈছে। তাৰোপৰি মই মাজতে যেতিয়া বন্ধ আছিলে লকডাউনৰ সময়ত, মই এটা খুব ভাল কাম এটা কৰিলোঁ যে মই থ্ৰেডিং কৰাটো শিকিলোঁ, আৰু বিউটি পাৰ্লাৰ কিছুমান কাম থাকে যিটো নেকি আমি নিজেই কৰিব পাৰোঁ, সেইখিনি মই শিকিলোঁ, আৰু ওচৰ পাজৰে বোলে আমাৰ বহুতক লাগিলে বা ভণ্টি এজনীক লাগিলে মই সেয়া কৰি দিওঁগৈ। তাৰ উপৰিও মই অলপ অলপ মই ব্ৰাইডেল মেকআপৰ কামো জানো, আৰু সেয়াও কৰি থাকোঁ। আৰু তাৰোপৰি মই কি কৰোঁ, বোৱা কটা এইবিলাক কামটো কৰোঁৱেই। তাৰোপৰিও এবাৰ বিহুতে এটা পালোঁ মই কাম এটা, যে বৌ এজনী ওচৰৰ হেৰি লৈছিলে, চাদৰ মেখেলা লৈছিলে, তাতে বোলে কপৌ ফুল এটা এম্ব্ৰইডাৰী কৰি দিব লাগে, মই সেয়াও কামো কৰোঁ। সেয়া বাৰু মই মাৰ পৰা শিকিছোঁ, সেয়া কোনো প্ৰশিক্ষণ লোৱা নাই এতিয়ালৈকে, আৰু তেনেকে নিজে নিজে চলি আছোঁ আৰু। আৰু বৰ্তমান ভালেখিনি মোৰ লাভ হৈছে, সেয়েহে মই নিজকে স্বাৱলম্বী বুলি ক'ব খোজোঁ।
2: জ্যোতি, তুমি যিহেতু এগৰাকী স্বাৱলম্বী যুৱতী, তুমি আমাৰ দেশৰ নিবনুৱা সমস্যাটোৰ বিষয়ে কি ক'ব খুজিবা?
3: নিবনুৱা সমস্যা, বৰ্তমান নিবনুৱা সমস্যাটো এটা জ্বলন্ত সমস্যা ৰূপে আমাৰ অসমৰ লগতে ভাৰততো গ্ৰহ লৈ উঠিছে। আমাৰ এতিয়া ভাৰতৰ জনবসতি বহুতো বাঢ়ি গৈছে, এতিয়া কিন্তু আমাৰ মানৱ সম্পদ সিমান পৰিমাণে উন্নত হোৱা নাই, মানৱ সম্পদ নাই বুলিয়েই ক'ব পাৰি বেছিকে। এতিয়া আমি ওচৰতে থকা দেশ জাপান, চাইনা, সেইবিলাকৰ আমি উদাহৰণ দিব পাৰোঁ যে তেওঁলোক কিমান আগবঢ়া, কাৰণ তেওঁলোকৰ সৰু সৰু এটা শিশুৱেও যি কাম কৰে আমাৰ ডাঙৰ 22-25 বছৰ লোকেও নকৰে। তেওঁলোকক পাঠ্যক্ৰমৰ লগতে তেওঁলোকক শিকোৱা যায় যে এইটো কাম কৰিবা, এইটো কাম কৰিলে তোমালোকে পইচা উপাৰ্জন কৰিব পাৰিবা, নিজৰ ঘৰ চলাব পাৰিবা, সেয়া শিকোৱা হয়। কিন্তু এটা কথা ক'ব লাগিব যে আমাৰ ভাৰতবৰ্ষত তেনেকুৱা এটা আমি সুবিধা পোৱা নাই, আৰু তেনেকুৱা পৰিৱেশো নাই বাৰু বৰ্তমান, সেইটো এটা ক'ব পাৰি। আৰু এটা হৈছে নিবনুৱা সমস্যা, মানে আমাৰ প্ৰাথমিক শিক্ষা যোনবিলাক আছে, প্ৰাথমিক শিক্ষা, মধ্যমীয়া শিক্ষা, সেইবিলাকো উন্নত কৰিব লাগে। বৰ্তমান বহু পৰিমাণে সেয়া উন্নত হৈছে, দেখিছোঁ যে বহুতো কাৰিকৰী আৰু ভকেচনেল কোৰ্চো এতিয়া অন্তৰ্ভুক্ত কৰা হৈছে, সেইবিলাক দি নিবনুৱা সমস্যা ভৱিষ্যতে দূৰ হ'ব বুলি মই ভাবোঁ। আৰু এই নিবনুৱা সমস্যাটো সমাধানৰ বাবে তেনেকুৱা কোনো প্ৰতিকাৰ নাই, হ'লেও তোমাকে বা আমি এটা কাম কৰিব পাৰোঁ যে নিবনুৱা সমস্যাটো নহ'বলৈ আমি নিজে নিজে নিজৰ ভৰিত থিয় দিব লাগে, যিহেতু স্বাৱলম্বী হ'ব লাগে, সেইটো কথা কৈছোঁ মই। স্বাৱলম্বী মানে নিজে এখন মুৰ্গী ফাৰ্ম খুলিলোঁ বা হাঁহৰ ফাৰ্ম খুলিলোঁ। যিসকলে চাকৰি কৰে, চাকৰি ডাঙৰ ডাঙৰ চাকৰি এৰি পেলাইও তেওঁলোকে কি কৰে দেখিছোঁ যে আমি গৰুৰ ফাৰ্ম এখন খুলিলে, ছাগলী ফাৰ্ম এখন খুলিলে, সেইবিলাকত তেওঁলোকে নিয়োজিত হৈ যায়, কিয়নো তেওঁলোকে গম পায় যে ইয়াত ইয়াত মানুহৰ যোনটো কষ্টটো কম আৰু পইচাটো বেছি, সেইটো মানুহে গম পালে, আৰু সেয়েহে এইবিলাক ক্ষেত্ৰত আজিকালি বহুতো উন্নতি হোৱা দেখা গৈছে। আৰু বৰ্তমানে ভাৰতৰ নিবনুৱা সমস্যাটো ইমান এটা কমা নাই, কিন্তু ভৱিষ্যতে কমিব বুলি মই ভাবোঁ। আৰু এটা কথা মই ক'ব খুজিছোঁ যে চৰকাৰী চাকৰিৰ পিছতে আমি দৌৰি থাকিলে নহ'ব, আমি চৰকাৰী চাকৰিৰ কাৰণে পঢ়িও থাকিব লাগিব, তাৰ লগে লগে আমি বিভিন্ন ধৰণৰ কামো কৰি থাকিব লাগিব, যিটো ফলত আমি উপাৰ্জন কৰিব পাৰোঁ।

0: এতিয়া যেনিবা আমাৰ বয়স 25 বছৰমান হৈ গৈছে, আমি চৰকাৰী চাকৰি পাম পাম বুলি আশা কৰিয়ে যদি বহি থাকো কেনেকে হ'ব? পিছত যদি কিবা এটা কাৰণবশতঃ আমি নাপালো বা লাকত নাথাকিলে, তেতিয়াহ'লে আমাৰ ইমানকেইটা মূল্যৱান সময়, ইমানকেইটা মূল্যৱান বছৰ ইমেই গ'ল বুলি ক'ব পাৰি। সেয়েহে আমি যিকেইটা দিন পাৰিছো সেইকেইটা দিনত আমি নিজে নিজে কাম কৰি নিজৰ ভৰিত নিজে প্ৰতিষ্ঠিত হ'বলৈ আমি চাব লাগিব।
1: জ্যোতি, তুমি যিহেতু স্বাৱলম্বিতাৰ পথেৰে আগবাঢ়িছা আৰু সফলো হৈছা, তুমি তোমাৰ সমান বয়সৰ লগৰখিনিক তুমি কি উপদেশ দিব বিচাৰিবা?
0: হয়, মই উপদেশ নিদিওঁ বাৰু, কিন্তু এটা কথাহে ক'ব বিচাৰিছোঁ যে সময়ৰ শৰ যদি আমি সময়ত নামাৰোঁ তেন্তেহ'লে সৰ্পহু মঙু খোৱা আশা পাত দিব লাগে বুলি আমি এটা প্ৰবাদ আগৰ পৰা পাই আহিছোঁ। সেয়েহে যি মানে আমাৰ মানে হাতত যিমান সময় আছে আমি সেই সময়টো অপব্যয় কৰিব নালাগে। আমাৰ জুবিনদাৰেও কৈ থোৱা গৈছে যে সময়টো হেনো সকলোতকৈ মানে মূল্যৱান, তাতকৈ মূল্যৱান বস্তু একোৱেই নাই। সেয়েহে মই উপদেশ দিব নাযাওঁ, কিন্তু এটা কথা ক'ব খুজিছোঁ যে তেওঁলোকে যদি ঘৰত এনেই থাকে, মানে বেকাৰ সময় বুলি যে কয় মানুহ এনেই থাকে আজৰি সময়, সেই আজৰি সময়কণত কিবা এটা কাম কৰি ল'ব পৰা এটা মানে কাম এটা বাছি ল'ব লাগে, কিবা এটা যিকোনো কাম যিটো সহায়ত তেওঁলোকে পইচা উপাৰ্জন কৰিব পাৰি তেনেকুৱা এটা কাম। অৰ্থাৎ ছোৱালীবিলাকক যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে তেওঁলোকে বোৱা বটা কামকে শিকক বা এম্ব্ৰইডাৰী শিকক বা থ্ৰেডিং কেনেকৈ শিকক বা আজিকালি বহুত মানে ট্ৰেণ্ডিঙত চলি আছে বুলি ক'ব পাৰি যে ব্ৰাইডেল মেকআপ বা অন্য কিবা কিবি মেকআপ সেইবিলাক কৰিবলৈ শিকক। আৰু ল'ৰাবিলাকক মই ক'ব খুজিছোঁ যে তোমালোকৰ যদি ঘৰৰ ওচৰতে খালী মাটি এখন পৰি আছে বা এবিঘা দুবিঘা বা যিকোনো পৰি আছে নেকি কিয়, তাত তোমালোকে বতৰৰ শস্য, তাত তোমালোকে বতৰৰ শস্য কৰিব পাৰা, ৰবি শস্য কৰিব পাৰা, সেয়া কৰিব পাৰা। বা তোমালোকে সৰুকে এটা ঋণ লৈ বা মা দেউতাৰ পৰা কেইটকামান পইচা লৈ পেলাই তোমালোকে হাঁহ মুৰ্গী ছাগলী এইবিলাক পুহিব পাৰা, সেয়া তোমালোকে আজৰি সময়ত চব কৰিব পাৰা। খালি তোমালোকে চাবা যে পঢ়াটো যাতে পঢ়া ভাগে থাকে আৰু কামটো কাম পাৰে, কাৰণ পঢ়াটো বেছি আমাৰ বাবে জৰুৰী, কাৰণ পঢ়ি শুনিহে আমি এটা চাকৰি পাব পাৰোঁ, এইখিনিতো আমাৰ খন্তেকীয়া, বা এইখিনিকে যদি আমি মন পুতিও কৰোঁ তেতিয়াও কিবা এটা কৰিব পাৰি। কিন্তু এটা কথা যে আমি যিটো কামেই নকৰোঁ কিয় সকলো কাম একদম মন দি কৰিব লাগে যাতে তাৰ পৰা এটা সুন্দৰ আমি ৰিজাল্ট পাব পাৰোঁ, আৰু সেইটোৱে মই সেইটোৱে ক'ব বিচাৰিছোঁ।
1: মই তোমাক আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, আজিকালিৰ দিনত চৰকাৰী চাকৰি নিতান্তই প্ৰয়োজনীয় নহয় জানো, তুমি এই বিষয়ে কি ক'ব খুজিবা?
0: আপুনি সুধিছে যিহেতু চৰকাৰী চাকৰিয়ে সকলো হয়নে নহয়, মই ক'ব খুজিছোঁ যে চৰকাৰী চাকৰি সকলো নহয় বুলিও ক'ব নোৱাৰি বা সকলো হয় বুলিও ক'ব নোৱাৰি, কিন্তু মই যিহেতু পঢ়ি আছোঁ সেয়া এটা তাৰো এটা উদ্দেশ্য আছে যে চৰকাৰী চাকৰি এটা ল'বলৈকে পঢ়ি আছোঁ। ঘৰতো চবেই কৈ থাকে যে চৰকাৰী চাকৰি এটা ল, চৰকাৰী চাকৰি এটা ল, চাকৰি নহ'লে একো নহ'ব, সেইটো বাৰু হয়, কাৰণ চৰকাৰী চাকৰি এটা থাকিলে নিজৰ ভৰিত নিজে থিয় দিয়া বুলি আমাৰ সমাজত ইতিমধ্যে প্ৰতিষ্ঠিত সেইটো কথা। টাটা বিৰলা আম্বানী সেই সকলোবোৰ ডাঙৰ ডাঙৰ বিজনেচমেন, তেওঁলোকেতো গভৰ্ণমেণ্ট চাকৰি কৰা নাই, তেওঁলোকে বিজনেছ কৰি নিজৰ ভৰি নিজে থিয় দি আমাৰ ভাৰতৰ ভিতৰৰ লগতে এছিয়াৰ ভিতৰৰ লগতে পৃথিৱীৰ ভিতৰতো গণ্য মান্য ব্যক্তি হ'বলৈ পাৰিছে। সেয়ে মই ক'ব খোজোঁ যে চৰকাৰী চাকৰিৰে সকলো নহয়, বিজনেছ নাইবা ব্যৱসায় কৰিও বহুতো প্ৰতিষ্ঠা লাভ কৰিছে, আমাৰ অসমতো বহু আছে তেনেকৈ উদাহৰণ। সেয়েহে মই ক'ব খোজোঁ যে নিজৰ দিশত নিজে যোনটো মানে শ্ৰেষ্ঠ সেইটো বাছি ল'ব লাগে আৰু।
1: জ্যোতি, তুমি যিহেতু স্বাৱলম্বিতাৰ পথ অৱলম্বন কৰিছাই, তোমাৰ এই যাত্ৰাৰ আদৰ্শ বুলি তুমি কাক ক'ব বিচাৰিবা?
0: মোৰ তেনেকুৱা কোনো বিশেষ আদৰ্শ নাই, কিন্তু মোৰ এটা কথা সদায় বুকুত পাতি থাকে আৰু আগলৈ থাকিব, সেয়া হৈছে জুবিন দাই কোৱা কথাটো, আমি দেশৰ নতুন প্ৰজন্ম, আমি ইচ্ছা কৰিলে দেশ গঢ়িব পাৰোঁ, ইচ্ছা কৰিলে দেশ ধ্বংস কৰিব পাৰোঁ, এই কথাটো মোক সদায় বুকুত বাজি থাকে। যিহেতু আমি এখন দেশৰ নতুন প্ৰজন্ম, আমি যি ইচ্ছা কৰোঁ সেয়াই আমি সম্ভৱৰূপে কৰি তুলিব পাৰোঁ। যে আমি যদি মন কৰিছোঁ যে হাঁহ মুৰ্গী পালন কৰি আমি ডাঙৰ মানুহ হ'ম, গাড়ী কিনিব পাৰিম আগলৈ, ঘৰ বনাব পাৰিম, নিজৰ ভৰিত নিজে প্ৰতিষ্ঠা লাভ কৰিব পাৰিম, আমি সেয়া পাৰিম, আমি সম্ভৱ কৰি তুলিব পাৰিম।
1: প্ৰিয় যুৱবন্ধু, ইমানপৰে আমি স্বাৱলম্বী যুৱক নয়নজ্যোতি নাথ আৰু স্বাৱলম্বী যুৱতী জ্যোতি বৰাৰ সৈতে কথা পাতিলোঁ। আশা কৰিছোঁ অনুষ্ঠানটি শুনি আপোনালোকে ভাল পালে। যুৱবন্ধু, আজিলৈ পিছে আমাৰ সময়ো হৈ আহিল অনুষ্ঠান সামৰাৰ। পুনৰ অন্য এটি নতুন দিনত এটি নতুন শিতানৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠান সামৰি মই প্ৰাচুৰ্য দত্তই বিদায় লৈছোঁ। কুশলে থাকক, মংগলে থাকক, ধন্যবাদ।

যুবতরঙ্গ অনুষ্ঠানটি শুনিলে। খন্তেক পাছতেই অৰ্থাৎ 5 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি, 5:05 আকাশবাণী মুম্বাইৰ কেন্দ্ৰৰ বিবিধ ভাৰতী অনুষ্ঠান আৰু 5:15 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি আমাৰ কেন্দ্ৰৰ যোগে শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অহা 21 মে'ৰ পৰা নৱগঠিত অসম চৰকাৰৰ প্ৰথমখন বিধানসভা অধিৱেশন, বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰাৰ বাবে মন্ত্ৰীসভাৰ সিদ্ধান্ত, CBSEৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছ মুখামুখি। নৱগঠিত অসম চৰকাৰৰ প্ৰথমখন বিধানসভা অধিৱেশন অহা 21, 22, 25 আৰু 26 মে'ত অনুষ্ঠিত হ'ব। এই অধিৱেশনতে নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব। অধিৱেশনৰ পাছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে এই অধিৱেশনত চন্দ্ৰমোহন পাটোৱাৰী অস্থায়ী অধ্যক্ষ হিচাপে থাকিব বুলি জানিবলৈ দিয়ে। নতুন মন্ত্ৰীসভাই শপত গ্ৰহণৰ পাছত জ্যেষ্ঠ বিধায়ক ৰঞ্জিত কুমাৰ দাসক অধ্যক্ষৰ দায়িত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
1: অহা 21, 22, 25 আৰু 26 তাৰিখে অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনতে নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিব আৰু অসমৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়াই তেখেতৰ অভিভাষণো সদনত আগবঢ়াব। আমাৰ জ্যেষ্ঠ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক প্ৰটেম অধ্যক্ষৰ দায়িত্ব পালন কৰিবৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যপাল ডাঙৰীয়াক অনুৰোধ কৰিছে। সদস্যসকলে শপত গ্ৰহণ কৰাৰ লগে লগে অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। আমাৰ NDAৰ ফালৰ পৰা ৰঞ্জিত দাস ডাঙৰীয়াক অধ্যক্ষৰ আসনখনৰ বাবে প্ৰাৰ্থী হিচাপে আগবঢ়াব।
0: ডঃ শৰ্মাই কয় যে বিধানসভা নিৰ্বাচনৰ অন্তিম দিনা অৰ্থাৎ 26 মে'ত উমৈহতীয়া দেৱানী বিধি উত্থাপন কৰা হ'ব। মন্ত্ৰীসভাই আজি উমৈহতীয়া দেৱানী বিধিৰ খচৰাত অনুমোদন জনায়। এই খচৰা অনুসৰি পাৰ্বত্য আৰু ভৈয়াম জনজাতিৰ লোকসকলক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰখন এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰাৰ বাবে মন্ত্ৰীসভাই আজি সিদ্ধান্ত লয়। মন্ত্ৰীসভাই পৰৱৰ্তী 5 বছৰত নতুনকৈ 2 লাখ চৰকাৰী চাকৰিৰ নিযুক্তি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত কাৰ্যবাহিনী গঠনৰ সিদ্ধান্ত লয়। এই কাৰ্যবাহিনীয়ে অহা 3 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। আজিৰ বৈঠকত ডঃ ভূপেন হাজৰিকাৰ

জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান 8 ছেপ্টেম্বৰত নতুন দিল্লীত আয়োজন কৰাৰো সিদ্ধান্ত লয়। ইয়াৰ উপৰি কলাক্ষেত্ৰত 32 কোটি টকা ব্যয় সাপেক্ষে ভূপেন হাজৰিকাৰ সংগ্ৰহালয়ৰ স্থাপন কৰাৰ উদ্দেশ্যে বৈঠকত সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীসভাই লগতে ব্যয় সংকোচনৰ ব্যৱস্থাৰ অংশ হিচাপে নতুন মন্ত্ৰীসকলৰ বাবে ছমাহলৈ নতুন বাহন নিদিবলৈ সিদ্ধান্ত লয়। অহা ছমাহলৈ মন্ত্ৰী বিষয়া আৰু কৰ্মচাৰীয়ে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব। অকল চিকিৎসাজনিত কাৰণতহে বিদেশ ভ্ৰমণৰ অনুমতি দিয়া হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম এছিয়াৰ সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত ব্যয় হ্ৰাস কৰাৰ বাবে জনোৱা 7টা অনুৰোধ অনুযায়ী ৰাজ্যপালৰ পৰা আৰম্ভ কৰি সকলো পৰ্যায়ৰ চৰকাৰী বিষয়াৰ কনভয়ৰ বাহনৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হয়। একেদৰে বিদেশী মুদ্ৰা সঞ্চয়ৰ বাবে পৰৱৰ্তী ছমাহলৈ বিদেশী সামগ্ৰী ক্ৰয় নকৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ উপৰি সকলো আলোচনাচক্ৰ আৰু কৰ্মশালা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠিত কৰা হ'ব বুলি মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত ডঃ শৰ্মাই প্ৰকাশ কৰে। মন্ত্ৰীসভাই পৰৱৰ্তী 5 বছৰৰ বাবে দেৱজিৎ শইকীয়াক ৰাজ্য চৰকাৰৰ মহাধিবক্তা হিচাপে পুনৰ নিযুক্তি দিয়ে। ইয়াৰ পূৰ্বে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত ডঃ শৰ্মাই আজি প্ৰথমটো কাৰ্যসূচী হিচাপে শিলপুখুৰীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ সমাধি ক্ষেত্ৰ পৰিদৰ্শন কৰে। তেওঁৰ সৈতে কালি শপত গ্ৰহণ কৰা 4গৰাকী মন্ত্ৰী অজন্তা নেওগ, ৰামেশ্বৰ তেলী, অতুল বৰা আৰু চৰণ বড়োৱেও বৰদলৈ শ্ৰদ্ধা নিবেদন কৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। শিক্ষাৰ্থীসকলে ৰোল নম্বৰ উল্লেখ কৰি আনুষ্ঠানিক ৱেবছাইট ডিজি লকাৰ আৰু উমং এপৰ জৰিয়তে ফলাফল চাব পাৰিব। CBSEয়ে জাৰি কৰা এটা বিবৃতি অনুসৰি এইবাৰ পৰীক্ষাত অৱতীৰ্ণ 17,68,000ৰো অধিক বিদ্যাৰ্থীৰ ভিতৰত 15,07,000ৰো অধিক উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ সামগ্ৰিক হাৰ 85.20%। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আবেদনখন সন্দৰ্ভত অচিৰেই শুনানিৰ দিন ধাৰ্য কৰা হ'ব আৰু পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠৰ পৰিৱৰ্তে অন্য বিচাৰপীঠত আবেদনখনৰ শুনানি হ'ব। উল্লেখযোগ্য যে বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্তজনৰ জামিন আবেদন সোমবাৰে তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছিল। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মে'ত নাকচ কৰিছিল। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি সমাজত জাগৰণৰ সূচনা কৰি যোৱা পদ্মশ্ৰী সন্মানেৰে সন্মানিত বিৰুবালা ৰাভাৰ পুণ্যতিথি উপলক্ষে আজি ৰাজ্যজুৰি অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস পালন কৰা হয়। এই দিৱসৰ মূল উদ্দেশ্য হৈছে বিজ্ঞান মানসিকতাৰ প্ৰসাৰ আৰু সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰা। গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা বিৰুবালা ৰাভাই 2000 চনৰ পৰা ডাইনী কুপ্ৰথাৰ বিৰুদ্ধে সক্ৰিয় হৈ কাম কৰি আহিছিল। কমেও 34গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰা বিৰুবালা ৰাভাই 2011 চনত গোৱালপাৰা জিলাত মিছন বিৰুবালা আৰম্ভ কৰে। 2012 চনৰ 30 অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয়। 2021 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত বিৰুবালা ৰাভাৰ নাম 2005 চনত শান্তিৰ নোবেল বঁটাৰ বাবেও প্ৰেৰণ কৰা হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা এইগৰাকী মহান নাৰীক আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। বিৰুবালা ৰাভাৰ পুণ্যতিথিটো চৰকাৰে কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰি অহাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এইগৰাকী মহিয়সী নাৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। গোৱালপাৰা জিলাৰ ঠাকুৰভিলাতো মিছন বিৰুবালাৰ উদ্যোগত আৰু জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত বিৰুবালা ৰাভা সাংস্কৃতিক ভৱনত এই উপলক্ষে দিনজোৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিৰুবালা ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন, আলোচনাচক্ৰ আৰু সজাগতা সভা আদি ৰূপায়িত হয়। অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ অধীনৰ দৰং কৰ্কট কেন্দ্ৰৰ উদ্যোগত আজি মঙলদৈ জিলা কাৰাগাৰত এখন কেন্সাৰ সজাগতা কাৰ্যসূচী আৰু এই ৰোগৰ প্ৰাথমিক অনুসন্ধান শিবিৰ অনুষ্ঠিত হয়। কাৰাবন্দী আৰু বিষয়া কৰ্মচাৰীসকলৰ বাবে আয়োজিত এই কাৰ্যসূচীত দৰং কৰ্কট কেন্দ্ৰৰ অধীক্ষককে ধৰি কেন্সাৰ চিকিৎসা প্ৰতিষ্ঠানখনৰ কেইবাগৰাকীও চিকিৎসক, নাৰ্ছ আৰু অন্যান্য চিকিৎসাকৰ্মীয়ে অংশগ্ৰহণ কৰে। শিবিৰত মুখগহ্বৰ আৰু জৰায়ুমুখৰ কেন্সাৰৰ লগতে উচ্চ ৰক্তচাপ, মধুমেহ আদি ৰোগৰো পৰীক্ষা কৰা হয়। যোৰহাট জিলাৰ পানীচকুৱাৰ 8 মাইলত

0: ঘটিত এটা পথ দুৰ্ঘটনাত দুজন মটৰচাইকেল আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। তীব্ৰবেগী এখন ডাম্পাৰে মটৰচাইকেল এখন মহতিয়াই নিয়াৰ ফলত আৰোহী দীপাংকৰ দাস আৰু বিশাল দাসক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীয়ে ডাম্পাৰখন ইতিমধ্যে জব্দ কৰিছে যদিও চালকজন এতিয়াও পলাতক হৈ আছে। সেনাবাহিনীত অগ্নিবীৰ নিযুক্তিৰ বাবে চৰাইদেউ জিলাত প্ৰশাসনে বিশেষ প্ৰস্তুতি শিবিৰ মুকলি কৰিছে। সোণাৰী মহাবিদ্যালয় খেলপথাৰত সেনাবাহিনীৰ বিষয়াসকলৰ তত্বাৱধানত অনুষ্ঠিত এই শিবিৰত প্ৰাৰ্থীসকলৰ উচ্চতা নিৰূপণ, পুল আপ আৰু দৌৰ প্ৰতিযোগিতাৰ দৰে প্ৰাৰম্ভিক পৰীক্ষণসমূহ সম্পন্ন হয়। কাৰ্যসূচীত জিলাখনৰ আয়ুক্ত ডঃ নেহা যাদৱ আৰু সহকাৰী আয়ুক্ত বিবেক শৰ্মাই অংশ লৈ প্ৰাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। ছমাহৰ ভিতৰত জিলাখনৰ বিভিন্ন প্ৰান্তত এনে শিবিৰ অনুষ্ঠিত কৰি 300 গৰাকী যুৱক যুৱতীক সেনাবাহিনী, নৌসেনা আৰু বায়ুসেনাৰ বাবে উপযুক্ত কৰি গঢ়ি তুলিবলৈ জিলা প্ৰশাসনে পদক্ষেপ লৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষস্থান লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। অহা 21 মে'ৰ পৰা নৱগঠিত অসম চৰকাৰৰ প্ৰথমখন বিধানসভা অধিৱেশন। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰাৰ বাবে মন্ত্ৰীসভাৰ সিদ্ধান্ত। CBSEৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।
1: FM বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছো মহিলাসকলৰ অন্তৰংগ অনুষ্ঠান আময়।

শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ আমৈ অনুষ্ঠান আৰম্ভ কৰিছোঁ। আজিৰ আমৈ অনুষ্ঠানৰ আৰম্ভণিতেই আমি এটি গীত শুনো আহক, শিল্পী ৰাগিনী ভট্টাচাৰ্য চক্ৰৱৰ্তী।

0: ৰাগিনী ভট্টাচাৰ্যৰ চক্ৰৱৰ্তী কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকল, আজিৰ আমৈ অনুষ্ঠানত আমি নগাঁও বৰভেটীৰ এগৰাকী আমৈৰ লগত কথা পাতিম। তেখেতৰ নাম হৈছে তৰুলতা দেৱী। তেখেতৰ সন্তানে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ যি ফলাফল ঘোষণা কৰিছিল তাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছিল। তৰুলতা দেৱীয়ে কিদৰে তদাৰক কৰিছিল আমি তেখেতৰ লগত কথা পাতিবৰ কাৰণে তেখেতৰ বাসগৃহত উপস্থিত হৈছোহি। বাইদেউ, আপোনাৰ নামটো?
1: শ্ৰী তৰুলতা দেৱী।
0: তৰুলতা দেৱী, আপোনাৰ ল'ৰাই খুব ভাল ফলাফল কৰিলে, আপুনি তাক কেনেকৈ দৈনন্দিন তদাৰক কৰিছিল? খোৱাখিনিকে যোগাৰ ধৰিবলগীয়া হৈছিল, কিতাপ যোগাৰ ধৰিবলগীয়া হৈছিল, আৰু বহুখিনি মাতৃগৰাকীৰ অৱদান থাকে, কেনেকৈ কামখিনি কৰিছিলে?
1: কেনেকৈ মানে তাক খোৱা বোৱাটো যোগাৰটো অলপ বেছিকৈ দিব লাগিছিল বাৰু, কিন্তু পঢ়া শুনাটো অলপ চকু মাৰিবলগীয়া হৈছিলে। আৰু বেছি বেয়াও নহয়, সি নিজকে মানে নিজকে অকণ হেৰি কৰিব পাৰে,
0: নিজকে সি আগবঢ়াই নিজে লৈ যায়, ক'বলৈ দৰকাৰ নাই,
1: ক'বলৈ মানে তাক মানে প্ৰয়োজন নাথাকে আৰু ধৰক। পঢ়া সময়ত মানে সৰহকে নালাগে, সঘনাই লাগে, চাহ কণী হওক বা কিবা এটাই হওক, মানে তাৰ মাইণ্ড ফ্ৰেছ হৈ থাকিব সম্ভৱ চাগে, সি সেইটো অনুভৱ কৰে চাগে, গতিকে তাক মানে পঢ়া সময়ত মানে অলপ বেছিকে মানে আধা ঘণ্টা মূৰে মূৰে হওক, দহ মিনিটৰ মূৰে মূৰে হওক, কিবা এটা সৰু সুৰাকে দি থাকিলে মানে তাৰ মানে পঢ়াত মানে বেছিকে মনটো বহে।
0: আপুনি তাৰ খাদ্যখিনি কেনেকে কি যোগাৰ ধৰিছিল বাৰু কওকচোন, সি বেছিকে কি ভাল পাইছিলে?
1: বেছিকে বুলিবলৈ সি তেলত পুৰা মানে তেল বস্তুটো বেছি, মছলা বস্তুটো বেছি ইউজ কৰে, সি যেনে চাওঁ ডিম এনেকে কৰি পেলাই মানে এইবিলাকত বস্তু বেছি খায়, সি পকৰি বনাই দিব লাগে ঘৰতে তেনেকুৱা।
0: পৰীক্ষাৰ সময়ত আপুনি বেছিকে লাগিবলগীয়া হৈছিল নে?
1: সি পৰীক্ষাৰ আগত আগদিনাটো আমি ভয়ে খাইছিলো বাৰু, পৰীক্ষাৰ আগত যিটো তাৰ পৰিৱেশ হৈছিলে, সি নিজকে মানে একদম গোটেই ঘৰটোত চকৰি গুৱাহাটী ঘূৰি আছিলে। তেতিয়া বাপেকে মই আলোচনা কৰিছো যে কিবা এটা হৈছে, আমিতো বেলেগ অন্য ভয়ে খাইছিলো, কিন্তু মোমায়েককো মাতি অনা গ'ল, তাৰপিছত ভাবিছিলো কিবা এটা হৈছে নেকি, পিছত নাই, তাৰ মানে সি ভয় আছে হয় নহয় মানে মানুহটো মানে মুখলৈ চাবলৈ যোগ্য নোহোৱা হৈছিলে
0: এনেকুৱা এটা। এই যে সি পঢ়া শুনা কৰিছিলে তাৰ খৰচ পাতি কেনেকৈ আপোনালোকে তাক যোগাৰ ধৰিছিল? এখনটো ব্যক্তিগত খণ্ড বিদ্যালয়তে পঢ়িছিল সি,
1: সেইটো খৰচটোতো বহুত কষ্ট হৈছে, মানে কি তাক সময়মতে আমি দিবলৈ পৰা নাছিলোঁ, কিন্তু মই বহুত টকা সুদলৈ মানে লৈ পেলাই দিবলগীয়া হৈছিলে। গোট আছে ন আমাৰ গাঁৱলীয়া গোট, গাঁও মানে যিটো প্ৰয়োজন হয় সেইটো আমি পটককৈ মানে সুদলৈকে আনিবলগীয়া হয়, পাঁচটকীয়া সুদলৈকে আনি প্ৰায়খিনি মানে মই পাঁচ

0: চকীয়া সুদলে আনি পেলাই তাক পঢ়াইছো। কিন্তু
1: বাপেকে
0: হাৰ্ডৱেৰ দোকানত কাম কৰেতো, পটককে মানে আমি যিকোনো যোগাৰ এটা তাক ধৰিব পৰা নাছিলো। কিন্তু তাক মানে ইমানখিনি নিদিয়াকেও থোৱা নাছিলো, মানে যিটো প্ৰয়োজন হয় দিছিলোৱে। ধৰক একে ইমানখিনি দিবও পৰা নাই, কিন্তু প্ৰয়োজনীয় কিতাপখন বহীখন এনেকে এইখিনি বস্তু দিছো কষ্ট কৰি হলেও। মানে
1: পৰীক্ষাটো সি ভাল ফলাফল দেখুৱালে, সেই তেতিয়া আপোনাৰ সেই কথাটো কেনেকুৱা আমনি কৰিছিলে কথাটো, বা কেনেকুৱা উৎসাহিত কৰিছিলে, কেনেকুৱা আপুনি এটা অনুমান কৰিছিল?
0: বহুত ভাল লাগিছিলে সেইখিনি সময়ত। মানে সেইখিনি সময়ত এনেকুৱা এটা পৰিৱেশ হৈছিলে মোৰ নিজকে, মানে এই তাৰ আগত যে যিখিনি কষ্ট হ'ল
1: বা
0: নাইকিয়া হৈ গ'ল, মানে অনুভৱটো নহ'ল সেইদিনাখন যে মই ইমান ধাৰ কৰিছিলো বা এনেকে কাৰোবাৰ ঘৰত গৈ পইচা বিচাৰিছিলো, এই অনুভৱটো সেইদিনাখন নাইকিয়া হৈ গ'ল। বহুত মানে এটা আনন্দ লাগিছিলে মানে
1: সেইদিনাখন। এই তাৰ এতিয়া এতিয়াতো সেইখন কলেজত নাম লগাব, তাৰ কাৰণে আপুনি এগৰাকী মাতৃ হিচাপে কেনেধৰণে কথাখিনি ভাবিছে, বা আপুনি আপোনাৰ মানুহজনৰ লগত কেনেকে চিন্তা ভাৱনা কৰিছে?
0: চিন্তা ভাৱনাটো মানে চিন্তা চৰ্চাটো চলিয়ে আছে, এই তেনেকেই পঢ়াব লাগিব। মানে ধৰক কিবা এটা কষ্ট মস্ত কৰি সি যিটো ভাবিছে তাক এতিয়া আমি আগুৱাই নিব লাগিব।
1: হয়, এতিয়া তাৰ নামভৰ্তিত কিমান টকা যাব
0: সেইটো এতিয়ালৈকে গমটো পোৱা নাই,
1: যিহেতু চৰকাৰী মহাবিদ্যালয়ত পইচাটো আজিকালি অকণ কম হয়।
0: হয়, এনেই শুনিব পোৱা মতে ৰেচন কাৰ্ড থাকিলে পইচাটো অলপ কম হ'ব বুলি কৈছে। আমাৰ ৰেচন কাৰ্ড যিহেতু আছে, সেইটো কলেজত গৈহে চাগে গম পাম। সেইটো এতিয়াও মানে সঠিক মানে ৰিজাল্টটো পোৱা নাই, কিমান লাগিব কিমান কি কৰিব তেওঁ অলপ চলপ মানে যোগাৰ কৰি ৰাখিছোঁ প্ৰয়োজনৰ। আমি আজিলৈকে তাক এনেকে একো কোৱা নাই কি হবি আমি সেইটো কাৰণে, খালি এজন ভাল মানুহ হওঁ বুলি কওঁ। কিন্তু সি নিজকে যিটো মানে বিচাৰে যে মই এইটো ৰাস্তাত যাম, সেইটো মানে আমি কৈছো যে ভাল ৰাস্তাত যোৱা, ভালকে কৰ্ম কৰা, যিটো বিচাৰিছা সেইটোৱে হোৱা, আমি যিখিনি পাৰোঁ সহায় কৰি গৈ থাকিম। কিন্তু আমি তাক কোনোদিনে তাগাদা দিয়া নাই যে এই কামটোহে কৰিব লাগিব, আমাৰ এইটো কাম পচন্দ নহয় বা এইটো কাম কৰিব নালাগে, এইটো কাম কৰিব লাগিব, সেইটো আমি কোনোদিন কোৱা নাই। আৰু সিও যেনিবা আমাক যিটো কৰিম বুলি মনতে ভাবি আছে কৰক, আমি আগুৱাই নিম পৰাপক্ষত।
1: আপুনি আপুনি আৰু কি কাম কৰে ঘৰত কওকচোন?
0: মই ঘৰত এতিয়া বৰ্তমান মোৰ কামেই নাই, তাঁতশাল লগাওঁ মাজে মাজে, তাঁতশালৰ কাপোৰ বিক্ৰী কৰোঁ। এতিয়া বহুত দিন বাৰু তাৰ পঢ়াৰ কাৰণে লগোৱা নাই। এনেই ধৰক তেনেকুৱা একো নাই, গৰু এজনী পুহিছোঁ, গৰুজনীৰ লগতে লাগি থাকোঁ। এনে বাপেক কামলৈ যায় দিনটো, এয়াই মই কাম মানে ইমান নাই, ঘৰৰ কামে আৰু।
1: তাকো চোৱা চিতা কৰিবলগীয়া হয়, চোৱা চিতা কৰে। বাৰু ভাল লাগিলে, আপুনি আপোনাৰ লগত কথা পাতিও ভাল লাগিলে। আপুনি নিজৰ সন্তানৰ কাৰণে যথেষ্টখিনি ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছে। আমি ভাবোঁ আপোনাৰ দৰে আমাৰ আন মাতৃসকলেও এনেধৰণে নিজৰ সন্তানক পঢ়া শুনাৰ ক্ষেত্ৰত আগবঢ়াই দিব পাৰিব। আৰু কথা বতৰা সামৰিছোঁ, ধন্যবাদ আপোনাক।

নগাঁও বৰভেটীৰ এগৰাকী আমৈ তৰুলতা দেৱীৰ সৈতে হোৱা কথা বতৰা শুনিলে। আহক এইবাৰ আমি তেখেতৰ সন্তানৰ লগত কথা পাতোঁ, কিদৰে চিন্ময় নাথে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল।

0: নমস্কাৰ, মোৰ নাম চিন্ময় নাথ। মই প্ৰথমৰ পৰা ইলেভেনত ইমান ছিৰিয়াছ নাছিলোঁৱেই। টুৱেলভত মেমহঁতে ক'লে, তাৰপিছত মাহঁতে ক'লে অলপ ভাল কৰিবলৈ, মানে মই পঢ়াত ইমান মোৰ পঢ়াত মন নাই ইমান, ধৰি লওক মই। তাৰপিছত মই ষ্ট্ৰীমো নিজে চাই লৈছোঁ, ষ্ট্ৰীম নিজে চাই লোৱাৰ পিছত মানে দুটামান ছাবজেক্টত ইণ্টাৰেষ্ট আছে, বাকীকেইটাত ইমান নাই। তাৰপিছত তেওঁ বাকীকেইটাত বেলেগৰ পৰা গালি শুনি শুনি পেলাই পঢ়িলোঁ। পঢ়াৰ কাৰণে লাষ্টৰ সময়ত যিটো বন্ধ দিয়ে ন, মেইনলি সেইখিনি সময়ত প্ৰিপেৰেশ্যন কৰিয়েই মোৰ ইমানটো হৈছে আৰু, বাকী গোটেই বছৰটো ইমান হেৰি কৰা নাই।
1: তোমাৰ কি কি বিষয় আছিলে?
0: মোৰ ছাবজেক্ট আছিলে পলিটিকেল, ছচিয়লজি, হিষ্ট্ৰী এণ্ড জিঅ'গ্ৰাফী আৰু ইংলিছ আৰু অল্টি। পৰিৱেশটো তেনেকুৱাই আৰু, গাঁৱৰ পৰিৱেশ এতিয়া চবেই সকলোৱে গম পায় কেনেকুৱা হয় গাঁৱৰ পৰিৱেশ। এতিয়া তাৰ মাজতে পঢ়িব লাগিব আৰু। এতিয়া দেউতাই ইমান কষ্ট কৰি পেলাই পঢ়াইছে, নপঢ়িলেতো নহ'ব। হয়,
1: আৰু তুমি তোমাৰ পঢ়াৰ টাইম টেবুলটো কেনেকুৱা আছিলে?
0: মোৰ পঢ়া টাইম টেবুলটো ক'ব গ'লে বেলেগৰ নিচিনা ফিক্স নহয়। মোৰ যেতিয়া পঢ়িব মন যাব মই পঢ়িম, আৰু যদি মন নাযায় মই সেইদিনাখন স্কিপ মাৰি দিওঁ। তাৰপিছত

0: এতিয়া পিছকল পৰিকল্পনা বুলি ক'বলৈ গ'লে, যিহেতু মই ভাবি আছোঁ যে চিভিল ছাৰ্ভিচত বা হেৰিত যাম ন, চ' বেচিকেলি এতিয়া ডিগ্ৰী এটা কৰিম, এণ্ড দেন দেখা যাওক পিছত কি হয়। কোচিং চোচিং যদি কৰিব পাৰোঁ বা বেলেগ এক্সামছৰ কাৰণে, যোনখিনি সিহঁত হেৰি থাকে এক্সামছ, গভৰ্ণমেণ্ট এক্সামছ, সেইবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰিম।
1: ইমান পৰে আজিৰ আমৈ অনুষ্ঠানত নগাঁও বৰভেটিৰ এগৰাকী আমৈ তৌলতা দেৱী আৰু তেখেতৰ সন্তান চিন্ময় নাথৰ সৈতে হোৱা কথা বতৰা শুনিলে। আমৈ অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ ৰাগিনী ভট্টাচাৰ্য চক্ৰৱৰ্তী কণ্ঠৰ আন এটি গীত।

আমৈ মহিলাসকলৰ অন্তৰংগ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। খন্তেক পাছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিদ্যাৰ্থী অনুষ্ঠান আৰু অসমীয়া বাতৰি আমাৰ কেন্দ্ৰৰ যোগে শুনিবলৈ পাব।

0: গুৱাহাটী বিদ্যার্থীৰ অনুষ্ঠান। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজি দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অসমীয়া বিষয়ৰ পাঠ আছে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ প্ৰশস্তি শীৰ্ষক কবিতাটি আজি আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়াইছে ডক্টৰ ত্ৰিবেণী শৰ্মা বৰুৱাই। তোমালোকে শুনাচোন।
1: মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই দশম শ্ৰেণীৰ প্ৰশস্তি নামৰ কবিতাটো আলোচনা কৰিম। কবিতাটোৰ কবি হৈছে ৰঘুনাথ চৌধুৰী। তোমালোকে নিশ্চয় জানা যে তেখেতক বিহগী কবি বুলি কোৱা হয়, কিয়নো চৰাইক লৈ তেখেতে কেইবাটাও কবিতা ৰচনা কৰিছে। কবিতাটো বুজোৱাৰ আগত ৰঘুনাথ চৌধুৰী সম্পৰ্কে অলপ আলোচনা কৰি লওঁ আহা। বৰ্তমান নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাওপাৰা গাঁৱত তেখেতৰ জন্ম হৈছিল আৰু জন্ম চনটো আছিল 1879 চনত। দেউতাকৰ নাম আছিল ভোলানাথ চৌধুৰী। ৰঘুনাথ চৌধুৰীয়ে অষ্টম শ্ৰেণীলৈকেহে পঢ়া শুনা কৰিছিলে। তেখেতে সৰুতে ভৰিত দুখ পাই চিৰদিনৰ কাৰণে ভৰি ঘূণীয়া হয়, যাৰ ফলত ঘৰতে তেখেতে সংস্কৃত আৰু বাংলা সাহিত্য অধ্যয়ন কৰিবলৈ লৈছিল। চৌধুৰীয়ে জোনাকী কাকতত প্ৰথম কবিতা লিখিবলৈ আৰম্ভ কৰিছিল আৰু পাছলৈ আলোচনী, বাঁহী আদি কাকতত তেখেতে কবিতা প্ৰকাশ কৰিব ধৰে। আলোচনী বুলি যে কৈছোঁ, এই আলোচনীখন কিন্তু আলোচনী মানে মেগাজিন নহয়, আলোচনীখনৰ নাম আছিলে আলোচনী। আৰু বাঁহী আমি নাম শুনিছোঁ আগতে, এই আলোচনী, বাঁহী, জোনাকী এইবিলাকত তেখেতে কবিতা লিখিবলৈ ধৰিছিলে। আৰু জোনাকী কাকতৰ তেখেত সহকাৰী সম্পাদক আছিলে, লগতে মইনা, জয়ন্তী, সুৰভী আদি আলোচনীৰেও তেখেতে সম্পাদনা কৰিছিল। তোমালোকৰ পৰীক্ষাত প্ৰায়ে আহি থাকে যে ৰঘুনাথ চৌধুৰীৰ কবিতা পুথিৰ নাম লিখা, আৰু তাৰ উত্তৰত হ'ব সাদৰী, কেতেকী, কাৰবালা, দহি কতৰা, নৱমল্লিকা আৰু মৰণোত্তৰভাৱে অৰ্থাৎ মৰাৰ পাছত তেখেতৰ এখন কবিতা পুথি প্ৰকাশ পাইছিলে, সেইখনৰ নাম আছিলে মনাই বৰাগী। ইয়াৰ উপৰি তেখেতৰ আন এখন গল্প পুথি প্ৰকাশ পাইছিল, নাম আছিলে পচতীয়া। গুৰুত্বপূৰ্ণ কথা যে 1935 চনত তেখেতে তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি আছিলে। এতিয়া তোমালোকক প্ৰশস্তি নামৰ যিটো কবিতা, সেই কবিতাটো মই পাঠ কৰি দিম, লগতে বুজাই দিবলৈ চেষ্টা কৰিম। ভালদৰে শুনিবা দেই। উষাৰ কুমকুম ৰাগে ৰঞ্জিলে বহুধা, দশুধিশ উদ্ভাসিত কৰি নৱ কিশলয় দলে চামৰ ঢোলাই প্ৰকৃতিক আনিলে সাদৰী। অৰ্থাৎ কবিয়ে কৈছে যে পুৱাৰ বেলিটিয়ে যেন দশুদিশে কুমকুম ৰংসনা মুখত জেউতি অৰ্থাৎ পোহৰৰ দৰে ৰহন সানি গোটেই পৃথিৱীখনক নতুন সাজেৰে সজাই তুলিছে। লগতে চুঁৱৰী পহুৰ নোমৰ খোপাৰ দৰে সুকোমল কোমলীয়া কুঁহিপাতবোৰে যেন প্ৰকৃতিৰ ৰূপৰহণ দুগুণে বঢ়াই নিছে, যাৰ ফলত প্ৰকৃতি অতি মনোমোহা হৈ পৰিছে। তোমালোকক এই চাৰি শাৰীৰ মই সাৰাংশটো ক'লোঁ। প্ৰতিটো শব্দৰ অৰ্থ কিতাপত আছে, তোমালোকে কিতাপত চাই ল'বা, শব্দ অৰ্থবিলাক পৰীক্ষাত আহিব। আৰু কবিতাটো বুজোৱাৰ আগত এটা কথা কৈ লওঁ যে প্ৰশস্তি বুলি যে ক'লোঁ, প্ৰশস্তি শব্দৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। আৰু কবিতাটোত প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে কিন্তু কবিয়ে সুন্দৰৰ আৰাধনা কৰিবলৈ চেষ্টা কৰিছে। আৰু সেয়া আমি এই প্ৰথম চাৰি শাৰীত আমি তাৰে উমান পাইছোঁ যে কবিয়ে কৈছে যে পুৱাৰ বেলিটিয়ে কেনেকৈ দশুদিশ উদ্ভাসিত কৰি তোলে, পৃথিৱীখনক নতুন সাজেৰে সজাই তোলে। তেওঁ তুলনা কৰিছে যে কুমকুম, কুমকুম মানে কি জানানে ছাত্ৰ ছাত্ৰীসকল, কুমকুম এবিধ প্ৰসাধন সামগ্ৰী, সুগন্ধি হালধীয়া ফুলৰ শুকান গুড়ি বা কেশৰ, ইয়াক আমি প্ৰসাধন সামগ্ৰী হিচাপে ব্যৱহাৰ কৰোঁ। কবিতাটোত কিন্তু কবিয়ে আকৌ কুমকুম শব্দ অৰ্থটোৰ জৰিয়তে দুখ মুকালিৰ পোহৰকহে তুলনা কৰিছে। এইখিনি প্ৰথম শাৰী চাৰি শাৰীৰ তোমালোকক বুজাই দিলোঁ। পিছত আছে কবি চিত্তহাৰী যত ফুল্ল কুসুমৰ আনন্দত প্ৰাণ তলমল, মন্দিৰৰ

প্ৰেক্ষিতৰ অবাব ফুলেও দিছে যাচি প্ৰেম পৰিমল। অৰ্থাৎ প্ৰকৃতিৰ মন প্ৰাণ হৰি নিয়া গছ লতা ফল ফুল আদি যেন জাতিষ্কাৰ হৈ আনন্দত মতলীয়া হৈ পৰিছে। আনকি মন্দিৰত পূজাৰ বাবে ব্যৱহাৰ নোহোৱা ৰবাব ফুলেও যেন প্ৰকৃতিত প্ৰেম পৰিমল যাচিছে। ইয়াৰ ফলত কি হৈছে, পৃথিৱীখন অধিক সৌন্দৰ্যৰে উদ্ভাসিত হৈ পৰিছে। তাৰপিছত আছে, উঠে তৰু শিৰে শিৰে বন বিহংগৰ চন্দ ভৰা সুমধুৰ টান। টান মানে হৈছে সুৰ, বিহংগ মানে চৰাই, জলস্থল অন্তৰিক্ষ, অন্তৰিক্ষ মানে আকাশ, জলস্থল অন্তৰিক্ষ সকলোতে যেন দেৱতাৰ মহা অভিযান। অৰ্থাৎ প্ৰতিজোপা গছৰ শিখৰত বনৰ চৰাইবোৰে চন্দেৰে ভৰা সুললিত কণ্ঠই যেন প্ৰকৃতি জগতত সুমধুৰ গুঞ্জন তুলিছে। এনে লাগিছে যেন পানী মাটি আকাশ সকলোতে দেৱতাৰ সৌন্দৰ্যৰ আৰাধনাহে কৰিছে। কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ শেষ হ'ল মহাকাল ৰাত্ৰি। কাল ৰাত্ৰি মানে ভয়াৱহ ৰাতি। উঠা হে ঋত্বিক ধ্যানী, ঋত্বিক মানে যজ্ঞ কৰা পুৰোহিত, উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ উঠা যত মুক্তি পথ যাত্ৰী। ইয়াৰ অৰ্থটো হৈছে কবিয়ে মানুহক আহ্বান জনাইছে যে জগতত পুঞ্জীভূত হৈ থকা যিমান মলিনতা আছে প্ৰকৃতিয়ে এতিয়া তাক ধুৱাই শেষ কৰি দিছে, যাৰ ফলত এতিয়া মহাকাল ৰাত্ৰিৰ অন্ত পৰিছে, অৰ্থাৎ বেয়া দিন শেষ হৈছে। কবিয়ে মুক্তিৰ বাট বিচাৰি ফুৰা মানুহক কৈছে যে এতিয়া আন্ধাৰৰ দুখ বেদনাও অন্ত পৰিছে, গতিকে প্ৰকৃতিৰ সৌন্দৰ্য তোমালোকে, যি প্ৰকৃতিৰ মনোমোহা সৌন্দৰ্য, সেই সৌন্দৰ্য তোমালোকে উপভোগ কৰা। মোহন কিচক বেনু অনাহত চন্দে গাই মহামহিমৰ গান, মোহ তন্দ্ৰালস তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপ ধ্যান। কবিয়ে আকৌ কৈছে যে কৰবাৰ পৰা কিচক বেনু বা বাহিৰ সুৰ ভাহি আহিছে। কিচক বেনু মানে কিচক বাঁহৰ পৰা তৈয়াৰ কৰা বাঁহী। সেই কিচক বেনু বা বাঁহীৰ সুৰ ভাহি আহিছে কৰবাৰ পৰা, যিয়ে নেকি আমাক অবিৰামভাৱে দিয়া গীতৰ মূৰ্চনাই চৌদিশ মুখৰিত কৰি সুখৰ সন্ধান দিছে। গতিকে কবিয়ে সকলো ভক্তবৃন্দক আহ্বান জনাইছে যে তেওঁলোকে সকলো মায়ামোহ ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰক আৰু ইয়াৰ ৰস পান কৰক। কবিতাটোত এনেদৰে প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। এক আধ্যাত্মিক সুৰে কবিতাটোক অধিক গভীৰ কৰি তুলিছে, লগতে সৃষ্টিকৰ্তাৰ সন্ধানে কবিতাটোক এক ৰহস্যবাদী ধাৰালৈ ওচৰ চপাই নিছে। তোমালোকৰ পৰীক্ষাত প্ৰশস্তি শব্দৰ অৰ্থটো আহিব পাৰে আৰাধনা বা গুণানুকীৰ্তন কৰা। আৰু কিহৰ আৰাধনা কৰিছে কবিয়ে, সৌন্দৰ্যৰ আৰাধনা কৰিছে, প্ৰকৃতিৰ সৌন্দৰ্যৰ। প্ৰকৃতিৰ সৌন্দৰ্যৰ আৰাধনাৰ মাজেৰে কি কৰিছে, সুন্দৰৰ আৰাধনা কৰিছে। অৰ্থাৎ প্ৰকৃতি আৰু ঈশ্বৰ এই দুয়োটাক লৈ পেলাই তেখেতে কবিতাটো ৰচনা কৰিছে। আৰু কিতাপত শব্দ অৰ্থবিলাক আছে খুব ধুনীয়াকে, তোমালোকৰ শব্দ অৰ্থখিনি আছে, অন্তৰিক্ষ মানে আকাশ, উষা মানে ৰাতিপুৱা, কাল ৰাতি মানে ভয়াৱহ ৰাতি, এইবিলাক তোমালোকে ভালদৰে চাবা শব্দ অৰ্থকেইটা, নিশ্চয় কবিতাটো বুজি পালা। আৰু তোমালোকে প্ৰশস্তি কবিতাটোৰ বিষয়ে ধাৰণা কৰিব পাৰিলা যে কবিতাটোৰ মাধ্যমেৰে সমাজলৈ আচলতে কবিয়ে কেনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰিছে। মই যেতিয়া কবিতাটোৰ কবিজনৰ বিষয়ে, ৰঘুনাথ চৌধাৰী, চৌধুৰী নহয় মনত ৰাখিবা, চৌধাৰী, কেৱল মাত্ৰ তেওঁ অষ্টম শ্ৰেণীলৈকেহে পঢ়া শুনা কৰিছিলে, কিন্তু উচ্চ শিক্ষাৰ অধিকাৰী নহ'লেও তেখেতে কিমান এটা সুন্দৰ ভাৱৰ কবিতা ৰচনা কৰিছে তোমালোকে নিশ্চয় মন কৰিলা। এতিয়া কিতাপত থকা যিকেইটা অতি চমু প্ৰশ্ন, সেই প্ৰশ্নকেইটাৰ মাজলৈ আমি আহোঁ। আৰু পাঠবোধত কবিতাটোৰ মূল ভাৱটো আছে, পাঠবোধটো খুব ভালদৰে পঢ়িবা। এতিয়া এক নম্বৰ প্ৰশ্নটো আছে তোমালোকৰ অতি চমু প্ৰশ্ন, যে ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়। উত্তৰ হ'ব বিহগী কবি। আৰু মই আগতে কৈছোঁ বিহগী কবি কিয় কোৱা হয়, চৰাইক লৈ, বিহগ মানে হৈছে চৰাই, তেওঁ ধৰা দহিকতৰা কেতেকী চৰাইক লৈ পেলাই তেখেতে কবিতা ৰচনা কৰিছিল, গতিকে তেখেতক বিহগী কবি বুলি কোৱা হয়। খ নম্বৰ প্ৰশ্নত আছিলে যে ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা। উত্তৰ কেতেকী আৰু দহিকতৰা। গ নম্বৰ প্ৰশ্নত আছে প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে। উত্তৰ হ'ব নৱ কিশলৈ দলে। তাৰপাছত আছে ঘ নম্বৰ প্ৰশ্ন,

0: মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? কি ফুল? ৰবাব ফুল। আমি ৰবাব টেঙা খাওঁ, সেই ৰবাব টেঙাৰ ফুল, ৰবাব ফুলে তেওঁক প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। আৰু ৰবাব ফুল পূজাত নালাগে, যদি যিদৰে মদাৰ ফুল পূজাত নালাগে আমি ভূপেন হাজৰিকাৰ গানত পাইছোঁ, ঠিক তেনেকৈ ৰবাব ফুলো পূজাত নালাগে। 9 নম্বৰ প্ৰশ্নত কি আছে? জল, স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে? উত্তৰ হ'ব অন্তৰিক্ষ। অন্তৰিক্ষ মানে আকাশ, যাক পৃথিৱী আৰু আমি সূৰ্যৰ মাজত দেখা পাওঁ। অন্তৰিক্ষ শব্দৰ অৰ্থও আহিব পাৰে। গতিকে জল, স্থল আৰু ক'ত? আকাশত, অৰ্থাৎ অন্তৰিক্ষত দেৱতাৰ মহা অভিযান চলিছে বুলি কবিয়ে কৈছে। শেষৰটো প্ৰশ্ন কি আছে? যে মহামহিমৰ গান কিহে গায়? মহামহিমৰ গান কিচক বেনুৱে গায়? আৰু কিচক বেনু মানে কিচক বাঁহৰ পৰা তৈয়াৰ কৰা বাঁহী। তোমালোকৰ ইয়াত ভাষা বিষয়ক কেইটামান প্ৰশ্ন আছে একদম শেষৰ ফালে, মই সেইকেইটা কৈ দিব বিচাৰিছোঁ। কিহলয়, চিত্তহাৰী, অন্তৰিক্ষ, তন্দ্ৰালস, এই শব্দকেইটাৰ অৰ্থ লিখিব আহিছে। কিহলয়, কিহলয় মানে কি? কুহি পাত বা গজালি, বা আমি কুহ পাত বুলি যে কওঁ, কুহ, সেই কুহটোও হ'ব কিহলয় মানে। ঠিক একেদৰে চিত্তহাৰী, চিত্ত মানে মন, এই চিত্তহাৰী মানে মন প্ৰাণ হৰি নিয়া। আকৌ অন্তৰিক্ষ শব্দৰ অৰ্থ হৈছে আকাশ, যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায়। শেষত আছে তন্দ্ৰালস। তন্দ্ৰালস মানে বেছিকৈ ভাগৰ লাগি টোপনিত কলমতিয়াই থকা অৱস্থা। তন্দ্ৰ যোগ আলস মানে তন্দ্ৰালস, ইয়াৰ অৰ্থ বেছিকৈ ভাগৰ লাগি টোপনিত কলমতিয়াই থকা অৱস্থা। বাক্য ৰচনা কেইটামান আছে কিতাপত, আৰু পৰীক্ষাত বাক্য ৰচনা আহিলে যিমান পাৰা সহজকৈ সৰল ভাষাত লিখিবলৈ যত্ন কৰিবা। তোমালোকৰ কিতাপত আছে দশুদিশ, উপেক্ষিত, জৰাজীৰ্ণ, অমৃত, মুখ, এইকেইটা শব্দৰ বাক্য ৰচনা কৰিবলৈ দিয়া হৈছে। আৰু শব্দকেইটাৰ অৰ্থ ভালদৰে জানি লৈহে আচলতে বাক্যকেইটা সাজিবা। দশুদিশ মানে চাৰিওফালে, কুলি কেতেকীৰ মাতে দশুদিশে বসন্তৰ আগজাননী দিয়ে। আকৌ উপেক্ষিত মানে অৱহেলা কোৱা, মহিলাগৰাকীয়ে স্বামীৰ দ্বাৰা উপেক্ষিত হৈ মনত বহুত দুখ পালে। ইয়াৰ পাছত আছে জৰাজীৰ্ণ, অৰ্থাৎ বেয়া অৱস্থা, বানপানীৰ প্ৰকোপত ঘৰটোৰ জৰাজীৰ্ণ অৱস্থা হৈ পৰিল। পিছত আছে অমৃত, অমৃত মানে যি খাদ্য সেৱন কৰিলে মানুহ কেতিয়াও নমৰে, তেনে এক সুস্বাদু খাদ্য। সাগৰ মন্থন কৰোঁতে দেৱতাসকলে অমৃত ভক্ষণ কৰিবলৈ সুবিধা পাইছিল। আৰু শেষত আছে তোমালোকৰ মুহ, অৰ্থাৎ মায়া, অতিমাত্ৰা মুহ হোৱাটো আমাৰ বাবে উচিত নহয়। এনেদৰে তোমালোকে পাৰিলে নিজৰ ভাষাত বাক্য ৰচনা কৰিবলৈ চেষ্টা কৰিবা। এবাৰ আছে তোমালোকৰ সমাৰ্থক শব্দ। সমাৰ্থক শব্দ পৰীক্ষাত আহিব পাৰে, আৰু পাঠটোত আছে তৰু, মুক্তি, সুমধুৰ, অভিযান, ধ্যানী, এই শব্দকেইটাৰ সমাৰ্থক শব্দ লিখিব দিছে। তোমালোকৰ উত্তৰবোৰ মই ক্ৰম অনুযায়ী কৈ দিছোঁ। তৰু মানে লতা, মুক্তি মানে মুকলি বা ৰেহাই, সুমধুৰ মানে সুমিষ্ট, অভিযান মানে ভ্ৰমণ, আৰু ধ্যানী মানে তপস্বী। পাঠটোত থকা চমু প্ৰশ্নৰ উত্তৰসমূহ মই তোমালোকক ক'লোঁ। এইখিনিতে তোমালোকক এটা কথা কৈ থওঁ যে প্ৰতিটো প্ৰশ্নৰ মূল্যাংকন চাইহে, অৰ্থাৎ মাৰ্কছ চাইহে তোমালোকে উত্তৰবিলাক কৰিবা, আৰু খুব কম কথাৰে সহজকৈ স্পষ্টকৈ কথাবোৰ লিখিবা। প্ৰশস্তি কবিতাটোত 3টা ব্যাখ্যা আছে, আৰু 3টা ব্যাখ্যাই আচলতে মূল ভাৱটোতে অন্তৰ্নিহিত হৈ আছে। গতিকে ব্যাখ্যাকেইটা তোমালোকে সেই মূল ভাৱটোৰ আলম লৈ নিজে লিখিব চেষ্টা কৰিবা। কেৱল প্ৰশস্তি কবিতাটোৱেই নহয়, প্ৰতিটো পাঠ তোমালোকে খৰচি মাৰি পঢ়ি যাবা, আৰু যিবিলাক গুৰুত্বপূৰ্ণ যেন লাগিছে বাক্য, সেইবিলাক তোমালোকে তলত আস্তানি যাবা, অৰ্থাৎ আণ্ডাৰলাইন কৰি যাবা, আৰু তেতিয়া দেখিবা প্ৰতিটো প্ৰশ্নৰ উত্তৰ তোমালোকে ভালদৰে কৰিব পাৰিবা।
1: দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ এটি কবিতা প্ৰশস্তি আজি আলোচনা কৰা হ'ল। তোমালোকৰ বাবে এই পাঠ যুগুতাই আগবঢ়ালে ডক্টৰ ত্ৰিবেণী শৰ্মা বৰুৱাই। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অহা 21 মে'ৰ পৰা নৱগঠিত অসম চৰকাৰৰ প্ৰথমখন বিধানসভা অধিৱেশন, বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰক এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰাৰ বাবে মন্ত্ৰীসভাৰ সিদ্ধান্ত, CBSEৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি। নৱগঠিত অসম চৰকাৰৰ প্ৰথমখন বিধানসভা অধিৱেশন অহা 21, 22, 25 আৰু 26 মে'ত অনুষ্ঠিত হ'ব। এই অধিৱেশনতে নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব। অধিৱেশনৰ পাছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে এই অধিৱেশনত চন্দ্ৰমোহন পাটোৱাৰী অস্থায়ী অধ্যক্ষ হিচাপে থাকিব বুলি জানিবলৈ দিয়ে। নতুন মন্ত্ৰীসভাই শপত গ্ৰহণৰ পাছত জ্যেষ্ঠ বিধায়ক ৰঞ্জিত কুমাৰ দাসক অধ্যক্ষৰ দায়িত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

0: শপত গ্ৰহণ কৰিব আৰু অসমৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়াই তেখেতৰ অভিভাষণো সদনত আগবঢ়াব। আমাৰ জ্যেষ্ঠ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক প্ৰটেম অধ্যক্ষৰ দায়িত্ব পালন কৰিবৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যপাল ডাঙৰীয়াক অনুৰোধ কৰিছে। সদস্যসকলে শপত গ্ৰহণ কৰাৰ লগে লগে অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব হিচাপে আগবঢ়া।
1: ডক্টৰ শৰ্মাই কয় যে বিধানসভা নিৰ্বাচনৰ অন্তিম দিনা অৰ্থাৎ 26 মে'ত উমৈহতীয়া দেৱানী বিধি উত্থাপন কৰা হ'ব। মন্ত্ৰীসভাই আজি উমৈহতীয়া দেৱানী বিধিৰ খচৰাত অনুমোদন জনায়। এই খচৰা অনুসৰি পাৰ্বত্য আৰু ভৈয়াম জনজাতিৰ লোকসকলক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। ডক্টৰ শৰ্মাই কয় যে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰখন এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰাৰ বাবে মন্ত্ৰীসভাই আজি সিদ্ধান্ত লয়। মন্ত্ৰীসভাই পৰৱৰ্তী 5 বছৰত নতুনকৈ 2 লাখ চৰকাৰী চাকৰিৰ নিযুক্তি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত কাৰ্যবাহিনী গঠনৰ সিদ্ধান্ত লয়। এই কাৰ্যবাহিনীয়ে অহা 3 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব।
0: অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফৰ্চ গঠন কৰি দিছে, যাতে আমি আমাৰ যিটো অসমৰ যুৱক যুৱতীসকলকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ।
1: আজিৰ বৈঠকত ডক্টৰ ভূপেন হাজৰিকাৰ জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান 8 ছেপ্টেম্বৰত নতুন দিল্লীত আয়োজন কৰাৰো সিদ্ধান্ত লয়। ইয়াৰ উপৰি কলাক্ষেত্ৰত 32 কোটি টকা ব্যয় সাপেক্ষে ভূপেন হাজৰিকা সংগ্ৰহালয় স্থাপন কৰাৰ উদ্দেশ্যে বৈঠকত সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীসভাই লগতে ব্যয় সংকোচনৰ ব্যৱস্থাৰ অংশ হিচাপে নতুন মন্ত্ৰীসকলৰ বাবে ছমাহলৈ নতুন বাহন নিদিবলৈ সিদ্ধান্ত লয়। অহা ছমাহলৈ মন্ত্ৰী বিষয়া আৰু কৰ্মচাৰীয়ে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব। অকল চিকিৎসাজনিত কাৰণতহে বিদেশ ভ্ৰমণৰ অনুমতি দিয়া হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম এছিয়াৰ সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত ব্যয় হ্ৰাস কৰাৰ বাবে জনোৱা 7টা অনুৰোধ অনুযায়ী ৰাজ্যপালৰ পৰা আৰম্ভ কৰি সকলো পৰ্যায়ৰ চৰকাৰী বিষয়াৰ কনভয়ৰ বাহনৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হয়। একেদৰে বিদেশী মুদ্ৰা সঞ্চয়ৰ বাবে পৰৱৰ্তী ছমাহলৈ বিদেশী সামগ্ৰী ক্ৰয় নকৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ উপৰি সকলো আলোচনা চক্ৰ আৰু কৰ্মশালা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠিত কৰা হ'ব বুলি মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত ডক্টৰ শৰ্মাই প্ৰকাশ কৰে। মন্ত্ৰীসভাই পৰৱৰ্তী 5 বছৰৰ বাবে দেৱজিৎ শইকীয়াক ৰাজ্য চৰকাৰৰ মহাধিবক্তা হিচাপে পুনৰ নিযুক্তি দিয়ে। ইয়াৰ পূৰ্বে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত ডক্টৰ শৰ্মাই আজি প্ৰথমটো কাৰ্যসূচী হিচাপে শিলপুখুৰীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ সমাধি ক্ষেত্ৰ পৰিদৰ্শন কৰে। তেওঁৰ সৈতে কালি শপত গ্ৰহণ কৰা 4গৰাকী মন্ত্ৰী অজন্তা নেওগ, ৰামেশ্বৰ তেলী, অতুল বৰা আৰু চৰণ বড়োৱেও বৰদলৈ শ্ৰদ্ধা নিবেদন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰ্থনৈতিক স্বাৱলম্বিতা আৰু দায়িত্বশীল ৰাষ্ট্ৰ গঠনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যত ইন্ধন সংৰক্ষণ আৰু বহনক্ষম জীৱন ধাৰণৰ প্ৰসাৰৰ উদ্দেশ্যে এলানি ব্যৱস্থা ঘোষণা কৰিছে। শ্ৰীআচাৰ্যই কয় যে ৰাজ্যপালৰ ভ্ৰমণৰ কনভয়ৰ গাড়ীৰ সংখ্যা 70% হ্ৰাস কৰা হ'ব। ইয়াৰ উপৰি ৰাজ্যপালে লোকভৱনত বিদ্যুৎ ৰাহি কৰাৰ উদ্দেশ্যেও ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে শ্ৰীআচাৰ্যই সম্পদৰ সংৰক্ষণ আৰু প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশ হিচাপে ইন্ধনৰ ব্যৱহাৰ 10% হ্ৰাস কৰাৰ বাবে পদক্ষেপ লৈছে। দৈনিক কাম কাজৰ সৰু অথচ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনে ৰাষ্ট্ৰীয় সম্পদৰ সংৰক্ষণ আৰু বহনক্ষম ভৱিষ্যত গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি ৰাজ্যপালে মন্তব্য কৰে। তেওঁ লগতে এই উদ্যমে অনুৰূপ প্ৰতিষ্ঠান আৰু নাগৰিকসকলক বৃহত্তৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ খাতিৰত দায়িত্বশীল আৰু পৰিৱেশ অনুকূল অভ্যাস আঁকোৱালি ল'বলৈ প্ৰেৰণা যোগাব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। শিক্ষাৰ্থীসকলে ৰোল নম্বৰ উল্লেখ কৰি আনুষ্ঠানিক ৱেবছাইট, ডিজি লকাৰ আৰু উমংগ এপৰ জৰিয়তে ফলাফল চাব পাৰিব। CBSEয়ে জাৰি কৰা এটা বিবৃতি অনুসৰি এইবাৰ পৰীক্ষাত অৱতীৰ্ণ 17,68,000ৰো অধিক বিদ্যাৰ্থীৰ ভিতৰত 15,07,000ৰো অধিক উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ সামগ্ৰিক হাৰ 85.20%। ডিব্ৰুগড় জিলাৰ মদাৰখাট মৌজাৰ শ্ৰী শ্ৰী মায়ামৰা মদাৰখাট সত্ৰৰ সমীপৰ মায়ামৰা বৈষ্ণৱ নামঘৰৰ সোণালী জয়ন্তী উৎসৱ আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। মায়ামৰা মদাৰখাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী বৈষ্ণৱানন্দ গোস্বামীয়ে আজি নঘৰৰ নৱনিৰ্মাণ

0: প্ৰৱেশদ্বাৰ উদ্বোধন কৰে। জ্যেষ্ঠ গাঁওবুঢ়া বেণুধৰ দত্তই ধৰ্মধ্বজা উত্তোলন কৰাৰ পাছত দিনৰ ভাগত ধৰ্মালোচনা সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানতে স্মৃতিগ্ৰন্থ ভক্তিজ্যোতি উন্মোচন কৰা হয়। গাঁৱৰ আইসকলে নাম পৰিৱেশন কৰাৰ পাছত সন্ধিয়া সমজুৱাভাৱে বন্তি প্ৰজ্বলন কৰা হ'ব। শিৱসাগৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত আজি সম্ভাৱ্য বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতা বিষয়ক আখৰাৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰাৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়, ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগ তথা অসামৰিক প্ৰতিৰক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনা অনুসৰি অহা 16 মে'ৰ সন্ধিয়া 6:15 পৰা 7 বজাৰ ভিতৰত সম্ভাৱ্য বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতামূলক ব্যৱস্থাসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্যৰে জৰুৰীকালীন অনুশীলনৰ ব্যৱস্থা কৰা হৈছে। এই আখৰাৰ মূল উদ্দেশ্য হৈছে জৰুৰীকালীন পৰিস্থিতিত বিভিন্ন চৰকাৰী বিভাগক সষ্টম কৰি তোলা আৰু ইয়াৰ কাৰ্যদক্ষতা পৰীক্ষা কৰা। শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰৰ সমীপৰ হাই ষ্ট্ৰীট মাৰ্কেট কমপ্লেক্স আৰু দাঁতিকাষৰীয়া অঞ্চলত এই অনুশীলন কৰা হ'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে অভিযুক্ত মহন্তৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অসম চৰকাৰৰ হৈ প্ৰতিনিধিত্ব কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে জনোৱা মতে পৰৱৰ্তী পৰ্যায়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কে অভিযুক্তগৰাকীৰ জামিন আবেদন কোনখন বিচাৰপীঠত তালিকাভুক্ত কৰিব সেয়া নিৰ্ধাৰণ কৰিব। সেনাবাহিনীত অগ্নিবীৰ নিযুক্তিৰ বাবে চৰাইদেউ জিলাত প্ৰশাসনে বিশেষ প্ৰস্তুতি শিবিৰ মুকলি কৰিছে। সোণাৰী মহাবিদ্যালয় খেলপথাৰত সেনাবাহিনীৰ বিষয়াসকলৰ তত্বাৱধানত অনুষ্ঠিত এই শিবিৰত প্ৰাৰ্থীসকলৰ উচ্চতা নিৰূপণ, পুল আপ আৰু দৌৰ প্ৰতিযোগিতাৰ দৰে প্ৰাৰম্ভিক পৰীক্ষণসমূহ সম্পন্ন হয়। কাৰ্যসূচীত জিলাখনৰ আয়ুক্ত ডঃ নেহা যাদৱ আৰু সহকাৰী আয়ুক্ত বিবেক শৰ্মাই অংশ লৈ প্ৰাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। ছমাহৰ ভিতৰত জিলাখনৰ বিভিন্ন প্ৰান্তত এনে শিবিৰ অনুষ্ঠিত কৰি 300 গৰাকী যুৱক যুৱতীক সেনাবাহিনী, নৌসেনা আৰু বায়ুসেনাৰ বাবে উপযুক্ত কৰি গঢ়ি তুলিবলৈ জিলা প্ৰশাসনে পদক্ষেপ লৈছে। যোৰহাট জিলাৰ পানীচকুৱাৰ 8 মাইলত সংঘটিত এটা পথ দুৰ্ঘটনাত দুজন মটৰচাইকেল আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। তীব্ৰবেগী এখন ডাম্পাৰে মটৰচাইকেল এখন মহতিয়াই নিয়াৰ ফলত আৰোহী দীপাংকৰ দাস আৰু বিশাল দাসক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীয়ে ডাম্পাৰখন জব্দ কৰিছে যদিও চালকজন এতিয়াও পলাতক হৈ আছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত স্থান লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। অহা 21 মে'ৰ পৰা নৱগঠিত অসম চৰকাৰৰ প্ৰথমখন বিধানসভা অধিৱেশন। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰক এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰাৰ বাবে মন্ত্ৰীসভাৰ সিদ্ধান্ত। CBSEৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত।
1: FM বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছো কৃষক বন্ধুসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণীৰ পুনৰ সম্প্ৰচাৰ।

শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ কৃষকৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী। প্ৰিয় শ্ৰোতা, কৃষিৰ ক্ষেত্ৰখনক উৰ্বৰ কৰি ৰাখিবলৈ সাৰৰ প্ৰয়োজন অতি অধিক, সকলোৰে অতি বেছিটো ক্ষতিকৰ, সেয়েহে প্ৰয়োজন অনুসৰিহে সাৰ প্ৰয়োগ কৰিব লাগে। আজি আপোনালোকক শুনাবলৈ লৈছোঁ ঘৰুৱাভাৱে উৎপাদন কৰা এবিধ সাৰৰ বিষয়ে। এই আলোচনাত আমাৰ লগত ভাগ লৈছে এগৰাকী প্ৰগতিশীল কৃষক বিষ্ণুৰাম বৰাই। প্ৰিয় শ্ৰোতা, কোনো এটা কাম

0: যেতিয়া আমি কৰোঁ, কামটো কৰিবলৈ যোৱাৰ সময়ত সেই কামটো সঠিকভাৱে ৰূপায়ণ কৰিবলৈ হ'লে আমাক বিভিন্ন ধৰণৰ আহিলাৰ বা যতনৰ প্ৰয়োজন হয়। আমি যেতিয়া কৃষিৰ ক্ষেত্ৰখনত আগবাঢ়োঁ, তেতিয়াহ'লে আমাক কৃষি কৰিবৰ কাৰণে যেনেকৈ মাটি চহোৱা, কঠীয়া ৰোৱা বা মৰণা মৰা আদি বস্তুৰ যেনেকৈ দৰকাৰ হয়, তেনেকৈ আমি কৃষিটোক লহপহকৈ বঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ সাৰৰো প্ৰয়োজন হয়, ঔষধৰো প্ৰয়োজন হয়। আকৌ বিভিন্ন বেমাৰ আজাৰ হ'লে সেইবোৰ নিৰাময়ৰ কাৰণেও কিছুমান দ্ৰব্যৰ আমাৰ প্ৰয়োজন হয়। গতিকে খেতিৰ ক্ষেত্ৰত আমাৰ এই গোটেই কথাখিনি আমি আগতীয়াকৈ যদি নাজানো, তেতিয়াহ'লে এই ক্ষেত্ৰখনত আগবঢ়াত আমাৰ কিছু অসুবিধা হয়। আগতে যি ধৰণৰ ঔষধ পাতি ব্যৱহাৰ হৈছিলে, আজিকালি কিন্তু অলপ তাৰতম্য ঘটিছে। এই গোটেই কথাখিনিয়ে আমাৰ জৈৱিক বা আমাৰ যিটো প্ৰাকৃতিক সেই ধৰণৰ ধাৰণাটোলৈ গতি কৰিছে। ৰাসায়নিক যিবোৰ ঔষধ আছিলে বা সাৰ আছিলে, সেইবোৰ আমি লাহে লাহে বাদ দিবলৈ ধৰিছোঁ, আৰু আমাৰ কৃষিৰ পৰা উৎপাদিত যিবোৰ সামগ্ৰী, সেইবোৰ খাই যাতে আমি নিৰোগী হৈ থাকিব পাৰোঁ, এই কথাটোৰ ওপৰত আমাৰ বেছি জোৰ দিয়া হৈছে। এই কামখিনি কৰিবলৈ যাওঁতে কিছুমান ব্যক্তিয়ে হয়তো তেওঁলোকৰ যিমান পাৰে সিমান দি পেলাই এইবোৰ উদ্ভাৱন কৰিবলৈ চেষ্টা কৰিছে, এইবোৰ প্ৰচাৰ প্ৰসাৰ কৰিবলৈ চেষ্টা কৰিছে। আজি আমি তেনেকুৱা এগৰাকী ব্যক্তিৰ লগত কথা পাতিবলৈ লৈছোঁ, যিগৰাকীয়ে এই সাৰৰ ক্ষেত্ৰত তেওঁৰ নিজৰ ধ্যান ধাৰণা পৰম্পৰাগত পদ্ধতিত ব্যৱহাৰ কৰি অলপ উন্নত কিবা কৰিবলৈ চেষ্টা কৰিছে, আৰু সেই ধৰণেৰে কৰি আন দহজনকো সেইবোৰ শিকায় বা সেইবোৰৰ জ্ঞান দি অলপ কিছু ব্যতিক্ৰম কৰিবলৈ বা উদগনি দিবলৈ তেওঁ যত্ন কৰি আছে। আজি তেখেতৰ লগত আমি কথা পাতিবৰ কাৰণে আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ নগাঁও জিলাৰে এফলিয়াবৰীৰ বিষ্ণুৰাম বৰা। তেখেতে প্ৰথমতে জীৱিকা হিচাপে বা তেওঁৰ পেচা হিচাপে যদিও বেলেগ কামত আছিল, তেওঁৰ কিন্তু এটা বেলেগ নিচা আছে, সেইটো হৈছে কৃষি বা খেতি। গতিকে সেই কৃষিৰ বা সেই নিচাৰ সম্পৰ্কে জানিবৰ কাৰণে তেখেতক আজি আমি আমন্ত্ৰণ জনাইছোঁ, আৰু পোনপ্ৰথমে মই আপোনাক আমাৰ ষ্টুডিঅ'লৈ অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু স্বাগতম জনাইছোঁ।
1: ধন্যবাদ ধন্যবাদ।
0: হয়,
1: পুনতে আজি মই আকাশবাণী কেন্দ্ৰৰ এই নগাঁও কেন্দ্ৰৰ আপোনাৰ লগতে বিষয়া আৰু কৰ্মবৃন্দলৈ মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আপোনাৰ আমন্ত্ৰণক্ৰমে মই ইয়ালৈ আহিবলৈ পাই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ আৰু পোনপ্ৰথমে আপোনালৈ মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ। আৰু আমাৰ কামটোৱেই হৈছে যে এজন বিশেষ ব্যক্তিক, যিজনে আমাৰ কৃষকৰ হৈ কাম কৰিব পাৰে, মানৱৰ হৈ কাম কৰিব পাৰে, সেই মানুহজনক আনি আমাৰ ৰাইজৰ লগত চিনাকি কৰাই দিয়া বা তেখেতৰ যিখিনি জ্ঞান, সেই জ্ঞানখিনি সকলোৰে মাজত বিলাই দিয়া। মই ভাবিছোঁ আপুনি যিবোৰ কাম কৰি আছে সেই কথাবোৰ আমাৰ কৃষকসকলে বা সকলোৱে সেইটো জনাটো উচিত বা তাক জানি পেলাই আমাৰ কৃষিৰ ক্ষেত্ৰখনত প্ৰয়োগ কৰা উচিত। আপুনি সাৰৰ লগত কাম কৰি আছে বুলিও বা সাৰৰ বিষয়ে কিছু অধ্যয়ন কৰি আছে বুলিও আমি জানো। সাৰ বস্তুটো কি আৰু ৰাসায়নিক সাৰ আৰু আমাৰ যিটো জৈৱিক সাৰ বা আমাৰ যিটো প্ৰাকৃতিক সাৰ, এইটোৰ মাজত পাৰ্থক্য কি?
1: ৰাসায়নিক সাৰবিলাক হৈছে ৰাসায়নিক বিভিন্ন মৌলৰ লগত লগ কৰি এনেকুৱা ধৰণৰ সাৰ প্ৰস্তুত কৰে যিবোৰৰ ছাইড এফেক্ট থাকে, ইয়াৰ পৰা আমাৰ শৰীৰৰ কিছু ক্ষতি হ'ব পাৰে। কিন্তু জৈৱিক
0: মাটিৰ গুণাগুণ নাইকিয়া হ'ব পাৰে নেকি?
1: মাটিৰ গুণাগুণ নাইকিয়া হ'ব পাৰে তাৰ যদি মানে প্ৰয়োগটো যদি অধিকভাৱে হয়, আৰু এই প্ৰক্ৰিয়াটো হৈছে কি, ৰাসায়নিক সাৰটো মানে মানে দীৰ্ঘম্যাদী নহয়। আমাৰ যিবিলাক জৈৱিক সাৰ আমি তৈয়াৰ কৰোঁ, সেই জৈৱিক সাৰ বা প্ৰাকৃতিক সাৰৰ যোগেদি আমাৰ কি হয়, খেতিটো ভাল হোৱাৰ উপৰিও মাটিৰ গুণাগুণটো ইয়াত নষ্ট নহয় আৰু ইয়াৰ ক্ৰিয়াটো, পাৰ্শ্বক্ৰিয়াটো দীৰ্ঘম্যাদী। ৰাসায়নিক সাৰৰ হৈছে কি, হ্ৰস্বম্যাদী, আৰু জৈৱিক বা নেচাৰেল সাৰ যিবিলাক প্ৰাকৃতিক সাৰ সেইবিলাকৰ হৈছে কি, ক্ৰিয়াটো মানে দীৰ্ঘম্যাদী হয়। এটা মাটিত যদি ইউৰিয়া, ছুপাৰ ফচফেট, পটাছ আদি এইবিলাক মানে আমাৰ মানুহৰ সাধাৰণতে ধাৰণা থাকে যিমানে সাৰ দিব সিমানে খেতিটো বেছি হ'ব, কিন্তু তাৰ পাৰ্শ্বক্ৰিয়াটো কি হয় সেইটো আমি উপলব্ধি

0: নকৰোঁ, কেনেকৈ আমাৰ খেতিটো খুব বেছি উৎপাদন হয় সেইটোৰ ওপৰত নিৰ্ভৰ হয়, নিৰ্ভৰ কৰি আমি কামবিলাক কৰোঁ।
1: হয়,
0: কিন্তু ইয়াৰ ফলত আমাৰ পাৰ্শ্বক্ৰিয়া হয় আৰু ইয়াৰ পৰা শৰীৰৰ আমাৰ ক্ষতি হয়,
1: ক্ষতি হয়।
0: কিন্তু আমাৰ যিটো নেচাৰেল সাৰ, প্ৰাকৃতিক সাৰ, তাৰ পৰা আমাৰ কোনো ধৰণৰ ক্ষতি নহয় আৰু ইয়াৰ গুণগত মানদণ্ডটো ৰাসায়নিক সাৰতকৈ অলপ বেছি হয়।
1: বেছি হয়। এতিয়া সাৰ, আপুনি এটা কথা এই আপোনাৰ কথাখিনিতে আৰম্ভণিতে এটা কথা ক'লে যে আমি উৎপাদনটো বেছি কৰিবৰ কাৰণে চিন্তা কৰোঁ, কিন্তু তাৰ পৰা যিবোৰ পাৰ্শ্বক্ৰিয়া হ'ব পাৰে সেইবোৰ আমি চিন্তা নকৰোঁ বা আমাৰ এইটো পৰিলক্ষিত নহয় আচলতে। কিন্তু এইখিনিতে এটা কথা থাকে চাগৈ, সেইটো হৈছে যে আমি যেনেকৈ বেমাৰ হ'লে ঔষধ খাওঁ বা আমাৰ যদি কিবা কমি যায়, যিটো আমি ডেফিচিয়েঞ্চি বুলি কওঁ, কমি গ'লে আমি হয়তো কিবা এটা যিটো মৌল খালে আমাৰ ভাল হয় সেই বস্তুটো আমি খাওঁ, আৰু সেইটো আমি কেনেকৈ গম পাওঁ যে কিবা এটা হয়তো পৰীক্ষা কৰিব লাগিব যে আমাৰ কি কমিছে কি নাই হোৱা। ঠিক সেইদৰে মাটিৰ ক্ষেত্ৰতো কি হয় যে যিবোৰ মাটিত থকা মৌল আছে সেই মৌলবিলাকৰ তাৰতম্য ঘটিলে সেই মাটিৰ গুণাগুণটো কমি যায় বা মাটিয়ে সেই মাটিত হোৱা ফচলটোক সঠিক পৰিমাণে হয়তো সেই বস্তুটো যোগান ধৰিব নোৱাৰে, তাৰ কাৰণে তাৰ উৎপাদনটো কমি যায়। এতিয়া সেই কথাটো জানিবৰ কাৰণে মাটি পৰীক্ষাৰ প্ৰয়োজন থাকে,
0: হয়নে?
1: গতিকে হয়,
0: পৰীক্ষা কৰিবৰ কাৰণে আমাৰ তেনেকুৱা ধৰণৰ আমাৰ
1: টুল থাকে,
0: ডিজিটেল কিছুমান টুল থাকে।
1: হয়,
0: তাত সাধাৰণতে pH ভেলিটো সাধাৰণতে নিৰ্ণয় কৰিব পৰা যায়, কিন্তু গোটেই হেৰিখিনি, গোটেই যিটো আমাৰ পৰীক্ষা নিৰীক্ষাটো আমাৰ কৰিব পৰাকৈ, ঘৰত কৰিব পৰাকৈ নিজে তেনেকুৱা ধৰণৰ হেৰি নাথাকে,
1: ইমান সুবিধা নাথাকে,
0: সুবিধা নাথাকে। সেইটো কাৰণে তেনেকুৱা ধৰণৰ সুবিধাৰ জেগা আছে, যেনে ধৰণক আমাৰ নগাঁও KVK কৃষি বিজ্ঞান কেন্দ্ৰ
1: আছে,
0: আমি যদি মাটিৰ চেম্পুলটো আমি তালৈ লৈ যাওঁ, সেই কৃষি বিজ্ঞান কেন্দ্ৰলৈ লৈ যাওঁ, তেতিয়া কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে আমি আমাৰ মাটিটোত কি মূল্যটো কম আছে, কি ডেফিচিয়েঞ্চি আছে, সেই কথাটো আমি জানিব পাৰিম আৰু তেওঁলোকৰ পৰামৰ্শমতে সেইধৰণে আমি তাতে সাৰ প্ৰয়োগ কৰি ডেফিচিয়েঞ্চিটো আমি ফিল আপ কৰিব পাৰিম।
1: হয়, গতিকে প্ৰথম প্ৰথমেই আমি আমাৰ কৃষকসকললৈ বা আমাৰ শ্ৰোতাসকললৈ এই বাৰ্তাটো দিব খুজিছোঁ যে মাটি এডৰাত সাৰ দিয়াৰ আমাৰ লক্ষ্যটো এনেকুৱা হ'ব নালাগে যে আমি বেছি সাৰ প্ৰয়োগ কৰিম বেছি উৎপাদন পাম।
0: হয়,
1: মানে মাটিডৰাই কি বিচাৰে বা মাটিডৰাত অভাৱ কি আছে সেই কথাটো আমি প্ৰথমতে অনুভৱ কৰি ল'ব লাগিব, জানি ল'ব লাগিব। তাৰ যিবোৰ ঘৰুৱা উপায় আছে যদি সেই ধৰণেৰে পায় সেইটোৱে জানি লওক, যে মাটিডৰাৰ ধৰণ কৰণ চাই পেলাই মাটিডৰাৰ ৰং বৰণ বা পানীত তাৰ কি ধৰণৰ ক্ৰিয়া হয় এইবোৰ চাই পেলাইও তেওঁলোকে অনুভৱ কৰিব পাৰে মাটিডৰা কি ধৰণৰ বস্তুৰ অভাৱ বা অভাৱ নহয়, আৰু সেইধৰণেও কৰিব পাৰে। আৰু নতুবা আপুনি যিটো কৈছে যে বৈজ্ঞানিক উপায়েৰে, যে এনেকুৱা বৈজ্ঞানিক কিছুমান ডিজিটেল কিছুমান টুল থাকে, সেইবিলাকৰ জৰিয়তে আমি মাটিটুকুৰা পৰীক্ষা কৰিব পাৰোঁ। কিন্তু মাটিটুকুৰা পৰীক্ষা কৰিবৰ কাৰণে মাটিটুকুৰ কেনেকৈ সংগ্ৰহ কৰিব লাগিব সেইখিনিলৈকে কিছু জনাৰ দৰকাৰ থাকে, ক'ৰ পৰা সংগ্ৰহ কৰিব লাগিব, কেতিয়া সংগ্ৰহ কৰিব লাগিব, আৰু নি পেলাই আমাৰ যদি শ্বিলঙনিৰ আমাৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰ আছে তাৰ লগতো আমি যোগাযোগ কৰিব পাৰোঁ, নতুবা আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আছে তাৰ লগতো আমি যোগাযোগ কৰিব পাৰোঁ, আৰু বা আমাৰ যিটো কৃষি বিভাগ আছে সেই বিভাগৰ লগতো আমি যোগাযোগ কৰিব পাৰোঁ। কৰি পেলাই আমি মাটিটো যদি পৰীক্ষা কৰি লওঁ তেতিয়াহ'লে বেছি ভাল হয়, আৰু সেইটো কেইবা বছৰলৈকো আৰু সেইটো পৰীক্ষা নকৰাকৈ আমি সেইধৰণেৰে চলাই যাব পাৰোঁ। এতিয়া তাৰপিছত আহোঁ, ইমানখিনি হয়তো সকলোৰে কাৰণে কৰাটো ইমান সম্ভৱ নহ'বও পাৰে, মানে প্ৰত্যেকজন মানুহে ধৰি ল'লোঁ আমাৰ এখন পথাৰত 100 বিঘা মাটি আছে আৰু সেই 100 বিঘা মাটিত হয়তো 200জন কৃষক আছে, গতিকে 200জন কৃষকে সেই কৰাটো সম্ভৱ নহ'বও পাৰে, বা প্ৰত্যেকেই প্ৰত্যেকৰ লগত যোগাযোগ কৰে নে নকৰে সেইটোও আমি নিশ্চিত নহ'ব পাৰোঁ। গতিকে সেইটোৰ কাৰণে আমি কি কৰোঁ, সাধাৰণতে কিছুমান সাৰ আমি দিব পাৰে বুলি অনুমোদন জনাওঁ, আমাৰ যিবোৰ ৰিচাৰ্চ ষ্টেচন আছে তেওঁলোকেও সেই কামটো কৰি আহে, নহয়নে বাৰু? সেই যেনেকৈ আমাৰ ধৰক নাইট্ৰজেনৰ অভাৱটো আমি থাকে বুলি আমি ভাবি লৈছোঁ, গতিকে নাইট্ৰজেন ইমানখিনি দিব লাগে বুলি আমি কৈ দিওঁ, বা ফচফৰাছ ইমানটো দিব লাগে বুলি কৈ দিওঁ, আমাৰ ঠাইবিলাকত বৰণৰ অভাৱ আছে অসমত গতিকে বৰণটো দিব লাগে বুলি আমি কৈ দিওঁ, নহয়নে? এনেকুৱা ধৰণৰ কিছুমান কথা থাকে। এই যে যিবিলাক সাৰ আমি ৰাসায়নিকটো বাদ দিছোঁ, আমাৰ যিখিনি জৈৱিক বা আমাৰ যিটো প্ৰাকৃতিক সাৰ আছে সেই প্ৰাকৃতিক সাৰবিলাকৰ ভিতৰত আপুনি এটা কথা কৈছে যে ইয়াৰ পাৰ্শ্বক্ৰিয়াটো নাথাকে, ই মাটিডৰাক ক্ষতি নকৰে। যেনেকৈ ৰাসায়নিক সাৰে অধিক কৰি দিয়াৰ পিছত সেই মাটিডৰা লাহে লাহে কমি যায়, আপুনি কৈছে যে ই সুদূৰপ্ৰসাৰী নহয় বা সুদূৰপ্ৰসাৰী এটা বেয়া প্ৰভাৱহে পেলায়, গতিকে আমি

0: প্ৰাকৃতিক
1: প্ৰাকৃতিক বা আমাৰ যিটো জৈৱিক সেইটো আমি কৰিব লাগে। জৈৱিক সাৰ বুলি কওঁতে আমি কোনবিলাক সাৰৰ প্ৰয়োগ কৰিব লাগে?
0: জৈৱিক সাৰ মানে আমাৰ ধৰি লওক আগৰ পুৰণা হেৰি মতে আছিলে, বিশেষকৈ আমি পচন সাৰ,
1: হয়
0: পচন সাৰ আমি ব্যৱহাৰ কৰোঁ। আৰু আজিকালি ক্ৰমান্বয়ে এটা কেঁচু সাৰৰ ওপৰত মানুহৰ খুব আস্থা বাঢ়িছে, কেঁচু সাৰৰ প্ৰয়োগটো লাহে লাহে বাঢ়ি আছে।
1: কেঁচু সাৰ,
0: হয়,
1: কেঁচু সাৰ বস্তুটো কি বস্তু?
0: কেঁচু সাৰ হৈছে কেঁচুৰ যিটো মল, সেইটো যোগেদি যিটো সাৰ উৎপন্ন হয় সেইটো হৈছে কেঁচু সাৰ। আৰু এই কেঁচু সাৰৰ যিটো মল লৈ যিটো আমাৰ সাৰ উৎপন্ন হয় সেইটো বৰ উত্তম সাৰ।
1: ইয়াৰ প্ৰস্তুত প্ৰণালী কি?
0: ইয়াৰ প্ৰস্তুত প্ৰণালী ধৰক আমি বিশেষকৈ সেমেকা জেগাত এই প্ৰস্তুত প্ৰণালীটো বিশেষ সুবিধা হয়। পকাৰ এটা চেম্বাৰ, দুটা চেম্বাৰ মই বনাই লৈছোঁ, আৰু সেইটো বাঁহেৰেও বনাই ল'ব পাৰে। বাঁহৰ বেৰা দি পেলাই এই মাটিৰ পৰা ডেৰ ফুট ঠিক ওখত এখন চাং দি ছাইডটোত বাঁহৰ বেৰা দি আঢ়ৈ ফুট ওখ আৰু আঢ়ৈ ফুট দ আৰু আঠ ফুট লম্বা কৰি এখন চাং বনাই তাতে এটা চেম্বাৰ বাঁহৰ হেৰিটো বনাব পাৰে।
1: কেনেকৈ কৰে সেইটো কেঁচু সাৰ?
0: ইয়াৰ চেম্বাৰটোত ধৰি লওক এটা শ্লোপ থাকিব লাগে, তাৰ যিটো ৱাষ্ট তাতে গোবৰ চোবৰ এইবিলাকৰ এটা লিকুইড এটা ৰস এটা ওলায়, সেই ৰসটো ওলাই যাবৰ কাৰণে এটা বেছটো যিটো চেম্বাৰৰ বেছ সেই তলৰ হেৰিটো এটা শ্লোপ থাকিব লাগে, যাতে
1: মজিয়াখনত
0: এটা শ্লোপ থাকিব লাগে, মানে এঢলীয়া হ'ব লাগে যাতে তাৰ পৰা যিটো ৰস ওলায় সেই ৰসটো বাহিৰলৈ ওলাই যাব পাৰে। আৰু সেই ৰসটো ওলাই যাবৰ কাৰণে এই চেম্বাৰৰ মূৰত এটা সৰু পাইপ লগাই তাত এটা টেপ ফিট কৰি থ'ব লাগে, সেই যিটো ৰস ওলায় সেই ৰসটো এটা মানে কৃষিৰ কাৰণে এটা উত্তম সাৰ। সেই উত্তম সাৰ সেইটো স্প্ৰে কৰিলে আৰু মানে গছ পাতত যদিবিলাক স্প্ৰে কৰা যায় তেতিয়া কিছু মানে পোক চোক এইবিলাক হাত বাধা হয়। আৰু এই প্ৰথমতে সেই বেষ্টটোত মজিয়াটোত কৰিব লাগে কি, ঠিক মানে 4 ইঞ্চিমানৰ এটা বালিৰ লেয়াৰ দিব লাগে, তাৰমানে এইটো ফিল্টাৰ টাইপ হ'ব। তাৰ ওপৰত সেই বালিৰ লেয়াৰটোৰ ওপৰত কিছু পৰিমাণে পচা খেৰ এনেকৈ অলপ ছটিয়াই ল'ব লাগে,
1: ধান খেৰ
0: বা এনে হেৰি খেৰ মানে পচা খেৰ জাতীয় এনেকুৱা ধৰণৰ, বা সৰিয়হৰ কটালি বা এনেকুৱা ধৰণৰ পচা অলপ তেনেকৈ দি ল'ব লাগে। সেই লেয়াৰটো ধৰি লওক 2 ইঞ্চিমানৰ হ'ব লাগে। তাৰপিছত গোবৰ দিব লাগে, সেই গোবৰটো আমি কালেক্ট কৰি একেদিনাই হ'ব নালাগে, তাক এসপ্তাহমান গোবৰ আনি পেলাই মানে জমাই থ'ব লাগে। তাত যিটো উত্তাপ সেই উত্তাপটো যাতে অলপ নৰ্মেল পজিশ্যনলৈ আহি যায়। তাৰপিছত কৰিব লাগে সেই এটা গোবৰ লেয়াৰ দিব লাগে, গোবৰ লেয়াৰটোৰ পিছত আকৌ ঠিক 8 ইঞ্চিমান আপুনি পচা খেৰ বা কলগছৰ টুকুৰাবিলাক কলগছৰ টুকুৰা কৰি কৰি তাত দি দিব পাৰে। তাৰ নেক্সট আকৌ মানে অল্টাৰনেটলি আকৌ গোবৰ দিব লাগে, তাৰপৰা আকৌ ধৰি লওক গছপাত চছপাত এনেকুৱা ধৰি লওক অলপ মানে হেৰি হ'ব লাগে, তাত অলপ পচিব লাগে আৰু, তেনেকুৱা
1: একেবাৰে কেঁচা নহয় আৰু,
0: একেবাৰে কেঁচা হেৰি দিব নালাগে। তাৰপিছত এই কলগছৰ হেৰিবিলাকো আনি একে লগালগে দিব নালাগে, 2-3 দিন এনেকৈ দমাই থৈ দিব লাগে। তাৰপিছত অলপ লেয়েৰলি যোৱা নিচিনা হোৱাৰ পিছত সেইখিনি আকৌ দিব লাগে। এনেকৈ ঠিক ধৰি লওক গোবৰ কলগছৰ টুকুৰা বা গছপাতৰ এনেকুৱা হেৰি এনেকৈ অল্টাৰনেটলি দি একে লাষ্টত গোবৰৰ লেয়াৰটো যেতিয়া চেম্বাৰটো ওপৰলৈকে হৈ যাব একে ওপৰৰ লেয়াৰটোত মানে গোবৰৰ এটা লেয়াৰ তাত দি দিব লাগে। তাৰপিছতহে আমাৰ কেঁচুটো, আমাৰ এইটো নৰ্মেল কেঁচু নহয়, মই অৱশ্যে এই কেঁচুবিলাক নিছিলোঁ আমাৰ খেনচুৱা ষ্টেচনৰ ওচৰতে গোস্বামী নামৰ এজন লোকে এই হেৰিটো কৰে, কেঁচু সাৰৰ এটা ফাৰ্ম, তাত এখন ফাৰ্ম আছে, তাৰ পৰা মই এইটো কেঁচু লৈ গৈছিলোঁ। আৰু কেঁচুখিনি লাষ্টত এই চেম্বাৰটো ভৰি যোৱাৰ পিছত এই কেঁচু তাত এৰি দিব লাগে, আৰু মাজে মাজে যেতিয়া সেই চেম্বাৰত থকা এই বস্তুখিনি অলপ শুকান নিচিনা হৈ যায় তেতিয়া অলপ পানী ছটিয়াই সেমেকা কৰি ৰাখিব লাগে মুঠতে। তাৰ ওপৰত একে লাষ্টলি এখন চটি কাপোৰ, এই মৰাপাতৰ এটা চটি তাত মানে ঢাকন ঢাকি দিব লাগে
1: কেঁচুটোৰ ওপৰত,
0: মানে লাষ্টত মানে কেঁচু দিয়াৰ পিছত
1: ঢাকি
0: দিব লাগে। কিন্তু এটা কথা আমি মন কৰিব লাগিব, এই গোটেই চেম্বাৰটো সাধাৰণতে অলপ ৰ'দ ঘাই জেগাত নহয়, অলপ কেঁচু যিহেতু অলপ ঠাণ্ডা সেমেকা জেগাত থাকি ভাল পায়, সেমেকা জেগাত থাকিব লাগে,
1: ছাঁ পৰা জেগাত
0: থাকিব লাগে, আৰু বৰষুণৰ পৰা প্ৰটেকশ্যন প্ৰটেক্টেড হৈ থাকিব লাগিব।
1: বৰষুণ পৰিব নালাগে,
0: বৰষুণ পৰিলে সেইটো সাৰটো

0: উঠি যাব বা লাভত নাহিব। গতিকে এইখিনি কৰাৰ পিছত তিনিমাহমানৰ পিছৰ পৰা আমি এই সাৰটো কালেক্ট কৰিব পাৰোঁ।
1: ইমান পৰে ঘৰুৱাভাৱে উৎপাদন কৰা সাৰৰ বিষয়ে শুনিলে। এইবাৰ আহিছোঁ আজিৰ কৃষক শিতানলৈ। আজিৰ আমাৰ কৃষক বন্ধুকেইগৰাকী হ'ল অনিতা বৰদলৈ, জেউতি বড়ো। গ্ৰাম্য অৰ্থনীতিত বৰ্তমান গোমধানৰ খেতিৰ প্ৰভাৱৰ কথা আমি সকলোৱে জানো। শুনো আহকচোন আমাৰ প্ৰতিনিধি ইনুমণি মহন্তই তেওঁলোকৰ লগত হোৱা কথা বতৰাৰ কিছু অংশ।
2: প্ৰিয় কৃষক বন্ধু, আমি আজি উপস্থিত হৈছোঁহি গেৰুৱা অঞ্চলত। ইয়াত আমি বিভিন্নজন কৃষকক লগ পাইছোঁ। তাতে আমি দেখিছোঁ এখন পথাৰত মাকৈ শুকুৱাই আছে, বহু কেইগৰাকী মহিলা আৰু পুৰুষো আছে। আমি তেখেতসকলৰ ওচৰলৈ গৈছোঁ। নমস্কাৰ বাইদেউ, আপোনাৰ নামটো কওক।
3: জেউতি বড়ো।
2: জেউতি বড়ো বাইদেউ, আপুনি খেতিৰ লগতে জড়িত হৈ আছে? হয়। আপোনাৰ নামটো কওক।
3: পাদ্ৰী বড়ো। পাদ্ৰী বড়ো।
2: পাদ্ৰী, পাদ্ৰী। অঁ। আৰু আপোনাৰ বাইদেউ?
4: অনিতা বৰদলৈ।
2: অনিতা
4: বৰদলৈ।
2: অঁ। গতিকে আপোনালোক তিনিওগৰাকী যিহেতুকে খেতিৰ লগত জড়িত হৈ আছে, কাম কৰিয়ে আছে, আমি দেখিছোঁৱে। এই যে মাকৈ খেতিটো কৰিছে, কেতিয়াৰ পৰা কৰিছে?
4: কি মাহৰ পৰা লগাইছিল ভাইটি?
2: নহয় নহয়, এতিয়া কেইবছৰমান হৈছে আপোনালোকে খেতিটো?
4: বহুত বছৰ পৰা লগাই আছে।
2: অঁ, কৰিয়ে আছে। অঁ হয় হয়, বহু বছৰৰ পৰা এই খেতিটোৰ লগত আপোনালোক জড়িত হৈ আছে। হয়। আপোনালোক তিনিওগৰাকীয়ে যে একেলগে খেতিটো কৰিছে নে বেলেগ বেলেগ? কিন্তু এতিয়া শুকুৱাবলৈহে আহিছে একেলগে, নহয়নে বাৰু? অঁ। আপোনালোকৰ যেতিয়া মাটিখিনি প্ৰস্তুত কৰিছিলে মাকৈ খেতিটো কৰিবলৈ, কেনেধৰণে কৰিছিলে?
4: এই জংঘল চাফা কৰিব লাগিব, সাৰ পেলাব লাগিব, সাৰ চাৰ পেলাই আৰু হাল মাৰিব লাগিব, তাৰপাছত মেচিনে লুগাই দিব।
2: মেচিনত আপোনালোকে বীজটো লয়, তাৰপিছত সেইটো দি পেলাই লগাই যায় ন, তেতিয়া মানে শাৰীটো হৈ যায় ন?
5: আগতেতো হাতেদি লগা আছিলে, এতিয়া মানে পাঁচ বছৰমান হৈছে মেচিনেদি লগা হৈছে।
2: আৰু মেচিনটো চাগে ভাড়াত আনিব লাগে, কেনেকে লয়? 500
5: টকাকে লয়
2: বিঘাত। এবিঘাত 500 টকাকে লয়। আপোনালোকে কেইবিঘামান মাটি কৰিছে? যেতিয়া মেচিনেদি লগাইছে একেদিনাখনেতো হৈ যায় চাগে, অকণমান সময়হে লাগিব।
5: একেদিনাখনে
2: তাৰপিছত আৰু পানীটো দিবই লাগিব ন? সেইটো কেনেকে দিয়ে?
4: সেইটো পাইপ পাইপ দিব লাগে, পানীৰ এয়া মেচিন আছে, পাইপ টানি টানি দিব লাগে। দুটা মানুহ লাগে, দুটা তিনিটা লাগে মানুহ।
5: তিনিটা চাৰিটা মানুহ লৈ যায়।
6: সৰু মাটি হ'লে মানুহ বেছি লাগে, কম মাটি হ'লে দুই এজনে হৈ যায়। আৰু হাজিৰাজনক 500 দিবই লাগিব।
2: মাকৈটো যেতিয়া গজি আহে ন, তেতিয়া তাত কিবা বন চন হয় নেকি? আৰু সেইবোৰ নিৰণি কৰিব লাগে।
6: বনমৰা ঔষধ দিয়ে, বনমৰা ঔষধটোও বহুত দাম আজিকালি। নুডলছটো হেৰি লয়, এটা পেকেটতে 2000 টকা লয়, সেইটো 1900 টকা লয়, 2000 হয় আৰু।
2: বনমৰা ঔষধটো দিলে মাকৈ গছজোপাত একো ক্ষতি
4: নহয়।
2: তাৰপিছত যেনিবা গজিলে খেতিটো আৰম্ভ হৈছে, আপোনালোকে পানীটো পৰিমাণ কিমানমানকে দি থাকিব লাগে?
4: পানী মাটি ভিজাগে তিনিবাৰ দিব লাগে,
5: চাৰিবাৰো দিব লাগে। মানে মাটি লৈ মাটি দিব লগা হৈছে, মানে সিপাৰৰ মাটিখিনি দুবাৰমান দিব লাগে, এই দক্ষিণৰ মাটিখিনি তিনিবাৰমান দিব লাগে।
2: সিপাৰৰ মাটিখিনিত কি নৈ চৈ ওচৰত আছে চাগে, সেইকাৰণে তাত ইমান পানীটো নালাগে, মানে
5: বেছি ভাল হয়।
2: ভাল হয় আৰু,
5: ভাল হয় আৰু।
2: হয়। তাৰপিছত আপোনালোকে যেতিয়া কটা সময় হয়, কাটিবলৈ মানুহ লগাব লাগে ন?
5: হাজিৰা লৈ, হাজিৰা লৈ কাটে আৰু।
6: পৰিমাণটো
2: যে বেছি হয়, ঘৰৰ মানুহখিনিয়েতো ইমান কৰিব নোৱাৰে, হয় নহয়? তাৰপিছত যেতিয়া আপোনালোকে আনিলে, সেইবিলাক কাটি মেলি আনিলে, আনাৰ পিছত আপোনালোকে সেইটো আকৌ মেচিন দি মাৰিব লাগে?
6: মেচিন দি মাৰিব লাগিব। মেচিনেদি মাৰিহে ইয়াত আকৌ ট্ৰেক্টৰ দি আনি পেলাই দিছে, তাৰপিছত আকৌ আমি মেলিব লগা হৈছে। আৰু মেলি গোটাই কৰি আকৌ বস্তাত সোমাই দিব লাগিব, তাৰপিছতহে বেপাৰীয়ে লৈ
2: যায়। এইখিনি যেতিয়া কেই ৰ'দমান দিব লাগে?
6: এতিয়া যদি আজি মই দিছোঁ নহয়, ৰ'দটো যদি তিনিদিনমান একেৰাহে দিয়ে, তেতিয়া মানে তিনিদিনমানত হৈ যায়। তিনিদিন চাৰিদিনটো লাগে
2: যেতিয়া শুকায়, যেতিয়া শুকায় ৰ'দত দিছে তিনিদিনমান লাগে বুলি কৈছে। আপোনালোকে কেনেকৈ গম পায়?

0: যে এটো হৈ গ'ল
1: বিলাকে মানে মেচিন আনে শুকুৱাই মেচিন আনে নহয় মেচিনত সোমাই দিব সোমাই দিয়াৰ পিছত মানে চাব তেতিয়া মানে শুকাইছে শুকুৱা নাই তেতিয়া গম পোৱা যায়
0: আপোনালোকে জাষ্ট শুকুৱাই মেলি দিব লাগে বিক্ৰী কৰিবলৈ মানুহ আহি লৈ যায়
1: আমি বস্তাত ভৰাই দিব লাগে বস্তাত ভৰাই দিয়াৰ পিছতহে মানে সিহঁতৰ যেতিয়া দাম দৰ হ'ব তেতিয়াহে বস্তাত ভৰাই দিব লাগে
0: কুইণ্টল কিমান মানকে বিক্ৰী কৰে আপোনালোকে
1: এতিয়া 17-18 এনেকে চলি আছে আৰু সেইকেইদিনমান মানে 22 চলি আছিলে এতিয়া মানে দামটো কমি আছে মানে কেছ টকা হ'লে 1700 যদি অনলাইনত যদি এসপ্তাহ পিছত হ'লে মানে 1720 চলি আছে এই অলপ আগতে দুঘণ্টাৰ আগত এতিয়া বৰষুণ আহি দিলে মানুহখিনি ইমান হাহাকাৰ হৈছে একে গতায়ো হৈছে আকৌ ৰুটটো পৰিছে এনেকুৱা হৈছে মানে
0: কেতিয়াবা সেইকাৰণে এনিটাইম মানুহখিনি ইয়াতে থাকিব লাগে
1: টাইম থাকিব লাগে ইয়াত মানে মানুহ যদি ইয়াত হৈ যায় সৰ্বনাগেতো মাকৈ হৈ নাথাকে ৰুটটো থাকিলেতো একো অসুবিধাই নাই যদি বৰষুণ আহি যায় বাই চান্স কাৰোবাৰ ভিজি যায়গৈ কাৰোবাৰ কন্দা কটা হৈ যায় এনেকুৱা শুকুৱা মাকৈটোৱে যদি ভিজিব লগা হয় কিমান দুখৰ কথা কিমান কষ্ট এইটো খেতি গটাওঁতে চপাওঁতে মেলোঁতে বহুত কষ্ট আছে
2: তাৰ উপৰি আপোনালোকে আৰু শালি এইটো যেতিয়া চপাব তাৰপিছত শালি খেতিটো কৰিব ঠিক আছে ভাল লাগিলে আপোনালোকে বৰ সুন্দৰভাৱে কথাখিনি ক'লে আমাৰ কৃষক বন্ধুসকলক আপোনালোকৰ অভিজ্ঞতাৰ কথা ক'লে ভাল লাগিলে আপোনালোকৰ ভৱিষ্যত উজ্জ্বল হওক তাৰে কামনা কৰিছোঁ নমস্কাৰ
3: শ্ৰোতাই আজিৰ কৃষকসকলৰ লগত হোৱা কথা বতৰা শুনিলে কৃষিত লাভ পাবলৈ হ'লে বজাৰ ব্যৱস্থা সুপৰিকল্পিত হ'ব লাগিব আমাৰ বাটে ঘাটে থকা সাপ্তাহিক বা দৈনিক বজাৰসমূহেও এই ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়ায় আজি আমি ঠেকেৰাগুৰিৰ সাপ্তাহিক বজাৰত থলুৱা কৃষক তথা উৎপাদনকাৰীসকলৰ লগত হোৱা কথা বতৰাৰ কিছু অংশ শুনো আহকচোন
4: প্ৰিয় শ্ৰোতা আজি আমি আহিছোঁ ঠেকেৰাগুৰিৰ এখন সাপ্তাহিক বজাৰলৈ ইয়াতে বহু থলুৱা লোকে তেওঁলোকৰ নিজা উৎপাদিত সামগ্ৰী বজাৰত বিক্ৰী কৰিবলৈ আনিছে ইয়াতে আমাৰ কলাকৃষ্টিৰ লগত যোগ হৈ থকা কিছুমান সা সৰঞ্জাম এনেকুৱাও আমি ইয়াত দেখিছোঁ আচলতে বজাৰ এখন খুবেই আমাৰ প্ৰয়োজন যদিহে আমি কিবা এটা কৃষিৰ বস্তু উৎপাদন কৰোঁ সেই উৎপাদিত বস্তুটো আমি ক'ত বেচিম বা সেই বস্তুটো বেচি পেলাই কিমানটো লাভ কৰিম সেইটোৰ কাৰণে বজাৰখনৰ যাতায়াত ব্যৱস্থা বা ইয়াৰ পৰা থকা সুবিধাখিনি আমাৰ খুবেই প্ৰয়োজনীয় কথা সেইটো থাকিবই লাগিব আমি এজন দাদাক লগ পাইছোঁ নমস্কাৰ
5: নমস্কাৰ
4: হয় আপোনাৰ নামটো কওকচোন
5: মোৰ শ্ৰী অতুল চন্দ্ৰনাথ
4: আপোনাৰ ঘৰ
5: মোৰ ঘৰ এই শান্তিপুৰ কপিলিকিনাৰতে
4: ইয়াৰ পৰা কিমান দূৰ বজাৰ
5: ইয়াৰ পৰা 2 কিলোমিটাৰ আন্তৰত
4: আপোনালোকে তাতে নিজে ধৰক খেতি বাতিবিলাক কৰে
5: হয়
4: আৰু সেই খেতি বাতিবিলাক আনি আৰু ইয়াতে বেচিবলৈ আহে ইয়াত কিমান দূৰ আপোনালোকৰ তাৰ পৰা ইয়ালৈ অনাৰ ব্যৱস্থা কেনেকুৱা
5: আমি চাইকেলে আহোঁ আমি শাক চব্জি কল বন বাৰীত যি বস্তু হয় মানে তাকে আনি মানে বেচো
4: নাৰিকল আৰু সেইবিলাক যে আছে
5: অনিয়া বুলি কয় সঁজুলি
4: সেইবিলাকো আমাৰ থলুৱা মানুহে
5: বনাই
4: পেলাই
5: বজাৰত বেচেহি
4: ইয়াত বজাৰত বেচেহি আপোনালোকৰ লাভটো কেনেকুৱা থাকে
5: লাভটো ধৰক আমি এতিয়া বাঁহডাল কিনোতে 100 যায় তাৰপিছত আকৌ ইয়াৰ বনাওঁতে ধৰক এজন মানুহ জানে হাজিৰা কিমান 300 যায় এই বেচিলে 100-200 থাকে এনেকুৱা আৰু ধৰক
4: কাম চলি যায় আৰু
5: কাম
4: সাংঘাতিক এটা লাভ বুলি ক'ব
5: নোৱাৰে
4: আৰু তাৰ বাহিৰে আপোনালোকে নিজা নিজাটো খেতি খোলা আছে ধৰক
5: খেতি খোলা আছে আৰু ধৰক ইমান নহয় আৰু বছৰটো
4: আপোনালোকৰ এই অঞ্চলবিলাক বানপানী বা এনেকুৱা
5: বানপানীৰ সমস্যা
4: বানপানীয়ে হেৰি কৰে অসুবিধা কৰে
5: ক্ষতি কৰে
4: গতিকে তাৰ কিছু তাৰ কাৰণে আপোনালোকে ধৰক নিজাকে চাই খেতি কৰিবলৈ অকণমান
5: অসুবিধা হয় আমাৰ খালী মানে এতিয়া যিটো খেতি হয় সেইটোহে খেতি হয় আৰু এনেই খালী খেতিটো আমি মানে বৰ বেছি নাপাওঁ মানে পানীয়ে মানে আমাক জ্বলা কৰে
4: হয় তাৰ বাহিৰে এতিয়া

0: বজাৰলৈ যেতিয়া আনে, বজাৰলৈ আনিলে আপোনালোকৰ যাতায়াত খৰচ আছে, আকৌ
1: হয়
0: এই বজাৰতো এটা নিৰ্দিষ্ট মাচুল থাকে,
1: আছে আছে আছে,
0: সেই মাচুলবিলাকতো দিব লাগে,
1: দিব লাগে দিব লাগে। নিদিলে মানিব জানো চৰকাৰৰ পৰা, তেখেতলোকে যিহেতুকে লৈ টেণ্ডাৰ লৈ থাকে,
0: হয় হয়,
1: সেইটোতো ইণ্টাৰেষ্টটো কিবা এটা দিবই লাগিব।
0: হয় হয় হয়। গতিকে আজি আপোনালোকে এয়া কল আনিলে আৰু এয়া বেচিলে, বেচি তাৰ পৰা মানে আজিৰ দিনটোত মানে আপোনালোকৰ লাভ হৈছে নে নাই?
1: লাভটো এতিয়ালৈকে এইটো কল যাত্ৰাই কৰিব পাৰোঁ,
0: যাত্ৰাই কৰিব পৰা নাই। হয় হয়, ঠিক আছে, ভাল হ'ব, আপোনালোকে বেচক, বেচি পেলাই ইয়াৰ পৰা লাভ কৰক, বা আমাৰ এই অঞ্চলটো তেনেকৈ চলি আছে। হয়নে? আমি আহিছোঁ আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা, আপোনালোকৰ বিভিন্ন ধৰণৰ কথাবিলাক আমি বুজ ল'বৰ কাৰণে আহিছোঁ। আৰু আমাৰ অনুষ্ঠান কেতিয়াবা শুনে নে নুশুনে?
1: শুনো শুনো, ৰেডিঅ' টিভিত গম পাই থাকোঁ।
0: হয় হয়, গতিকে আমাৰ অনুষ্ঠানবিলাকো শুনিব, আকৌ কেতিয়াবা এনেকৈ লগ পাম। নমস্কাৰ। শ্ৰোতাই বজাৰত লগ পোৱা কৃষকৰ মনৰ কথা শুনিলে। আজিলৈ আমাৰ সময়ো হৈ আহিল, সেয়েহে সমূহ শ্ৰোতালৈ ধন্যবাদ জ্ঞাপন কৰি মই ডম্বৰুধৰ গোস্বামীয়ে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

শ্ৰোতাসকলে ইমান পৰে কৃষকবাণী অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা বেনৰী ইজুঙৰ। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকলে একে সময়তে অনুষ্ঠান শুনি আছে নিউজ অন AIR এপ আৰু www.akashbani.gov.in ৱেবছাইটযোগে। এতিয়া আগবঢ়াইছো আজি প্ৰচাৰ হ'ব লগা কেইটিমান অনুষ্ঠান সম্পৰ্কে চমু বিৱৰণ। খন্তেক পাছতেই 6:45 আঞ্চলিক বাতৰি শুনিবলৈ পাব। সন্ধিয়া 7:05 নিবেদন কৰা হ'ব এটি বৃন্দগীত। 7:10 অসমীয়া বাতৰি শুনিবলৈ পাব। সবিতা ডেকাই পৰিৱেশন কৰা আধুনিক গীত শুনিবলৈ পাব 7:20। 7:30 শুনিবলৈ পাব সুৰলহৰী অনুষ্ঠানটি। নিশা 8:00 বাতৰিৰ শিৰোনাম। শ্ৰোতাসকলে আজি নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত মৰিগাঁও জিলাৰ উদৰি স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ নয়নজ্যোতি বৰদলৈয়ে সেই অঞ্চলৰ স্বাস্থ্যসেৱাৰ বিষয়ে অৱগত কৰিব। লগতে থাকিব সেই স্বাস্থ্যকেন্দ্ৰৰ এগৰাকী স্বাস্থ্যকৰ্মী দীপালী দাস। তেখেতে গৰ্ভৱতী

নিশা 9:15 নিবেদন কৰা হ'ব ভজন, 9:25 নিশাৰ আঞ্চলিক বাতৰি। নিশা 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিবেদন কৰা হ'ব কেদাৰ ৰাগত মালিনী ৰাজুৰকাৰে পৰিৱেশন কৰা খেয়াল। শ্ৰোতাসকলে ইমান পৰে আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠান সম্পৰ্কে শুনিলে। এয়া আকাশবাণী নগাঁও। এইখিনিতেই আপোনালোকক জনাওঁ যে আজি সন্ধিয়া 7:30 সুৰলহৰী অনুষ্ঠানত আমি আমাৰ শ্ৰোতাসকলৰ সৈতে পোনপটীয়াকৈ কথা পাতিম। সেই সময়খিনিত শ্ৰোতাই আমালৈ ফোনযোগে, হোৱাটছএপযোগে বা মেছেজযোগে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। আমাৰ ফোন নম্বৰটি হৈছে 9435053214। পুনৰ কৈছোঁ, 9435053214। মনত ৰাখিব, আজি সন্ধিয়া 7:30 সুৰলহৰী অনুষ্ঠানত। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।

0: तो बेकार है, काम आए किसी के घर तभी ये गुलजार है। हाथ बढ़ा के तो देखो, रक्तदान करके तो देखो, बुझती जीवन की लो को रक्तदान से जला के तो देखो।
1: रक्तदान महादान, आपका एक यूनिट ब्लड 3 जिंदगियां बचा सकता है। आइए हम रक्तदान करें और इस महान कार्य में अपनी भागीदारी सुनिश्चित करें। रक्तदान सेवाएं स्वास्थ्य सेवा महानिदेशालय, स्वास्थ्य एवं परिवार कल्याण मंत्रालय, भारत सरकार द्वारा जनहित में जारी।
2: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
3: সলাওক সলাওক অভ্যাস সলাওক, এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
4: CP Grams, centralized public grievance redressal and monitoring system.
5: ये है हर भारतीय नागरिक की शिकायत पर त्वरित कार्यवाही की गारंटी का पोर्टल। CP Grams एक ऐसी विश्वसनीय प्रणाली जो प्रत्येक नागरिक को सशक्त बनाती है
4: और सुशासन के हर स्तर पर अधिकारियों के जवाबदेही सुनिश्चित करती है। CP Grams, संवेदनशील, असरदार, जवाबदेह। आज ही लॉगिन करें CP Grams।
6: এয়া আকাশবাণী নগাঁও। প্ৰিয় শ্ৰোতা, আমি প্ৰতিপল দায়বদ্ধ আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ শ্ৰোতাসকলৰ ওচৰত। আমি আপোনালোকৰ মনোগ্ৰাহী হোৱাকৈ অনুষ্ঠান প্ৰচাৰ কৰাৰ দিহা কৰোঁ। আমাৰ অনুষ্ঠান সম্পৰ্কে আপোনালোকৰ মতামত আৰু দিহা পৰামৰ্শ আমাক জনাই থাকিবলৈ নাপাহৰিব। আমাৰ ঠিকনা 9435053214, এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। ইয়াৰ উপৰিও আপোনালোকে চিঠি লিখি আপোনাৰ মনৰ বতৰাৰ লগতে আমাৰ অনুষ্ঠান সম্পৰ্কে পৰামৰ্শ আগবঢ়াব পাৰিব। আমাৰ ঠিকনাটি হৈছে প্ৰতি আকাশবাণী নগাঁও কেন্দ্ৰ, মাৰফত কেন্দ্ৰ সঞ্চালক আকাশবাণী নগাঁও, খুটিকটীয়া 78202002। আমি আপোনাৰ মন্তব্যৰ বাবে আগ্ৰহেৰে বাট চাই থাকিম। আকাশবাণী নগাঁও খন্তেক পাছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, নৱগঠিত মন্ত্ৰীসভাৰ অহা 21 মে'ৰ পৰা বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত, বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ

0: এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। চি বি এছ ইৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা। ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণত অস্বীকাৰ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। অহা 21 মে'ৰ পৰা বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনতে নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব। অধিৱেশনৰ পাছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে এই অধিৱেশনত চন্দ্ৰমোহন পাটোৱাৰী অস্থায়ী অধ্যক্ষ হিচাপে থাকিব বুলি জানিবলৈ দিয়ে। নতুন মন্ত্ৰীসভাই শপত গ্ৰহণৰ পাছত জ্যেষ্ঠ বিধায়ক ৰঞ্জিত কুমাৰ দাসক অধ্যক্ষৰ দায়িত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
1: অহা 21, 22, 25 আৰু 26 তাৰিখে অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনতে নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিব আৰু অসমৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়াই তেখেতৰ অভিভাষণো সদনত আগবঢ়াব। আমাৰ জ্যেষ্ঠ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক প্ৰটেম অধ্যক্ষৰ দায়িত্ব পালন কৰিবৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যপাল ডাঙৰীয়াক অনুৰোধ কৰিছে। সদস্যসকলে শপত গ্ৰহণ কৰাৰ লগে লগে অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব হিচাপে আগবঢ়া।
0: ডঃ শৰ্মাই কয় যে বিধানসভা নিৰ্বাচনৰ অন্তিম দিনা অৰ্থাৎ 26 মে'ত উমৈহতীয়া দেৱানী বিধি উত্থাপন কৰা হ'ব। মন্ত্ৰীসভাই আজি উমৈহতীয়া দেৱানী বিধিৰ খচৰাত অনুমোদন জনায়। এই খচৰা অনুসৰি পাৰ্বত্য আৰু ভৈয়াম জনজাতিৰ লোকসকলক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰখন এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰাৰ বাবে মন্ত্ৰীসভাই আজি সিদ্ধান্ত লয়। মন্ত্ৰীসভাই পৰৱৰ্তী 5 বছৰত নতুনকৈ 2 লাখ চৰকাৰী চাকৰিৰ নিযুক্তি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত কাৰ্যবাহিনী গঠনৰ সিদ্ধান্ত লয়। এই কাৰ্যবাহিনীয়ে অহা 3 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব।
1: অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰো তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফৰ্চ গঠন কৰি দিছে, যাতে আমি আমাৰ যিটো অসমৰ যুৱক যুৱতীসকলকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰো বা তাক যাতে আমি পালন কৰিব পাৰো।
0: আজিৰ বৈঠকত ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান 8 ছেপ্টেম্বৰত নতুন দিল্লীত আয়োজন কৰাৰো সিদ্ধান্ত লোৱা হয়। ইয়াৰ উপৰি কলাক্ষেত্ৰত 32 কোটি টকা ব্যয় সাপেক্ষে ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ স্থাপন কৰাৰ উদ্দেশ্যে সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীসভাই লগতে ব্যয় সংকোচনৰ ব্যৱস্থাৰ অংশ হিচাপে নতুন মন্ত্ৰীসকলৰ বাবে 6 মাহলৈ নতুন বাহন নিদিবলৈ সিদ্ধান্ত লয়। অহা 6 মাহলৈ মন্ত্ৰী বিষয়া আৰু কৰ্মচাৰীয়ে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব। অকল চিকিৎসাজনিত কাৰণতহে বিদেশ ভ্ৰমণৰ অনুমতি দিয়া হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম এছিয়াৰ সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত ব্যয় হ্ৰাস কৰাৰ বাবে জনোৱা 7টা অনুৰোধ অনুযায়ী ৰাজ্যপালৰ পৰা আৰম্ভ কৰি সকলো পৰ্যায়ৰ চৰকাৰী বিষয়াৰ কনভয়ৰ বাহনৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হয়। একেদৰে বিদেশী মুদ্ৰা সঞ্চয়ৰ বাবে পৰৱৰ্তী 6 মাহলৈ বিদেশী সামগ্ৰী ক্ৰয় নকৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ উপৰি সকলো আলোচনাচক্ৰ আৰু কৰ্মশালা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অনুষ্ঠিত কৰা হ'ব বুলি মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত ডঃ শৰ্মাই প্ৰকাশ কৰে। মন্ত্ৰীসভাই পৰৱৰ্তী 5 বছৰৰ বাবে দেৱজিৎ শইকীয়াক ৰাজ্য চৰকাৰৰ মহাধিবক্তা হিচাপে পুনৰ নিযুক্তি দিয়ে। ইয়াৰ পূৰ্বে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছত ডঃ শৰ্মাই আজি প্ৰথমটো কাৰ্যসূচী হিচাপে শিলপুখুৰীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰে। তেওঁৰ সৈতে কালি শপত গ্ৰহণ কৰা 4গৰাকী মন্ত্ৰী অজন্তা নেওগ, ৰামেশ্বৰ তেলী, অতুল বৰা আৰু চৰণ বড়োৱেও বৰদলৈ শ্ৰদ্ধা নিবেদন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰ্থনৈতিক স্বাৱলম্বিতা আৰু দায়িত্বশীল ৰাষ্ট্ৰ গঠনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যত ইন্ধন সংৰক্ষণ আৰু বহনক্ষম জীৱন ধাৰণৰ প্ৰসাৰৰ উদ্দেশ্যে এলানি ব্যৱস্থা গ্ৰহণ কৰিছে। শ্ৰীআচাৰ্যই কয় যে ৰাজ্যপালৰ ভ্ৰমণৰ কনভয়ৰ গাড়ীৰ সংখ্যা 70% হ্ৰাস কৰা হ'ব। ইয়াৰ উপৰি ৰাজ্যপালে লোকভৱনত বিদ্যুৎ ৰাহি কৰাৰ উদ্দেশ্যেও ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে শ্ৰীআচাৰ্যই সম্পদৰ সংৰক্ষণ আৰু প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ প্ৰচেষ্টাৰ অংশ

হিচাপে ইন্ধনৰ ব্যৱহাৰ 10% হ্ৰাস কৰাৰ বাবে পদক্ষেপ লৈছিল। দৈনিক কাম কাজৰ সৰু অথচ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনে ৰাষ্ট্ৰীয় সম্পদৰ সংৰক্ষণ আৰু বহনক্ষম ভৱিষ্যত গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি ৰাজ্যপালে মন্তব্য কৰে। তেওঁ লগতে এই উদ্যমে অনুৰূপ প্ৰতিষ্ঠান আৰু নাগৰিকসকলক বৃহত্তৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ খাতিৰত দায়িত্বশীল আৰু পৰিৱেশ অনুকূল অভ্যাস আঁকোৱালি ল'বলৈ প্ৰেৰণা যোগাব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। শিক্ষাৰ্থীসকলে ৰোল নম্বৰ উল্লেখ কৰি আনুষ্ঠানিক ৱেবছাইট, ডিজি লকাৰ আৰু উমং এপৰ জৰিয়তে ফলাফল চাব পাৰিব। CBSEয়ে জাৰি কৰা এটা বিবৃতি অনুসৰি এইবাৰ পৰীক্ষাত অৱতীৰ্ণ 17,68,000ৰো অধিক বিদ্যাৰ্থীৰ ভিতৰত 15,07,000ৰো অধিক উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ সামগ্ৰিক হাৰ 85.20%। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি সমাজত জাগৰণৰ সূচনা কৰি যোৱা পদ্মশ্ৰী সন্মানেৰে সন্মানিত বীৰুবালা ৰাভাৰ পুণ্যতিথি উপলক্ষে আজি ৰাজ্যজুৰি অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস পালন কৰা হয়। এই দিৱসৰ মূল উদ্দেশ্য হৈছে বিজ্ঞান মানসিকতাৰ প্ৰসাৰ আৰু সমাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰা। গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা বীৰুবালা ৰাভাই 2000 চনৰ পৰা ডাইনী কুপ্ৰথাৰ বিৰুদ্ধে সক্ৰিয় হৈ কাম কৰি আহিছিল। কমেও 34 গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰা বীৰুবালা ৰাভাই 2011 চনত গোৱালপাৰা জিলাত মিছন বীৰুবালা আৰম্ভ কৰে। 2012 চনৰ 30 অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয়। 2021 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত বীৰুবালা ৰাভাৰ নাম 2005 চনত শান্তিৰ নোবেল বঁটাৰ বাবেও প্ৰেৰণ কৰা হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা এইগৰাকী মহান নাৰীক আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। বীৰুবালা ৰাভাৰ পুণ্যতিথিটো চৰকাৰে কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰি অহাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এইগৰাকী মহিয়সী নাৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। গোৱালপাৰা জিলাৰ ঠাকুৰভিলাটো মিছন বীৰুবালাৰ উদ্যোগত আৰু জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত বীৰুবালা ৰাভা সাংস্কৃতিক ভৱনত এই উপলক্ষে দিনজোৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বীৰুবালা ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন, আলোচনা চক্ৰ আৰু সজাগতা সভা আদি ৰূপায়িত হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। সমাজ সংস্কাৰক বীৰুবালা ৰাভাৰ স্মৃতিত আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে চৰাইদেউ জিলাতো অন্ধবিশ্বাস বিৰোধী দিৱস পালন কৰা হয়। চৰাইদেউ জিলা প্ৰশাসন তথা জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত কুৰুকানি বৰগয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত আজি দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি জিলা আয়ুক্ত ডাঃ নেহা যাদৱে সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰাৰ বাবে বিজ্ঞানসন্মত চিন্তাধাৰাৰে আগবাঢ়িবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে অভিযুক্ত মহন্তৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অসম চৰকাৰৰ হৈ প্ৰতিনিধিত্ব কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে জনোৱা মতে পৰৱৰ্তী পৰ্যায়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কে অভিযুক্তগৰাকীৰ জামিন আবেদন কোনখন বিচাৰপীঠত তালিকাভুক্ত কৰিব সেয়া নিৰ্ধাৰণ কৰিব। উল্লেখযোগ্য যে বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন যোৱা সোমবাৰে উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠত আবেদনৰ শুনানি তালিকাভুক্ত কৰা হৈছিল। যোৱা 30 এপ্ৰিলত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰাৰ উপৰি আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মে'ত নাকচ কৰিছিল। মণিপুৰৰ কামকপি জিলাত আজি দিনৰ প্ৰায় 10 বজাত অচিনাক্ত বন্দুকধাৰীয়ে দুখন বাহনক লক্ষ্য কৰি গুলীচালনা কৰাৰ ফলত 3জন অসামৰিক লোকৰ মৃত্যু হোৱাৰ লগতে আন 4জন লোক আহত হয়। মণিপুৰ আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰা মতে জিলাখনৰ কটলেন আৰু কটজিম গাঁৱৰ মাজৰ 0 পইণ্ট অঞ্চলত চুৰাচান্দপুৰৰ এটা গীৰ্জাৰ অনুষ্ঠানৰ পৰা ঘূৰি অহাৰ সময়ত থাডো বেপ্টিষ্ট এছ'চিয়েচনৰ লোককেইজনক দুৰ্বৃত্তই অতৰ্কিতে আক্ৰমণ চলায়। এই আক্ৰমণৰ পৰা এজন লোক পলাই যাবলৈ সমৰ্থ হয়। ঘটনাৰ খবৰ পোৱা মাত্ৰেই নিকটৱৰ্তী আৰক্ষী চকীৰ এটা দল উপস্থিত হৈ আহতসকলক উন্নত চিকিৎসাৰ বাবে পশ্চিম ইম্ফলৰ চিজা হাস্পতাললৈ প্ৰেৰণ কৰে। মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমছান সিং, উপ মুখ্যমন্ত্ৰী লচি ডিখো, গৃহমন্ত্ৰী গোবিন্দ দাস কণ্ঠোজামকে ধৰি অন্যান্য বিষয়াসকলে চিকিৎসালয়লৈ গৈ আহতসকলৰ স্বাস্থ্যৰ বুজ লয়। এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই আক্ৰমণৰ গৰিহণা দি ৰাজ্য চৰকাৰে আহতসকলৰ সকলো চিকিৎসাৰ ব্যয় বহন কৰিব বুলি প্ৰকাশ কৰে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে

চাংমা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'য়ো এই আক্ৰমণৰ গৰিহণা দিয়ে। অল ইণ্ডিয়া এন আৰ কংগ্ৰেছৰ নেতা এন ৰংগস্বামীয়ে আজি অভিলেখ সংখ্যক পঞ্চমটো কাৰ্যকালৰ বাবে পুডুচেৰীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। লোকনিবাসত আয়োজিত এটা অনুষ্ঠানত উপ ৰাজ্যপাল কে কৈলাশনাথনে তেওঁক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰীৰ সৈতে অল ইণ্ডিয়া এন আৰ কংগ্ৰেছৰ মল্লাদী কৃষ্ণ ৰাও আৰু বিজেপিৰ এ নমশিৱায়মে শপত লয়। শপতগ্ৰহণ অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ, বিজেপিৰ ৰাজ্যিক সভাপতি ভি পি ৰামলিংগম আৰু দলৰ নেতা কৰ্মীসকল উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰীসভাই 37,500 কোটি টকা ব্যয়সাপেক্ষে কয়লা আৰু লিগনাইট গেছীয়কৰণ প্ৰকল্পত অনুমোদন জনাইছে। নতুন দিল্লীত আজি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে দেশত কয়লা আৰু লিগনাইটক গেছলৈ ৰূপান্তৰিত কৰাৰ কাৰ্যসূচী ত্বৰান্বিত কৰাৰ দিশৰ পৰা এই প্ৰকল্প গুৰুত্বপূৰ্ণ পদক্ষেপ ৰূপে পৰিগণিত হ'ব। তেওঁ কয় যে এই আঁচনিৰ জৰিয়তে 7,50,00,000 টন কয়লা আৰু লিগনাইটক গেছলৈ ৰূপান্তৰ কৰি কৃত্ৰিম গেছলৈ ৰূপান্তৰ আৰু আনুষংগিক সামগ্ৰী উৎপাদন কৰাৰ বাবে অনুপ্ৰেৰণা যোগোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। কোকৰাঝাৰ জিলাৰ গংগিয়াৰ লাওকৰিগুৰি অঞ্চলত যোৱা নিশা বনৰীয়া হাতীৰ আক্ৰমণত দুটা বাসগৃহৰ ক্ষতিগ্ৰস্ত হয়। স্থানীয় লোকে জনোৱা মতে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত আহি উদ্যানখনৰ সমীপৰ গাঁৱত ঘৰ বাৰী তহিলং কৰে। ক্ষতিগ্ৰস্ত হোৱা বাসগৃহ কেইটাৰ পৰা লোকসকল কথম্পি ৰক্ষা পৰে। শিৱসাগৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত আজি সম্ভাৱ্য বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতা বিষয়ক আখৰাৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰাৰ বাবে এখন বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়, ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগ তথা অসামৰিক প্ৰতিৰক্ষা সঞ্চালকালয়ৰ নিৰ্দেশনা অনুসৰি অহা 16 মে'ৰ সন্ধিয়া 6:15ৰ পৰা 7 বজাৰ ভিতৰত সম্ভাৱ্য বিমান আক্ৰমণৰ সময়ত ল'বলগীয়া সাৱধানতামূলক ব্যৱস্থাসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্যৰে জৰুৰীকালীন অনুশীলনৰ ব্যৱস্থা কৰা হৈছে। এই আখৰাৰ মূল উদ্দেশ্য হৈছে জৰুৰীকালীন পৰিস্থিতিত বিভিন্ন চৰকাৰী বিভাগক সষ্টম কৰি তোলা আৰু ইয়াৰ কাৰ্যদক্ষতা পৰীক্ষা কৰা। শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰৰ সমীপৰ হাই ষ্ট্ৰীট মাৰ্কেট কমপ্লেক্স আৰু দাঁতি কাষৰীয়া অঞ্চলত এই অনুশীলন কৰা হ'ব। ডিব্ৰুগড় জিলাৰ মদাৰখাট মৌজাৰ শ্ৰী শ্ৰী মায়ামৰা মদাৰখাট সত্ৰৰ সমীপৰ মায়ামৰা বৈষ্ণৱ নামঘৰৰ সোণালী জয়ন্তী উৎসৱ আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। মায়ামৰা মদাৰখাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী বৈষ্ণৱানন্দ গোস্বামীয়ে আজি নগৰৰ নৱনিৰ্মিত প্ৰৱেশদ্বাৰ উদ্বোধন কৰে। জ্যেষ্ঠ গাঁওবুঢ়া বেণুধৰ দত্তই ধৰ্মধ্বজা উত্তোলন কৰাৰ পাছত দিনৰ ভাগত ধৰ্মালোচনা সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানতে স্মৃতিগ্ৰন্থ ভক্তিজ্যোতি উন্মোচন কৰা হয়। গাঁৱৰ আইসকলে আইনাম পৰিৱেশন কৰাৰ পাছত সন্ধিয়া সমজুৱাভাৱে বন্তি প্ৰজ্বলন কৰা হয়। অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ অধীনৰ দৰং কৰ্কট কেন্দ্ৰৰ উদ্যোগত আজি মঙলদৈ জিলা কাৰাগাৰত এখন কেন্সাৰ সজাগতা কাৰ্যসূচী আৰু এই ৰোগৰ প্ৰাথমিক অনুসন্ধান শিবিৰ অনুষ্ঠিত হয়। কাৰাবন্দী আৰু বিষয়া কৰ্মচাৰীসকলৰ বাবে আয়োজিত এই কাৰ্যসূচীত দৰং কৰ্কট কেন্দ্ৰৰ অধীক্ষককে ধৰি কেন্সাৰ চিকিৎসা প্ৰতিষ্ঠানখনৰ কেইবাগৰাকীও চিকিৎসক, নাৰ্ছ আৰু অন্যান্য চিকিৎসা কৰ্মীয়ে অংশগ্ৰহণ কৰে। শিবিৰত মুখগহ্বৰ আৰু জৰায়ুমুখৰ কেন্সাৰৰ লগতে উচ্চ ৰক্তচাপ, মধুমেহ আদি ৰোগৰো পৰীক্ষা কৰা হয়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। নৱগঠিত মন্ত্ৰীসভাৰ অহা 21 মে'ৰ পৰা বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰক এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। চি বি এছ ইৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা। ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণত অস্বীকাৰ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি।

খন্তেক পাছতেই 7:05 বৃন্দগীত শুনিবলৈ পাব। 7:10 অসমীয়া বাতৰি। সবিতা ডেকাৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব 7:20। হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰলহৰী শুনিবলৈ পাব 7:30। নিশা 8:00 বাতৰিৰ শিৰোনাম। 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত আগবঢ়োৱা হ'ব মৰিগাঁও জিলাৰ উদৰি স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক নয়নজ্যোতি বৰদলৈ আৰু স্বাস্থ্যকৰ্মী দীপালী দাসৰ সৈতে হোৱা কথা বতৰা। অনুষ্ঠানটি যুগুতাই আগবঢ়াব কিৰণ চন্দ্ৰ নাথে। নিশা 8:22 মনোজ বৰুৱা আৰু দীপক বৰুৱাই পৰিৱেশন কৰা বেহেলাবাদন শুনিবলৈ পাব। নিশা 8:32 অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠান। 8:45 চামাচাৰ সন্ধ্যা আৰু 9:00 News@9 শুনিবলৈ পাব। ভজন শুনিবলৈ পাব 9:15। 9:25 নিশাৰ আঞ্চলিক বাতৰি। 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিবেদন কৰা হ'ব কেদাৰ ৰাগত মালিনী ৰাজকুৰকাৰে পৰিৱেশন কৰা খেয়াল। আমাৰ কেন্দ্ৰৰ কাইলৈ অনুষ্ঠান প্ৰচাৰ মুকলি কৰা হ'ব 5:55। কাইলৈ 6:15 ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনাত নিবেদন কৰা হ'ব সমবেত কণ্ঠৰ বৰগীত, ৰামেশ্বৰ পাঠক আৰু ধনদা পাঠকৰ কণ্ঠৰ লোকগীত আৰু হাফিজা বেগম চৌধুৰী আৰু সংগীসকলে পৰিৱেশন কৰা জিকিৰ। 6:30 নিবেদন কৰা হ'ব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান, তাৰ পাছতেই বৰগীত শুনিবলৈ পাব। 7:00 নিয়োগ বাতৰি আৰু 7:05 বাতৰি শুনিবলৈ পাব। আগবঢ়োৱা হ'ব সুপ্ৰভাত অনুষ্ঠানটি। 7:30 মূৰ্ছনা অনুষ্ঠানটি শুনিবলৈ পাব। কাইলৈ 8:00 চামাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব। গীতিমালিকা অনুষ্ঠানটি ৰিলে কৰি শুনোৱা হ'ব 8:30। 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ আকাশবাণী গুৱাহাটীৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। কাইলৈ 9:20 ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ এই অনুষ্ঠানত বিশিষ্ট শিল্পী লক্ষ্যহীৰা দাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ 5ম খণ্ডটি শুনিবলৈ পাব। 9:50 আধুনিক গীতৰ অনুষ্ঠান। কাইলৈ 10:00 শুনিবলৈ পাব ৰবজিৎ গগৈ ৰচিত ফাটবিহুৰ পমখেদি শীৰ্ষক আলোক্যখনিৰ 5ম খণ্ড, তাৰ পাছতেই গীত শুনিবলৈ পাব। শ্ৰোতাসকলে কাইলৈ দিনৰ 11:00 পৰা বিয়লি 4:29 আকাশবাণী দিল্লী, মুম্বাই আৰু গুৱাহাটীৰ পৰা প্ৰচাৰিত বিবিধ ভাৰতীৰ অনুষ্ঠান লগতে বাতৰি শুনিবলৈ পাব। কাইলৈ বিয়লি 4:30 যুৱ তৰংগ অনুষ্ঠানটি আগবঢ়োৱা হ'ব। সন্ধিয়া 5:00 হিন্দী বাতৰি, 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান আৰু 5:15 অসমীয়া বাতৰি শুনিবলৈ পাব। মহিলাসকলৰ অন্তৰংগ অনুষ্ঠান আমৈ আগবঢ়োৱা হ'ব 5:25। 5:45 শিক্ষকৰ অনুষ্ঠান। 6:00 অসমীয়া বাতৰি শুনিবলৈ পাব। কৃষকবাণী অনুষ্ঠানটি আগবঢ়োৱা হ'ব সন্ধিয়া 6:10। কাইলৈ সন্ধিয়া 6:45 আঞ্চলিক বাতৰি শুনিবলৈ পাব 7:00। 7:05 বৃন্দগীত শুনিবলৈ পাব 7:10 অসমীয়া বাতৰি। তৰুপ্ৰভা দেৱীৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব 7:20। কাইলৈ সন্ধিয়া 7:30 নিবেদন কৰা হ'ব সুৰলহৰী অনুষ্ঠানটি। নিশা 8:00 বাতৰিৰ শিৰোনাম। 8:02 যুৱ ৰাগিনী অনুষ্ঠানটি শুনিবলৈ পাব। 8:32 আগবঢ়োৱা হ'ব অসমীয়া।

বিছবিৰ গীতৰ অনুষ্ঠান। 8:45 সমাচাৰ সন্ধিয়া আৰু 9:00 News@9। কাইলৈ নিশা 9:15 অসমীয়া গীত শুনিবলৈ পাব। 9:25 নিশাৰ আঞ্চলিক বাতৰি। 9:30 আগবঢ়োৱা হ'ব লক্ষ্যধৰ চৌধুৰীৰ ৰচিত নাট যোগে যোগে। শ্ৰোতাসকলে, ইমান পৰে আজি আৰু কাইলৈ প্ৰচাৰ হ'ব লগা অনুষ্ঠান সম্পৰ্কে শুনিলে। এয়া আকাশবাণী নগাঁও। আজি সন্ধিয়া 7:30 সুৰলহৰী অনুষ্ঠানত আমি পোনপটীয়াকৈ আমাৰ শ্ৰোতাসকলৰ লগত মত বিনিময় কৰিম। সেই সময়খিনিত শ্ৰোতাই আমালৈ ফোনযোগে, মেছেজযোগে নতুবা হোৱাটছএপযোগে যোগাযোগ কৰিব পাৰিব। আমাৰ ফোন নম্বৰ 9435053214। পুনৰ কৈছো, 9435053214। এতিয়া আগবঢ়াইছো অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচিত এটি বৃন্দগীত।

শ্ৰোতাসকলে ইমান পৰে অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচিত বৃন্দগীতটি শুনিলে। এই আকাশবাণী নগাঁও খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।

এয়া আকাশ বাণী। বাতৰিৰ সৈতে মই নিৰ্মালী শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা শুকুৰবাৰে ছদিনীয়া ভ্ৰমণসূচীৰে সংযুক্ত আৰব

হেৰি ৰাষ্ট্ৰ নেডাৰলেণ্ডছ ছুইডেন নৰৱে আৰু ইটালী লৈ যাব। কেন্দ্ৰীয় মন্ত্ৰীসভাই 37,500 কোটি টকা ব্যয় সাপেক্ষে কয়লা আৰু লিগনাইট গেছীয়কৰণ প্ৰকল্পত অনুমোদন জনাইছে। অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট সমিতিয়ে 2026-27 বিপণন বৰ্ষৰ বাবে 14 বিধ খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্যত বৃদ্ধিত অনুমোদন জনাইছে। অহা 21 মে'ৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা শুকুৰবাৰে 6-দিনীয়া ভ্ৰমণসূচীৰে সংযুক্ত আৰৱ আমেৰি ৰাষ্ট্ৰ নেডাৰলেণ্ড ছুইডেন নৰৱে আৰু ইটালীলৈ যাব। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পশ্চিমৰ সচিব চি বি জৰ্জে জানিবলৈ দিয়ে যে 5খন দেশৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে অহা শুকুৰবাৰে সংযুক্ত আৰৱ আমেৰি ৰাষ্ট্ৰত উপস্থিত হোৱাৰ পাছত ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহয়ানক সাক্ষাৎ কৰিব। তেওঁ কয় যে দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বিষয় বিশেষকৈ শক্তিৰ সহযোগিতাৰ লগতে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সমস্যাসমূহৰ পাৰস্পৰিক বিষয় সন্দৰ্ভত মত বিনিময় কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদী একেদিনাই নেডাৰলেণ্ডছত উপস্থিত হ'ব। 2017 চনৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয়বাৰৰ বাবে দেশখন ভ্ৰমণ কৰিব। তেওঁ ভ্ৰমণকালত ৰজা উইলিয়াম আলেকজেণ্ডাৰ, ৰাণী মেক্সিমা আৰু প্ৰধানমন্ত্ৰী ৰোব জেটেনক সাক্ষাৎ কৰিব। পশ্চিমৰ সচিবগৰাকীয়ে কয় যে শ্ৰীমোদীয়ে তৃতীয় পৰ্যায়ত অহা দেওবাৰে ছুইডেনৰ গটেনবাৰ্গ ভ্ৰমণ কৰিব। ভ্ৰমণকালত শ্ৰীমোদীয়ে ছুইডেনৰ প্ৰধানমন্ত্ৰী উল্ফ কিষ্টাৰছনৰ সৈতে দ্বিপাক্ষিক সম্বন্ধৰ পৰ্যালোচনা কৰাৰ লগতে সেউজ শক্তি, কৃত্ৰিম বুদ্ধিমত্তা, উদ্ভাসিত প্ৰযুক্তি, ষ্টাৰ্টআপ, যোগান শৃংখলা, প্ৰতিৰক্ষা, মহাকাশ, জলবায়ু পৰিৱৰ্তন তথা জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। তেওঁ কয় যে দুয়োগৰাকী নেতাই ইউৰোপৰ ব্যৱসায়িক নেতাসকলৰ মঞ্চ ইউৰোপীয় ঘূৰণীয়া মেজমেলতো সম্বোধন কৰিব। ইউৰোপীয় সংঘৰ সভাপতি উৰ্চুলা ভন ডেৰ লায়ানৰ উপস্থিত থাকিব। ভ্ৰমণৰ চতুৰ্থ পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে অহা সোমবাৰে নৰৱেত উপস্থিত হ'ব। তাত তেওঁ ভাৰত নৰৱে সন্মিলন আৰু দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত আলোচনাত মিলিত হ'ব। শ্ৰীমোদীয়ে প্ৰথমবাৰৰ বাবে নৰৱে ভ্ৰমণ কৰিব আৰু 43 বছৰৰ প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে তেওঁ দেশখন ভ্ৰমণ কৰিব। শ্ৰীমোদীয়ে ৰজা হেৰল্ড ভি, ৰাণী সঞ্জা আৰু নৰৱেৰ প্ৰধানমন্ত্ৰী জোনাছ গৰ ষ্টোৰৰ সৈতে দ্বিপাক্ষিক বাৰ্তালাপত মিলিত হ'ব। দুয়োগৰাকী নেতাই ভাৰত নৰৱেৰ ব্যৱসায় আৰু গৱেষণা সন্মিলন সম্বোধন কৰিব। ভ্ৰমণৰ অন্তিম পৰ্যায়ত শ্ৰীমোদীয়ে অহা মঙলবাৰে ইটালীত উপস্থিত হ'ব। ভ্ৰমণকালত তেওঁ ইটালীৰ ৰাষ্ট্ৰপতি ছাৰ্জিঅ মট্টাৰেলা আৰু প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলানীৰ সৈতে বাৰ্তালাপ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীসভাই 37,500 কোটি টকা ব্যয় সাপেক্ষে কয়লা আৰু লিগনাইট গেছীয়কৰণ প্ৰকল্পত অনুমোদন জনাইছে। নতুন দিল্লীত আজি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে দেশত কয়লা আৰু লিগনাইটক গেছলৈ ৰূপান্তৰিত কৰাৰ কাৰ্যসূচী ত্বৰান্বিত কৰাৰ দিশৰ পৰা এই প্ৰকল্প গুৰুত্বপূৰ্ণ পদক্ষেপৰূপে পৰিগণিত হ'ব। তেওঁ কয় যে এই আঁচনিৰ জৰিয়তে 7,50,00,000 টন কয়লা আৰু লিগনাইট গেছলৈ ৰূপান্তৰ কৰি কৃত্ৰিম গেছলৈ ৰূপান্তৰ আৰু আনুষংগিক সামগ্ৰী উৎপাদন কৰাৰ বাবে অনুপ্ৰেৰণা যোগোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই আঁচনিৰ অধীনত 3,00,000 টকা ব্যয় বিনিয়োগ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে এই আঁচনিৰ জৰিয়তে খনন খণ্ডত বছৰি 6,300 কোটি টকাৰ ৰাজহ সৃষ্টি হ'ব আৰু সাম্প্ৰতিক ভূ ৰাজনৈতিক পৰিস্থিতিত আত্মনিৰ্ভৰ ভাৰত তথা মেক ইন ইণ্ডিয়া উদ্যম অধিক শক্তিশালী হৈ উঠিব। অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট সমিতিয়ে 2026-27 বিপণন বৰ্ষৰ বাবে 14 বিধ খাৰিফ শস্য ন্যূনতম সমৰ্থন মূল্যত বৃদ্ধিত অনুমোদন জনাইছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত কেবিনেটৰ সিদ্ধান্তৰ কথা অৱগত কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে চৰকাৰে কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ মূল্যবৃদ্ধি নিশ্চিত কৰাৰ বাবে খাৰিফ শস্য ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰা হৈছে। তেওঁ কয় যে খাৰিফ বতৰত কৃষকসকলক 2,60,000 কোটি টকা বিতৰণৰ লক্ষ্য লোৱা হৈছে। তেওঁ লগতে কয় যে এই চলিত বতৰত 824,00,000 মেট্ৰিক টন খাদ্য শস্যৰ উৎপাদনৰ লক্ষ্য লোৱা হৈছে। শ্ৰীবৈষ্ণৱে কয় যে সূৰ্যমুখী ফুলৰ বীজৰ বাবে প্ৰতি কুইণ্টল সৰ্বাধিক 622 টকাৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধি কৰা হৈছে। ইয়াৰ বিপৰীতে কপাহত 557 টকা, তিলত 500 টকাকৈ বৃদ্ধি কৰা হৈছে। তেওঁ কয় যে এ গ্ৰেডৰ ধানৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত 2,461 টকা বৃদ্ধি কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
অহা 21 মেৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনতে নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব। অধিৱেশনৰ পাছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। ডঃ শৰ্মাই কয় যে বিধানসভা নিৰ্বাচনৰ অন্তিম দিনা অৰ্থাৎ 26 মে'ত উমৈহতীয়া দেৱানী বিধি উপস্থাপন কৰা হ'ব। মন্ত্ৰীসভাই আজি উমৈহতীয়া দেৱানী বিধিৰ খচৰাত অনুমোদন জনায়। এই খচৰা অনুসৰি পাৰ্বত্য আৰু ভৈয়াম জনজাতিৰ লোকসকলক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। ডঃ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰখন এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰাৰ বাবে মন্ত্ৰীসভাই আজি সিদ্ধান্ত লয়। মন্ত্ৰীসভাই পৰৱৰ্তী 5 বছৰত নতুনকৈ 2 লাখ চৰকাৰী চাকৰিৰ নিযুক্তি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত কাৰ্যবাহিনী গঠনৰ সিদ্ধান্ত লয়। এই কাৰ্যবাহিনীয়ে অহা 3 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। আজিৰ বৈঠকত ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান 8 ছেপ্টেম্বৰত নতুন দিল্লীত আয়োজন কৰাৰো সিদ্ধান্ত লয়। ইয়াৰ উপৰি কলাক্ষেত্ৰত 32 কোটি টকা ব্যয় সাপেক্ষে ভূপেন হাজৰিকা সংগ্ৰহালয় স্থাপন কৰাৰ উদ্দেশ্য বৈঠকত সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীসভাই লগতে ব্যয় সংকোচনৰ ব্যৱস্থাৰ অংশ হিচাপে নতুন মন্ত্ৰীসকলৰ বাবে 6 মাহলৈ নতুন বাহন নিদিবলৈ সিদ্ধান্ত লয়। অহা 6 মাহলৈ মন্ত্ৰী বিষয়া আৰু কৰ্মচাৰীসকলে বিদেশ ভ্ৰমণ কৰিব নোৱাৰিব। অকল চিকিৎসাজনিত কাৰণতহে বিদেশ ভ্ৰমণৰ অনুমতি দিয়া হ'ব। কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ওমানৰ পৰিবহণ যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ছৈয়দ বিন হামুদ আল মাৱালিৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসোণোৱালে কয় যে দুয়োখন ৰাষ্ট্ৰৰ মাজত থকা শতিকা পুৰণি সামুদ্ৰিক সম্বন্ধ এটা নতুন শিখৰলৈ লৈ যোৱা হ'ব। তেওঁ কয় যে দুয়োপক্ষই আঞ্চলিক যোগাযোগ আৰু অৰ্থনৈতিক বিকাশৰ লগতে ওমানৰ বন্দৰত ভাৰতৰ সহযোগিতাৰ সুবিধাৰ সন্দৰ্ভত আলোচনা কৰে। কেন্দ্ৰীয় নতুন আৰু নবীকৰণযোগ্য মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি নতুন দিল্লীত কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালৰ সৈতে বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীযোশীয়ে কয় যে এই বৈঠকত তেওঁলোকে নবীকৰণযোগ্য শক্তি গ্ৰীডৰ কৰ্তনৰ বিষয়টোৰ ওপৰত আলোচনা কৰাৰ লগতে গ্ৰীডৰ সামগ্ৰিক স্থিতিশীলতা সুনিশ্চিত কৰাৰ লগতে সময় সীমাবদ্ধভাৱে ইয়াক ন্যূনতম কৰাৰ বাবে প্ৰযুক্তিগত সমাধানৰ সন্দৰ্ভত আলোচনা কৰে। তেওঁ কয় যে গ্ৰীডৰ সংযোগৰ আন্তঃগাঁথনিক সুদৃঢ়কৰণ আৰু দেশৰ সেউজ শক্তি আহৰণৰ ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে বেটেৰীযুক্ত শক্তি সংৰক্ষণ ব্যৱস্থা বৃদ্ধি কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত শক্তি আৰু নবীকৰণযোগ্য শক্তি ৰাজ্যমন্ত্ৰী শ্ৰীপদ ৱাই নাইকো উপস্থিত থাকে। ইজৰাইলৰ ড্ৰোনেৰে লেবাননৰ দক্ষিণ বেইৰুটৰ ৰাষ্ট্ৰীয় ঘাইপথত 3খন বাহনক লক্ষ্য কৰি আক্ৰমণ কৰাৰ ফলত 8 গৰাকী লোকৰ মৃত্যু হয়। লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে 3টা আক্ৰমণৰ কথা নিশ্চিত কৰিছে। ইজৰাইলৰ সেনাবাহিনীয়ে জানিবলৈ দিছে যে দক্ষিণ লেবাননৰ ভালেমান অঞ্চলত ইৰাণে পৃষ্ঠপোষকতা কৰা সন্ত্ৰাসবাদী গোট হিজবুল্লাৰ আন্তঃগাঁথনি লক্ষ্য কৰি আক্ৰমণ চলোৱা হয়। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে কাইলৈ নতুন দিল্লীত বিকশিত ভাৰতৰ বাবে AIৰ জৰিয়তে সৰ্বাংগীন বিকাশ শীৰ্ষক সংখ্যালঘুসকলৰ কল্যাণৰ বাবে ৰাষ্ট্ৰীয় সন্মিলন আয়োজন কৰিছে। এক বিবৃতিত মন্ত্ৰালয়ে জনাইছে যে অংশগ্ৰহণেৰে ভাগ্যোদয় আঁচনিৰ অধীনত অনুষ্ঠিত হ'বলগীয়া এই সন্মিলনৰ লক্ষ্য হৈছে সামগ্ৰিক শাসন ব্যৱস্থা শক্তিশালী কৰা, নীতিসমূহৰ প্ৰসাৰ বৃদ্ধি কৰা আৰু সমগ্ৰ দেশৰ সংখ্যালঘু সম্প্ৰদায়সমূহৰ কল্যাণৰ বাবে প্ৰযুক্তিচালিত পদক্ষেপসমূহক উৎসাহিত কৰা। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত গুজৰাট টাইটানছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 82 ৰাণত পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষস্থান লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা শুকুৰবাৰে 6-দিনীয়া ভ্ৰমণসূচীৰে সংযুক্ত আৰৱ আমেৰি ৰাষ্ট্ৰ নেডাৰলেণ্ডছ ছুইডেন নৰৱে আৰু ইটালীলৈ যাব। কেন্দ্ৰীয় মন্ত্ৰীসভাই 37,500 কোটি টকা ব্যয় সাপেক্ষে কয়লা আৰু লিগনাইজ গেছীয়কৰণ প্ৰকল্পত অনুমোদন জনাইছে। অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট সমিতিয়ে 2026-27 বিপণন বৰ্ষৰ বাবে 14 বিধ খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্য বৃদ্ধিত অনুমোদন জনাইছে। অহা 21 মে'ৰ পৰা অসম বিধানসভা অধিৱেশন অনুষ্ঠিত হ'ব আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত খুলিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। আধুনিক গীতৰ অনুষ্ঠানত শ্ৰোতাসকললৈ আগবঢ়াইছো সবিতা ডেকাৰ কণ্ঠৰ গীত। শিল্পীৰ কণ্ঠত

শ্ৰোতাসকলে ইমান পৰে আধুনিক গীতৰ অনুষ্ঠানত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰচিত সবিতা ডেকাৰ কণ্ঠৰ গীত দুটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। শ্ৰোতাসকলে একে সময়তে আমাৰ অনুষ্ঠান শুনি আছে নিউজ অন AIR এপ আৰু www.akashbani.gov.in ৱেবছাইটযোগে। প্ৰিয় শ্ৰোতা, এতিয়া সময় হ'ল আপোনালোকৰ প্ৰিয় অনুষ্ঠান হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰ লহৰী শুনাৰ। আৰু আজিৰ অনুষ্ঠানটি সজাই এয়া মাইক্ৰফোনৰ সন্মুখত মই আপোনালোকৰ ৰেডিঅ' বান্ধৱী হিৰণ্যপ্ৰভা দিহিঙীয়া। আশা ৰাখিছোঁ আপোনালোকে য'তেই আছে, য'ৰ পৰাই আমাৰ অনুষ্ঠান শুনি আছে, আপোনালোক নিশ্চয় কুশলে আছে আৰু শান্তিৰে আছে। তেন্তে আহকচোন, পলম নকৰি এই ধুনীয়া সময়খিনি আমি একেলগে পাৰ কৰোঁ গীতৰ মাজেৰে। আৰু আপোনালোকলৈ লৈ আহিছোঁ এমুঠি সুমধুৰ গীত। গীতৰ মাজে মাজে আপোনালোকৰ খবৰ ল'ম, আপোনালোকে আমাক জনাই থাকিব আপোনালোকৰ মনৰ বতৰা। আমাৰ ফোন নম্বৰ 9435053214। পুনৰ কৈছোঁ 9435053214। যদিহে মেছেজ নতুবা হোৱাটছএপ কৰে তেতিয়াহ'লে আপোনাৰ নাম আৰু ঠিকনা লিখি পঠিয়াবলৈ নাপাহৰিব। তেন্তে আহক অনুষ্ঠানৰ প্ৰথমটি গীত শুনো। এয়া সাজন বিনা সোহাগন বোলছবিখনৰ য়াসুদাসৰ কণ্ঠৰ এই গীতটি।

আশা ৰাখিছোঁ শ্ৰোতাসকলে গীতটি শুনি নিশ্চয় ভাল পালে। প্ৰিয় শ্ৰোতা, জীৱনৰ আশাবোৰ হৈছে আমাৰ সকলোৰে বাবে একো একোটা অদম্য শক্তি। আশাই আমাক দুখ হতাশাৰ মাজতো আগুৱাই যাবৰ বাবে প্ৰেৰণা যোগায় বা সাহস দিয়ে। আমি সকলোৱে যিমান আমাৰ জীৱনত নেতিবাচক কথা নাহক, যিকোনো পৰিস্থিতি নাহক, আমি কেতিয়াও কিন্তু আশা এৰি দিব নালাগে। আমি সপোনবোৰৰ বাবে আশা কৰিব লাগে, আমি নোপোৱাবোৰৰ বাবে আশা ৰাখিব লাগে। আমি আশাক লৈয়ে জীৱনটো এখোজ দুখোজকৈ আগুৱাই নিব লাগে। আৰু সপোন সফল কৰাৰ ক্ষেত্ৰত নিশ্চয়কৈ বাধা আহে, সংকেত আহে। এই সকলোবোৰ মনৰ পোহৰেৰে, মানসিক পোহৰেৰে আপুনি নিজৰ বাট নিজেই উজ্বলাই লওক। দেখিব সাহস, আশা আৰু সততাই আপোনাক আপোনাৰ জীৱনৰ বাটত আগবাঢ়ি যাবৰ বাবে নিশ্চয়কৈ সহায় কৰিব। শ্ৰোতাসকলে নিশ্চয় গীতটি শুনি ভাল পালে। আমালৈ কেইবাজনো শ্ৰোতাই ফোন মেছেজ কৰি আমাৰ খবৰ লৈছে, লগতে অনুষ্ঠানটি শুনি ভাল পোৱাৰ কথা জনাইছে। গতিকে এই মুহূৰ্তত আমি তেওঁলোকৰ নাম ক'ব বিচাৰিছোঁ। কাৰ্বি আংলঙৰ পৰা সাধন ইংটিয়ে অনুষ্ঠান শুনি আছে। তেখেতে আমাক মেছেজ কৰিছে যে আপোনাৰ অনুষ্ঠান শুনি ভাল লাগিছে। ধন্যবাদ জনাইছোঁ সাধন ইংটি ডাঙৰীয়া, আপুনি আমাৰ নিয়মীয়া শ্ৰোতা। আজিও অনুষ্ঠান শুনি আপুনি মন্তব্য কৰিছে, ধন্যবাদ জনাইছোঁ। হাই বা, ভালনে আপোনাৰ? মই জানমণি জালুগুটিৰ পৰা কৈছোঁ। মই আপোনালোকৰ সকলো অনুষ্ঠান শুনো, বহুত ভাল লাগে। এইটো অনুষ্ঠান বেছি ভাল লাগে, মোৰ বাকীবোৰো ভাল লাগে কিন্তু এইটো প্ৰিয়। ধন্যবাদ জনাইছোঁ জানমণি জালুগুটিৰ পৰা তুমি কৈছা। তোমাৰ লগত বাৰু আৰু কোন কোন আছে আমাক এই কথাও জনোৱাচোন। আৰু জানমণিয়ে কি কৰে?

জানমণিৰ খবৰ কেনেকুৱা, জানমণিৰ ঘৰত কোন কোন আছে, এই কথাবোৰো আমাক জনাই থাকিবা। আৰু লগতে আমাৰ অনুষ্ঠানটি শুনি ভাল পোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু এটি মেছেজ লৈছোঁ। আমি 2 নং বৰজহাৰ পৰা ৰূপজ্যোতি কলিতা আৰু গৌৰাংগ কলিতাই কৈছোঁ। সুৰ লহৰী আমাৰ বহুতেই প্ৰিয়, বা তুমি প্ৰচাৰ কৰা সুৰ লহৰী অনুষ্ঠানটিলৈ আমি বাট চাই থাকোঁ। পঢ়াৰ মাজতে তুমি প্ৰচাৰ কৰা সুৰ লহৰী অনুষ্ঠানটি শুনি আছোঁ। ধন্যবাদ জনাইছোঁ 2 নং বৰজহাৰ ৰূপজ্যোতি কলিতা আৰু গৌৰাংগ কলিতালৈ। নিশ্চয় দুয়োজন ককাইক ভায়েক, দুয়োজনেই আমাৰ নিয়মীয়া শ্ৰোতা। তোমালোক বাৰু কোন ক্লাছত পঢ়া, আমাক তোমালোকৰ বিষয়ে জনোৱাচোন। ঘৰত কোন কোন আছে আৰু তোমালোকৰ খবৰ কোৱা। ভাল লাগিছে অনুষ্ঠান শুনি আছা, অনুষ্ঠান শুনি থকাৰ কথা জনাইছে আৰু কেইবাজনো শ্ৰোতাই। শ্ৰী গগনজ্যোতি বৰা, 7ম শ্ৰেণী, জাগিয়াল গাঁৱৰ পৰা। বা তুমি কেনে আছা? মই আৰু মা একেলগে অনুষ্ঠান শুনি আছোঁ। হিন্দী গীতৰ অনুষ্ঠানটি শুনি বৰ ভাল লাগে। মই তোমালোকৰ নিয়মীয়া শ্ৰোতা। বা তোমাৰ মাতটো মোৰ বৰ ভাল লাগে। শেষত তোমালোকক নমস্কাৰ জনাই বিদায় লৈছোঁ। ধন্যবাদ জনাইছোঁ জাগিয়াল গাঁৱৰ গগনজ্যোতি বৰা। তোমাৰ মাৰ নামটো লিখি দিব পাৰিবা, তোমাৰ মাৰ নামটো লিখি পঠিয়াবা। আৰু ইমান সুন্দৰকৈ সদায় তুমি অনুষ্ঠান শুনি মন্তব্য কৰা, আমাৰ খুব ভাল লাগে। এইদৰে অনুষ্ঠান শুনি থাকিবা দেই। আৰু এটি মেছেজ লৈছোঁ। নমস্কাৰ হিৰণ্যবা, মোৰ নাম চিণ্টু বৰদলৈ, মই মৰিগাঁও জিলাৰ দুৱনিৰ পৰা কৈছোঁ। আজিৰ অনুষ্ঠান শুনি ভালেই লাগিছে। জুবিন গাৰ্গৰ গীত দুটামান দিলে আৰু বেছি ভাল লাগিব। জুবিন গাৰ্গৰ গীত আমি আপোনালোকক আমাৰ যুৱ তৰংগ অনুষ্ঠান বা অন্যান্য অনুষ্ঠানবিলাকত শুনাই আছোঁ। আৰু এইটো যিহেতু হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান, আমি আজি আপোনালোকলৈ বিশেষভাৱে বাছি লৈ আহিছোঁ কেইটিমান গীত। আশা ৰাখিছোঁ আপোনালোকে আজিৰ গীতকেইটিও শুনি ভাল পাব। মই বৰ্তমান গানকেইটাৰ সুৰ দি আছোঁ, লগতে মই হোমৱৰ্ক কৰি আছোঁ। আৰু যোৱা শনিবাৰে কিৰণ চন্দ্ৰদাই আমাৰ দুৱনি মধ্য ইংৰাজী বিদ্যালয়লৈ আহিছিল, গতিকে হিৰণ্যবা আপুনিও তেখেতৰ লগতে আহিব লাগিছিল। আমি সেইদিনাখন মেলা আছিল, গতিকে হিৰণ্যবা আপুনি ভাত খাই যাব পাৰিলেহেঁতেন। আশা কৰোঁ সকলোৰে ভাল। এই অনুষ্ঠানটো কেতিয়া কেতিয়া দিয়ে জনাবচোন। মই যিদিনাখনে আপোনালোকৰ মাজলৈ আহোঁ, সেইদিনাখনেই সুৰলহৰী অনুষ্ঠানটি আপোনালোকলৈ সজাই আনো। আৰু কিৰণ চন্দ্ৰনাথ নিশ্চয় আপোনালোকৰ স্কুললৈ গৈছিল, স্কুলত হোৱা কথা বতৰা ইতিমধ্যে শ্ৰোতাসকললৈ আগবঢ়াই দিলে। মই কিবা এটা কাৰণত যাব নোৱাৰিলোঁ, নিশ্চয় পৰৱৰ্তী সময়ত যাম। তুমি বাৰু কিৰণদাক মাত লগালানে নাই আমাক জনাবা দেই। ভাল লাগিল তুমি যে আমাৰ কিৰণদাক লগ পালা, গতিকে আমাৰ অনুষ্ঠান শুনি আছা। অনুষ্ঠান শুনাৰ কথা জনাব লাগিছিল সেইদিনাখন, জনাইছানে নাই আমাক জনাই থাকিবা। আৰু এটি মেছেজ লৈছোঁ। শ্ৰদ্ধাৰ কিৰণ চন্দ্ৰ নাথ ডাঙৰীয়া, অতি সুমধুৰ কণ্ঠৰ হিৰণ্যপ্ৰভা দিহিঙীয়াকে প্ৰমুখ্য কৰি আকাশবাণী নগাঁও কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তাই অতি সুন্দৰ, অতি মনোগ্ৰাহী আৰু আমাৰ প্ৰয়োজনীয় বিষয়সমূহ প্ৰচাৰ কৰি আমাৰ লগতে নিশ্চয় আন আন ৰেডিঅ' শ্ৰোতাসকলকো উপকাৰ ঘটাইছে। অনুৰোধ থাকিল সকলোৱে যেন ৰেডিঅ'ৰ নিয়মীয়া শ্ৰোতা হৈ বহু নজনা কথা জানিবলৈ সমৰ্থ হওঁ। মাধৱ মামণি হাজৰিকা, বৰপাথৰী দক্ষিণ সূতাৰগাঁও, ধন্যবাদ জনাইছোঁ আপোনালোক দুয়োজনকে। দুয়োজনলৈ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। এই সময়খিনি আপোনালোকে আমাৰ অনুষ্ঠান শুনি আমাৰ লগত একেলগে পাৰ কৰিছে, আপোনালোকলৈ কৃতজ্ঞতা জনাইছোঁ। নিশ্চয় এতিয়া সকলোৱে নিশাৰ আহাৰৰ বাবে যুঁজা কৰিছে, নহয় জানো? আজিও আৰু আপোনালোকে কি কি ৰান্ধিছে এই কথাবোৰ আমাক জনাই থাকিব। কিন্তু যিহেতু গীতৰ অনুষ্ঠান সুৰ লহৰী, গতিকে আহকচোন অনুষ্ঠানৰ পৰৱৰ্তী গীতটি শুনো। হেপী নিউ ইয়াৰ বোলছবিখনৰ এই গীতটিৰ কণ্ঠশিল্পী শ্ৰেয়া ঘোষাল আৰু অৰিজিৎ সিং।

আপোনালোকে নিশ্চয় এই গীতটি শুনি ভাল পালে। আমালৈ আৰু কেইবাজনো শ্ৰোতাই অনুষ্ঠান শুনি ভাল পোৱাৰ কথা জনাইছে, তেওঁলোকৰ নামো মই ল'ব খুজিছোঁ। 2 নং জলাহৰ পৰা গুঞ্জন মেধিয়ে অনুষ্ঠান শুনি আছে। গুঞ্জন তৃতীয় শ্ৰেণীৰ ছাত্ৰ। গুঞ্জনৰ মা মীনা কেওট আৰু পিতৃ গণেশ মেধি, তেওঁলোকেও অনুষ্ঠান শুনি আছে। লগতে বোধহয় মই মাতৃৰ নামটো ভুলকৈ কৈছোঁ নেকি, কেনেবাকৈ মই ভালকৈ শুনা নাপালোঁ। আপুনি যদি ভাল নেটৱৰ্ক থকা ঠাইত আছে তেতিয়াহ'লে পুনৰ আমালৈ ফোন কৰিব। আপোনালোকৰ পৰিয়ালটিলৈ আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আৰু আজিৰ গীতকেইটি শুনিনো কেনে পাইছে সেই কথাও আমাক জনাই থাকিব। পূব সৰাগাঁৱৰ ৰহাৰ দীপাংকৰ মেধিদেৱে অনুষ্ঠান শুনি আছে। গা সজোৱাৰ পৰা অনিৰুদ্ধ ডেকা আৰু তনুমাই বৰদলৈ, তেওঁলোক আমাৰ নিয়মীয়া শ্ৰোতা। তেওঁলোকেও আজি ফোন কৰি জনাইছে যে অনুষ্ঠানটি শুনি ভাল লাগিছে। জাজৰিৰ পৰা ৰেণু ভূঞা বাইদেৱে অনুষ্ঠান শুনি আছে। বাইদেউ আমাৰ নিয়মীয়া শ্ৰোতা। আশা ৰাখিছোঁ বাইদেউ আপোনালোকে আজিৰ গীতকেইটিও শুনি নিশ্চয় ভাল পাইছে। হোৱাটছএপ যোগে পুনৰ কেইটামান মেছেজ ল'ব খুজিছোঁ। আকাশবাণীৰ সকলো কেন্দ্ৰৰ বৰ ধুনীয়া অনুষ্ঠান প্ৰচাৰ কৰে, শুনি বৰ ভাল লাগে। আকাশবাণী নগাঁও কেন্দ্ৰৰ সৈতে আমি সদায় আছোঁ। আপোনালোকৰ সকলো অনুষ্ঠান সদায় শুনি থাকিম। মই এজন ছাত্ৰ অৰবিন্দ দাস, শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ শিঙৰিৰ কালিস্থানৰ পৰা ধন্যবাদ জনাইছোঁ অৰবিন্দ দাস। এইদৰে আমাৰ অনুষ্ঠান শুনি থাকিবা, মতামত আগবঢ়াই থাকিবা, আমাৰ খুব ভাল লাগিব। আৰু এটা মেছেজ লৈছোঁ। হাই বা, মোৰ খবৰ ভাল। মোৰ লগত মা আছে, মোৰ ঘৰত মোৰ দাদা দুজন আছে আৰু এজনী বা আছে। বা বিয়া হ'ল, ভিনদেউ আৰু এটা ভাগিন আছে। মোৰ লগত মোৰ মায়ে আপোনালোকৰ সকলো অনুষ্ঠান শুনে। মাৰ লগত শুনি শুনি মোৰো ভাল লগা হ'ল সকলো অনুষ্ঠান। ধন্যবাদ জনাইছোঁ তোমাৰ মালৈ। তোমাৰ মাৰ পৰাই নিশ্চয় তুমি হেঁপাহত আগ্ৰহত মাৰ লগত অনুষ্ঠান শুনি শুনি ৰেডিঅ'টোকো তোমাৰ বন্ধু হিচাপে গঢ়ি লৈছা, নহয় জানো? আৰু আজিৰ দিনত ৰেডিঅ' শুনা আৰু ৰেডিঅ'ক বন্ধু হিচাপে বাছি লোৱাটো খুবেই ভাল লগা কথা আৰু খুব ডাঙৰ কথা। গতিকে তোমাৰ মালৈ আমি সেৱা জনাইছোঁ, তোমালৈও আমি শুভেচ্ছা জনাইছোঁ। দীপা দাসে অনুষ্ঠান শুনি আছে। কিৰণ চন্দ্ৰ নাথ ডাঙৰীয়া আৰু হিৰণ্যপ্ৰভাৰ অনুষ্ঠান শুনি ভাল লগাৰ কথা জনাইছে। আৰু গীতটি শুনিব, গীত এটাৰ কথা জনাইছে। আমি গীতটি নিশ্চয় আপুনি বিচৰা গীতৰ অনুষ্ঠানত আমি আগবঢ়াম, যিহেতু সুৰলহৰি অনুষ্ঠানটিত আমি গীত নিজে আপোনালোকলৈ লৈ আহোঁ। গতিকে আমি লৈ অহা গীতকেইটিহে আপোনালোকলৈ আগবঢ়াওঁ। পিথিৰাজে কৈছোঁ, লিখি পঠিয়াইছে পিথিৰাজে। পিথিৰাজে কৈছোঁ, মই পঢ়িও আছোঁ আৰু গানো শুনি আছোঁ। মই ক্লাছ 4ত পঢ়োঁ। আপোনালোকৰ গানবোৰ শুনি খুব ভাল লাগে। ধন্যবাদ জনাইছোঁ পিথিৰাজ। পিথিৰাজ আমাৰ নিয়মীয়া শ্ৰোতা। পিথিৰাজলৈ মৰম জনাইছোঁ। আৰু কেইবাটাও মেছেজ লৈছোঁ। নমস্কাৰ বাইদেউ, মই সুৰজ ইংটি মৰিগাঁও জিলাৰ দাপনিবৰি গাঁৱৰ পৰা আপোনাৰ অনুষ্ঠান শুনি আছোঁ। ধন্যবাদ, আপুনি আমাৰ নিয়মীয়া শ্ৰোতা। আজি দুদিনমানৰ পাছত আপোনাৰ মই মেছেজ লৈছোঁ, খুব ভাল লাগিল আপোনাৰ মেছেজ দি পাই। হাই বা, কি খবৰ আপোনাৰ? মোৰ নাম অৰ্ণৱ পাটৰ, পাপা আৰু বৰমা আছে, অনুষ্ঠান শুনি আছে। মোৰ মাৰ নাম মনু পাটৰ, পাপাৰ নাম হৰিকান্ত পাটৰ। আৰু আমাৰ মায়ে আজি কঁঠাল চব্জি বনাইছে আৰু কচু বনাইছে। সঁচাকৈ বতৰৰ এই শাক পাচলিবিলাক বতৰত খোৱাৰ আমেজেই সুকীয়া। এষাৰ কথাও আছে নহয় বোলে, কচু ওলাওঁতে খাবা আৰু সোমাওঁতে খাবা। কচু শাকৰ আঞ্জা বাৰু সকলোৱে কিহৰ কিহৰ লগত খাই ভাল পায়, লগত কেইটামান কণ বিলাহী হ'লেতো কথাই নাই, নহয় জানো? মোৰ এতিয়াই কিন্তু জিভাৰ পানী ওলাই গৈছে দেই অৰ্ণৱ, খুব ভাল লাগিল জানি। ধন্যবাদ জনাইছোঁ। হাই বা, মৰিগাঁৱৰ দণ্ডুৱাৰ হালধিবাৰী গাঁৱৰ পৰা কৈছোঁ। আপোনালোকৰ ভালনে? আপোনাৰ অনুষ্ঠান শুনি বৰ ভাল লাগে। মই ভায়লিনা দাস আৰু মা নীলু দেৱী, আইতা অৰুণ নাথ, দাদা সীমান্ত নাথ, ভণ্টি ৰশ্মি দেৱী, সকলো একেলগে বহি আপোনাৰ অনুষ্ঠান শুনি আছোঁ। ধন্যবাদ জনাইছোঁ। আতি গানৰো আমালৈ অনুৰোধ প্ৰেৰণ কৰিছে, নিশ্চয় অনুৰোধটি আমি সাঁথৰি অনুষ্ঠানত আপোনালৈ ৰাখিম। ধন্যবাদ জনাইছোঁ। আৰু পৰিয়ালটিয়ে একেলগে অনুষ্ঠান শুনি আছে, তাতকৈ আৰু ডাঙৰ কথা

হ'ব পাৰে। আপোনালোকৰ পৰিয়ালটো যিহেতু একেলগে আছে, এই মুহূৰ্তখিনিত এখন ছেলফি মাৰি বা ভিডিঅ' এটা কৰি আমালৈ পঠিয়াই দিয়কচোন, আমাৰ খুব ভাল লাগিব। নমস্কাৰ বা, মই এতিয়া ৰেডিঅ' শুনি আছোঁ, মোৰ নাম উমংগ হয়, মই এতিয়া এটা গান শুনি ভাল লাগিছে, ধন্যবাদ জনাইছোঁ। তেওঁ আমাৰ নিয়মীয়া শ্ৰোতা, আৰু কেইটামান মেছেজ আছে আমি লৈ থাকিম, কিন্তু যিহেতু গীতৰ অনুষ্ঠান আপোনালোকলৈ গীত আগবঢ়াবই লাগিব, যিহেতু আপোনালোকে গীত শুনিবৰ বাবেই ৰৈ আছে, গতিকে আহকচোন তাজমহল বোলছবিখনৰ লতা মংগেশকাৰ আৰু মহম্মদ ৰফিকৰ কণ্ঠৰ এই গীতটি শুনি এই ধুনীয়া সময়খিনি একেলগে পাৰ কৰোঁ।

শ্ৰোতাসকলে সুৰলহৰী অনুষ্ঠানটি শুনি আছে হিৰণ্যপ্ৰভাৰ সৈতে। প্ৰিয় শ্ৰোতা, আমি জীৱনৰ আশা আকাংক্ষাৰ কথা পাতি আছিলোঁ। আমি সকলোৱে জীৱনক ভাল পাওঁ, নহয় জানো? আৰু যদিহে জীৱনক ভাল পাওঁ, তেতিয়াহ'লে মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, তেন্তে কেতিয়াও সময়ৰ অপব্যৱহাৰ নকৰিবা, কাৰণ জীৱন সেই বস্তুৰেই গঢ়া। জীৱন নিজস্ব ৰং ৰূপৰ মহিমাৰে ধাৱবান হৈ বৈ থাকে, ঠিক একো একোটা গীতৰ দৰে, নদীৰ দৰে। জীৱনৰ গতি কেতিয়াও কাৰোৰে বাবেই ৰৈ নাথাকে। জীৱন বাটত বুটলা সুখ দুখবোৰ আমি আশা কৰোঁ, আশা কৰাৰ দৰে কেতিয়াবা পাওঁ আৰু কেতিয়াবা নেপাওঁ, আৰু কেতিয়াবা হাতত পায়ো আমি হেৰুৱাই পেলাওঁ। তথাপি নোপোৱাকৈ থকাতকৈও পাই হেৰুৱাৰ বেদনা কিন্তু তাতকৈও বেছি। মনবোৰ কেতিয়াবা যন্ত্ৰণাৰে পিষ্ট হৈ থাকে, আৰু সেই যন্ত্ৰণাবোৰ, সেই দুখবোৰ, সেই কষ্টবোৰ মানুহৰ জীৱনৰ চিৰন্তন সত্য। য'তেই নাথাকক কিয়, মানুহে ইয়াৰ পৰা কেতিয়াও মুক্ত হ'ব নোৱাৰে। কিন্তু সেইবুলিয়েই আমি জানো ৰৈ যাম, আমি জানো থমকি ৰ'ম, মুঠেই নৰম।

কৰ্মত ব্যস্ত থাকি পাহৰি পেলাম আমি নোপোৱাৰ বেদনাবোৰ, আৰু জীৱনক ভাল পাবলৈ শিকিম আৰু বিশ্বাস ৰাখিম নোপোৱাবোৰ নিশ্চয়কৈ এদিন আহিব, নিতান্তই এদিন আমি সুখী হ'ম। আৰু সুখৰ সংজ্ঞা জানো আমি কিবা এটা আকাৰ বস্তুৰে, কিবা এটা সংখ্যাৰে আমি বৰ্ণনা কৰিব পাৰোঁ? সুখ কি? সুখ জানো অনুভৱ নহয়, আৰু সেই অনুভৱৰ ৰঙত ৰঙীন হ'বলৈ আমি নিজেই চেষ্টা কৰিব লাগিব। যি আছে আমি তাতেই সুখী হ'ব পাৰিব লাগিব, পৃথিৱীখনক ভাল পাব পাৰিব লাগিব, প্ৰকৃতিক ভাল পাব লাগিব। আপুনি বা তুমি ফুলো নুফুলোকৈ থকা ফুলৰ কলি এটি দেখি সুখী অনুভৱ কৰিব লাগিব। আকাশৰ তৰা জোনবাই চাই আমি সুখী হ'ব লাগিব। নিশ্চয়কৈ আমি এইদৰেই জীৱনক ভাল পাবলৈ শিকিব লাগিব। আৰু মই বিশ্বাস কৰোঁ যে আমাৰ শ্ৰোতাসকল সকলোৱে জীৱনৰ প্ৰেমিক, সকলোৱে নিজৰ জীৱনটোক ভাল পায়। আৰু আমি সকলোৱে আশাবাদী যে আমি নোপোৱাবোৰ, আমি সপোন দেখাবোৰ, আমি সকলোৱে নিশ্চয় এদিন আমাৰ আত্মমৰ্যাদা, আমাৰ কষ্টৰে আমি নিজৰ বাবে, আমি দহৰ বাবে, দেশৰ বাবে কঢ়িয়াই আনিম। নিশ্চয়কৈ আপোনালোকে আজিৰ অনুষ্ঠানটি শুনি ভাল পাইছে। আমি সকলোৱে জীৱনত সপোন দেখোঁ, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় জীৱনৰ লক্ষ্য এটা বাছি লয়, আৰু সেই লক্ষ্যত উপনীত হ'বৰ বাবেই আমি অহৰহ কষ্ট কৰোঁ। আমি অনুৰোধ জনাইছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক, তেওঁলোকে বাৰু নিজৰ জীৱনটোক লৈ কি সপোন দেখিছে, ভৱিষ্যতে কি হোৱাৰ কল্পনা কৰিছে, এই কথাবোৰ আমাৰ লগত ভাগ বতৰা কৰিবলৈ। আমাৰ অনুষ্ঠান শুনি থকাৰ কথা বহুকেইজন শ্ৰোতাই জনাইছে। বৰজহাৰ পৰা ৰঞ্জিত বৰাদেৱে ফোন কৰিছে আৰু তেওঁলোকে আমাৰ আকাশবাণী নগাঁৱৰ বাবে এটি অনুষ্ঠান আয়োজন কৰাৰো দিহা কৰিছে। তেওঁলোকে আমাক যোগাযোগ কৰিছে, আমাৰ কিন্তু খুব ভাল লাগিছে। ধন্যবাদ জনাইছোঁ ৰঞ্জিত বৰা ডাঙৰীয়া, আপোনাৰ প্ৰচেষ্টাৰ আমি সঁচাকৈয়ে শলাগ লৈছোঁ। গান্ধীবুৰী দগাঁৱৰ পৰা ইলাদেৱী বাইদেৱে অনুষ্ঠান শুনি আছে, আৰু কেইবাজনো শ্ৰোতাই অনুষ্ঠান শুনি আছে। বা তোমালোকে এদিন আমাৰ স্কুললৈ আহিবা, দক্ষিণপাট হায়াৰ ছেকেণ্ডেৰী স্কুললৈ, নিশ্চয়কৈ যাম। শ্ৰী গগন বৰা, ধন্যবাদ জনাইছোঁ গগন, আমি নিশ্চয়কৈ এইটো মাহতে যাবলৈ চেষ্টা কৰিম দেই, তোমাক লগ পাম, ভাল লাগিব। বা মই জানমণি, বহুত ভাল লাগিছে গানকেইটা, এনেকৈয়ে ভাল লগা গানবোৰ শুনাই থাকিব। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আমাৰ এইদৰে আমাৰ অনুষ্ঠান শুনি আমাক অনুপ্ৰাণিত কৰি থকাৰ বাবে। মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ পৰা টিনাৰাণী দেৱীয়ে শুনি আছোঁ বুলি জনাইছে, ধন্যবাদ জনাইছোঁ। হাই বা, মই হৰাগাঁৱৰ পৰা কৈ আছোঁ ৰিণ্টুৱে। মই নগাঁও ৰেডিঅ'ৰ 1995 চনৰ পৰাই শুনি আছোঁ, বহুত বহুত ভাল পাওঁ, ধন্যবাদ জনাইছোঁ, মোৰ কাৰণে কিবা এটা লগাই দিব। ধন্যবাদ জনাইছোঁ আপোনালৈ এই গীতটি, ঋতু আপোনালৈ আমাৰ অনুষ্ঠানৰ পৰৱৰ্তী গীতটি আপোনালৈ আগবঢ়াম, আপুনি আশা ৰাখিছোঁ শুনি ভাল পাব। আৰু কেইবাজনো শ্ৰোতাই অনুষ্ঠান শুনি আছে। হাই হিৰণ্য বা, কেনে খবৰ? এই অনুষ্ঠানটি শুনি ভাল লাগে, তোমাৰ কথাই শ্ৰোতাক মুগ্ধ কৰি ৰাখে, সফলতা কামনা কৰিছোঁ, ধন্যবাদ জনাইছোঁ। আপোনাৰ নামটোহে লিখি নপঠালে, বোধহয় মনীষা বৰা বাইদেউ। মনীষা বৰা বাইদেউ আমাৰ নিয়মীয়া শ্ৰোতা, ধন্যবাদ জনাইছোঁ। আৰু আমাৰ খবৰো ভাল, আপোনাৰ খবৰো নিশ্চয় ভাল। আৰু আৰু কেইবাজনো শ্ৰোতাই অনুষ্ঠান শুনি থকাৰ কথা জনাইছে, আমি আপোনালোকক জনাই থাকিম। তেন্তে আহক অনুষ্ঠানৰ এইবাৰৰ গীতটি একেলগে শুনো। মুকদ্দৰ কা সিকদ্দৰ বুলছবিখনৰ কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি।

এই সুন্দৰ গীতটি শুনি নিশ্চয় আপোনালোকে ভাল পাইছে আৰু সময়েও ইংগিত দি আছে অনুষ্ঠান সামৰিবৰ বাবে। আপোনালোকৰ লগত কথা পাতি থাকোঁতে, গীত শুনি থাকোঁতে সময়বোৰ কেনেকৈনো পাৰ হৈ যায় গমকেই পোৱা নাযায়। আৰু বহুকেইজন শ্ৰোতাই অনুষ্ঠান শুনি থকাৰ কথা জনাইছে। সময় থাকোঁতে মই তেওঁলোকৰ নামসমূহ কৈ দিছোঁ। হুজাইৰ পৰা আব্দুল মুছা মুছাব্বিৰে অনুষ্ঠান শুনি আছে। চুমকি কুমাৰীয়ে তেখেতৰ মা দেউতাৰ লগত অনুষ্ঠান শুনি আছে। চুমকি হয়তো চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী, ধন্যবাদ জনাইছোঁ চুমকি। কামপুৰৰ পৰা দিলীপ চন্দ্ৰ কলিতাদেৱে অনুষ্ঠান শুনি আছে। ডুমডুমীয়া সত্ৰৰ পৰা মৃদুল নাথ আৰু বৰহমপুৰৰ পৰা প্ৰিয়া বৰা, তেওঁলোক আমাৰ নিয়মীয়া শ্ৰোতা। আটাইকেইজনলৈ আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোকে আমাৰ অনুষ্ঠান শুনি ভাল পাইছে। এইদৰে আমালৈ আপোনালোকে অনুষ্ঠান শুনি আপোনালোকৰ মন্তব্য আৰু দিহা পৰামৰ্শসমূহ প্ৰেৰণ কৰি থাকিব। হাই বা, মই দেৱাশ্ৰী দেউৰীয়ে কামপুৰ জৰাবাৰীৰ পৰা কৈ আছোঁ। মই যিহেতু থিয়েটাৰ কৰোঁ, গতিকে এনেই থকা সময়ত মা পাপাৰ লগত ৰেডিঅ' শুনো। ধন্যবাদ জনাইছোঁ, তুমি যিহেতু থিয়েটাৰ কৰা, মানে নাটক কৰা, নাটকৰ লগত জড়িত, গতিকে খুব প্ৰতিভাৱান ছোৱালী নিশ্চয়, ধন্যবাদ জনাইছোঁ। নগাঁৱৰ আমচৰিৰ বৰালিমাৰীৰ পৰা কৈছোঁ, আপোনালোকৰ সাতখৰি অনুষ্ঠান শুনিও ভাল লাগে। মোৰ নাম জুলি ডেকা, ধন্যবাদ জনাইছোঁ। আমাৰ বিভিন্ন অনুষ্ঠান শুনি এইদৰে আপোনালোকে মন্তব্য প্ৰেৰণ কৰি থাকিব আৰু আমালৈ চিঠি লিখি থাকিব, আমাৰ ভাল লাগিব। আশা ৰাখিছোঁ সাতখৰি অনুষ্ঠানটিৰ লগতে আপোনালোকে আমাৰ অন্যান্য অনুষ্ঠানবিলাকো শুনিব, মন্তব্য কৰিব। আজিৰ সুৰলহৰী অনুষ্ঠানটি ইমানতে মই হিৰণ্যপ্ৰভাই সামৰিছোঁ আৰু খন্তেক পাছতে আপোনালোকে বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশাআঠ বজাৰ মুখ্য বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অহা 21 মে'ৰ পৰা বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনত নৱনিৰ্বাচিত বিধায়কসকলৰ শপতগ্ৰহণ তথা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব বুলি আজি ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠকত সিদ্ধান্ত লোৱা হয়। কেন্দ্ৰীয় মন্ত্ৰীসভাই 37,500 কোটি টকা ব্যয় সাপেক্ষে কয়লা আৰু লিগনাইট গেছীয়কৰণ প্ৰকল্পত অনুমোদন জনাইছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক স্বাৱলম্বিতা আৰু দায়িত্বশীল ৰাষ্ট্ৰ গঠনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৰাজ্যত ইন্ধন সংৰক্ষণ আৰু বহনক্ষম জীৱন ধাৰণৰ প্ৰসাৰৰ উদ্দেশ্যে এলানি ব্যৱস্থা ঘোষণা কৰিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। পদ্মশ্ৰী সন্মানেৰে সন্মানিত বীৰুবালা ৰাভাৰ পুণ্যতিথি উপলক্ষে আজি ৰাজ্যজুৰি অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস পালন কৰা হয়। মণিপুৰৰ কাংপকপি জিলাত আজি অচিনাক্ত বন্দুকধাৰীৰ গুলীচালনাত 3 অসামৰিক লোকৰ মৃত্যু হোৱাৰ লগতে আন 4 লোক আহত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বৰষুণৰ বাবে খেলখন কিছু পলমকৈ আৰম্ভ হ'ব। এতিয়া মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।

0: 1.7 মেগাহার্জত এয়া আকাশবাণী নগাঁও। আগবঢ়োৱা হৈছে পৰিয়াল কল্যাণ অনুষ্ঠানটি। শ্রোতাসকললৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰা হৈছে পৰিয়াল কল্যাণ অনুষ্ঠান।
1: নমস্কাৰ, আজিৰ পৰিয়াল কল্যাণ অনুষ্ঠানত আছে মৰিগাঁও জিলাৰ উদৰিৰ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডক্টৰ নয়নজ্যোতি বৰদলৈৰ সৈতে হোৱা কথা বতৰা, আৰু লগতে আছে এই স্বাস্থ্য কেন্দ্ৰৰ এগৰাকী স্বাস্থ্যকৰ্মী দীপালী দাসৰ সৈতে হোৱা আন এটি কথোপকথন। উদৰি স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসকে এই অঞ্চলত কেনেধৰণৰ স্বাস্থ্যসেৱা আগবঢ়াই আহিছে? এই অঞ্চলত যক্ষ্মা, কুষ্ঠৰোগ বা ড্ৰাগছ HIV ছবিখন কেনেধৰণৰ? এই প্ৰসংগতে আমি চিকিৎসকৰ লগত কথা পাতিছিলোঁ। তেখেতে আমাক এইদৰে কৈছিল।
2: হয় হয়, নমস্কাৰ, মোৰ নাম ডক্টৰ নয়নজ্যোতি বৰদলৈ।
3: হয়, আপুনি কিমান দিন ধৰি ইয়াতে স্বাস্থ্যসেৱা আগবঢ়াইছে?
2: হয় হয়, মই যোৱা আপোনাৰ 3 বছৰৰ পৰা ইয়াতে আপোনাৰ চিকিৎসা সেৱা আগবঢ়াই আছো। হয়
3: হয়, আপোনাৰ অভিজ্ঞতাও বহুত। ইয়াত সাধাৰণতে আপুনি দৈনন্দিন কেনেধৰণৰ ৰোগীৰ লগত কথা বতৰা পাতে আপুনি?
2: হয় হয়, আমাৰ ইয়াতে একচুৱেলি আপোনাৰ আমাৰ হস্পিটেলটো এটা প্ৰাইমেৰী হেলথ চেণ্টাৰ হয়, ঠিক আছে। এটলিষ্ট আপোনাৰ 27,000 পপুলেশ্যনৰ মানে কেন্দ্ৰ কৰি আপোনাৰ আমাৰ চিকিৎসালয়খন হয় মানে আছে ইয়াতে। আপোনাৰ ইয়াতে ডেইলি আপোনাৰ কমেও 50-60 পেচেণ্ট হয়। ইয়াতে প্ৰায়ভাগ আমি প্ৰাইমেৰী যোনবোৰ আপোনাৰ চিকিৎসা হয় আৰু, সেইবোৰ যেনেধৰণৰ আপোনাৰ বিভিন্ন ধৰণৰ প্ৰেগনেঞ্চি কেছবোৰ আহে, ঠিক আছে। আৰু ওচৰতে যেনেকৈ আপোনাৰ এটা ইম্পৰ্টেণ্ট ৰাস্তাই আছে আপোনাৰ ভৰাগাঁও ৰাস্তা, হয়, দুৰ্ঘটনাগ্ৰস্ত আপোনাৰ পেচেণ্টবোৰো আহে। আৰু লগতে আপোনাৰ আমাৰ ইয়াতে 24 ঘণ্টা আপোনাৰ ডেলিভাৰী চাৰ্ভিচটো হয়, তো সেইকাৰণে আপোনাৰ প্ৰেগনেঞ্চিৰ কাৰণে ডেলিভাৰী, নৰ্মেল ডেলিভাৰী কেছবোৰো আহে। আৰু তাৰ বাহিৰেও বিভিন্ন যেনেধৰণৰ ৰোগ থাকে, যেনেকুৱা টিপ হয়।
3: তাৰ বাহিৰেও বুলি কওঁতে আৰু এটা কথা সংযোগ কৰিব পাৰি, ধৰক যক্ষ্মাৰ সজাগতা 24 মাৰ্চ, ঠিক তেনেকৈ 30 জানুৱাৰী আমাৰ লেপ্ৰচি এৱাৰনেছ কেম্প, HIV কথা থাকেই, এই ক্ষেত্ৰত কি ক'ব? মই যদি এইবাৰ কওঁ যক্ষ্মাৰ ক্ষেত্ৰত কেনেকুৱা?
2: হয় হয়, আমাৰ এনেই নৰ্মেলি আমাৰ যোনটো হস্পিটেল য'ত অৱস্থিত ইয়াত প্ৰায়ভাগ আমাৰ গাঁৱলীয়া জেগা হয়নে, তো সেইকাৰণে আপোনাৰ মানিপুৰ নামৰ যোনটো এটা অঞ্চল আছে তাতে আপোনাৰ যক্ষ্মা কেছবোৰ মানে অলপ বেছিকৈ হয় কম্পেৰেটিভলি। তো সেইটো হিচাপত আমাৰ ডিষ্ট্ৰিক্টৰ পৰা যিখিনি মানে ইনিচিয়েটিভ ল'ব লাগে সেইখিনিতো লৈছে। ইয়াৰ লগতে আমাৰ লেবৰেটৰীটো আছে, লেবৰেটৰী সুবিধা আছে আপোনাৰ, কিন্তু লেবৰেটৰী সুবিধা থাকিও চব সুবিধা আছে কিন্তু লেবৰেটৰী টেকনিচিয়ানৰ অভাৱ হয়, আমাৰ মেন পাৱাৰ অভাৱ হয়। তো সেইটো কাৰণে আপোনাৰ যিখিনি পৰীক্ষা হ'ব লাগে মানে সেইখিনি ভালকৈ হোৱা নাই, সেইকাৰণে আপোনাৰ চিভিল হস্পিটেললৈ যাব লগা হয়। কিন্তু তাৰ বাহিৰেও যক্ষ্মাৰ কাৰণে আপোনাৰ দৰৱ হওক বা এইবোৰ আমাৰ ইয়াতে উপলব্ধ হয়।
3: আৰু আমাৰ চিকিৎসালয়লৈ আহিলে আমি কথাৰ প্ৰসংগত সেইটো কথা ক'ব পাৰোঁ পেচেণ্টজনক, আমাৰ আশাসকলে ক'ব পাৰে, আমাৰ ANMসকলে ক'ব পাৰে, বা এইটো অতিকৈ গুৰুত্বপূৰ্ণ নহয় জানো? আৰু লেপ্ৰচিৰ ক্ষেত্ৰত কি কৰিলে যে কুষ্ঠৰ ক্ষেত্ৰত?
2: আমাৰ কুষ্ঠৰোগৰ ক্ষেত্ৰত যোৱা বছৰে আমাৰ মানে লেপ্ৰচিৰ কাৰণে কেম্পেইন হৈছে আমাৰ গোটেই ডিষ্ট্ৰিক্টতে হৈছে। তো এইটোত আপোনাৰ আমাৰ যোনবোৰ চেক্টৰ লেভেলত আমাৰ আশা বাইদেউবোৰ থাকে ফিল্ড লেভেলত, গ্ৰাছৰুট লেভেলত, তো তেওঁলোকে ঘৰে ঘৰে গৈ আপোনাৰ লেপ্ৰচি ছাছপেক্টেড যোনবোৰ আপোনাৰ কেছ দেখিছে আৰু তেওঁলোকে পৰীক্ষা কৰে, আৰু যদি এনেকুৱা পায় যে লেপ্ৰচি মানুহজনৰ হ'ব পাৰে বা আপোনাৰ মানে চিমটম চাইনবোৰ চাই পেলাই তেওঁলোকে আমাৰ হস্পিটেললৈকে পঠিয়ায়। আৰু সেইটো হিচাপত আমাৰ যদি এনেকুৱা লাগে যে এইটো লেপ্ৰচি হ'ব পাৰে, সেইটো কাৰণে আমি কনফাৰ্মেশ্যনৰ কাৰণে আমি চিভিল হস্পিটেললৈ পঠোৱা যায়। আৰু যদি লেপ্ৰচি কনফাৰ্মো হয় তেতিয়াহ'লে তেওঁক আমি বিনামূলীয়াকৈ আমাৰ সুবিধাখিনি আমাৰ ইয়াতে উপলব্ধ হয় বা ডিষ্ট্ৰিক্টৰ আমাৰ লেপ্ৰচি চেণ্টাৰ থাকে, তো তেওঁলোকে আমাক আমাৰ লগত মানে কনচাল্ট কৰি পেলাই দৰৱবোৰ তেওঁলোকে ৰেগুলাৰকৈ খাই থাকে।
3: হয়, HIV ক্ষেত্ৰত কেনেকুৱা ইয়াতে? কিমান আপুনি তেনেকুৱা HIV পেচেণ্ট পায়, তেওঁলোকৰ হয়তো নাম ঠিকনা লুকুৱাই ৰাখিবলগীয়া হয়, এই ক্ষেত্ৰত কি ক'ব?
2: HIV ইমান বেছি ইমান ইয়াতে হেৰি মই দেখা নাই এতিয়ালৈকে।
3: আৰু HIV ক্ষেত্ৰত এজন ব্যক্তিয়ে তেওঁৰ নিজৰ ষ্টেটাছটো জানিবলৈ আহিব লাগিব, কাৰণ তেওঁ HIV আছে নাই আপুনি মানুহটো দেখিলেতো ক'ব নোৱাৰে।
2: এনে আপোনাৰ আমাৰ HIVৰ কাৰণে আমাৰ নৰ্মেলি যোনবোৰ প্ৰেগনেঞ্চি কেছ থাকে ৰুটিনলি আমাৰ HIVৰ কাৰণে পৰীক্ষাবোৰ এইবোৰ হৈয়ে থাকে। কিন্তু তাৰ বাহিৰেও কেতিয়াবা এনেকুৱা ছাছপেক্ট থাকিলে আমি HIVৰ কাৰণে টেষ্ট কৰোৱে, কিন্তু আজিলৈকে মই তেনেকুৱা ইমান পোৱা নাই বাৰু।
3: গৰ্ভৱতী মহিলাক কৰিবই লাগে,
2: এইটো কম্পালচৰিলি আপোনাৰ গৰ্ভৱতী মহিলাবিলাকক কৰিবই লাগে, আমি কৰা যায় সেইটো ডেইলি কৰা যায় আহিলে।
3: আৰু আপোনালোকে কেতিয়াবা বিদ্যালয়ত গৈ বিনামূলীয়া স্বাস্থ্যসেৱা সজাগতামূলক কি কৰে আপোনালোকে? ধৰক
2: হয় আমাৰ এনে আমাৰ হস্পিটেলৰ আণ্ডাৰতে আপোনাৰ আমাৰ চিকিৎসা

0: কর্মী যিমানবোৰ আছে তেওঁলোকৰ মানে ডেইলি আমাৰ সপ্তাহত বুধবাৰে বুধবাৰে ৰুটিন ইমিউনাইজেশ্যন ভেকচিনেশ্যন কেম্প হয়, আপোনাৰ ফিল্ড লেভেলতো হয়, আপোনাৰ আমাৰ হস্পিটেলতো হয়। তেওঁলোকে আমাৰ ওচৰৰ হস্পিটেল মানে যোনবোৰ আমাৰ হেৰি থাকে অংগনবাদী কেন্দ্ৰ হ'ব পাৰে, ঠিক আছে, তাতে গৈ পেলাই আপোনাৰ নৰ্মেলি তেওঁলোকে সজাগতামূলক শিবিৰো পাতে, লগতে আপোনাৰ ভেকচিনেশ্যন কেম্পেইনটো চলায়। তাতে আপোনাৰ প্ৰেগনেঞ্চি মানুহ থাকে আৰু ডিফাৰেণ্ট ডিফাৰেণ্ট এজ গ্ৰুপৰ মানুহবোৰক মানে চিকিৎসাৰ ক্ষেত্ৰত মানে হেৰিবোৰ দেখায়। আৰু লগতে এতিয়া আপোনাৰ বৰষুণৰ ছিজন, এইখিনি সময়ত আপোনাৰ মেলেৰিয়া ডেংগি এইবোৰ বেমাৰো মানে বেছি প্ৰাদুৰ্ভাৱ ইয়াত বেছিকৈ হয় কেতিয়াবা কেতিয়াবা। তো আমাৰ ছেক্টৰ লেভেলৰ আমাৰ যোনবোৰ আমাৰ স্বাস্থ্যকৰ্মী থাকে, তো তেওঁলোকে লগত কিটবোৰ লৈয়ে থাকে, মানে তেওঁলোকে ৰেপিড টেষ্ট বা এইবোৰ কৰি থাকে। আৰু তাৰ বাহিৰেও বিভিন্ন সময়ত আমাৰ স্বাস্থ্য বিভাগৰ পৰা মানে বিভিন্ন ধৰণৰ শিবিৰ হওক বা কিবা কিবি পাতি থাকে, আমি সেইটো ৰেগুলাৰলি কৰিয়ে থাকোঁ আৰু।
1: আৰু আজি আপুনি আমাৰ আকাশবাণীৰ মাধ্যমত আপুনি আমাৰ শ্ৰোতাসকলক ৰাইজক কি ক'ব?
0: হয় হয়, মই ৰাইজবিলাক ৰাইজক এইটোৱে ক'ব বিচাৰোঁ যে আজিকালি আমাৰ গাঁৱলীয়া অঞ্চলবিলাকত আপোনাৰ মানুহৰ যোনটো স্বাস্থ্যৰ প্ৰতি সজাগতা বা এইবোৰ ইমান বেছি এটা নাথাকে। তো সেইটো কাৰণে মানুহক মই এইটোৱে মানে পৰামৰ্শ দিম যে তেওঁলোকে স্বাস্থ্যৰ বিষয়টো মানে অলপ নিজে সাৱধান বা সজাগতা হ'ব লাগে। যেনেকে আপোনাৰ আজিকালি জেই বা ডেংগি এইবোৰ বেছি আপোনাৰ হৈ আছে, মানে
1: মেলেৰিয়া
0: হয় মেলেৰিয়া। তো সেইকাৰণে নিজৰ পৰিৱেশবোৰ পৰিচ্ছন্ন কৰি মানে চাফ চিকুণ কৰি ৰাখিব লাগে, ঠিক আছে। তাৰ বাহিৰেও হয় তাৰ বাহিৰেও মানে দৰৱ যধে মধে গৈ ফাৰ্মাচীত হওক বা নিজে কিনি খাব নালাগে, এটলিষ্ট কিবা যদি অসুবিধা হয় চিকিৎসকৰ আপোনাৰ ওচৰৰ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে, মই সেইটোৱে ক'ব বিচাৰোঁ।
1: আৰু আমাৰ তাতে আৰু দুটামান কথা সংযোগ কৰিব পাৰি, আৰু যদি গাঁৱত সজাগতামূলক সভা পাতে তেতিয়া আপোনাক যোগাযোগ কৰিব পাৰে, বাতৰনাট কৰি মানুহক সজাগ কৰিব পাৰে। আপোনালোকে নিশ্চয় নহয় গাঁৱত কোনোবাই যদি ভাবে যে আমাৰ গাঁৱত বাতৰনাটৰ দৰকাৰ হৈছে, গাঁওখনত এনেকুৱা বেমাৰৰ প্ৰাদুৰ্ভাৱ হৈছে, খোৱা পানীৰ কথাই আমাৰ বহুতে হয়তো নাজানে, যধে মধে পানী খাই দিয়ে, এনেকুৱা কথাৰ পৰা বেমাৰ হ'ব পাৰে। আৰু মেলেৰিয়াৰ ক্ষেত্ৰত দেখা যায় যে ইয়াত হয়তো কোনো এজন ব্যক্তিৰ মেলেৰিয়া হোৱা নাই, কিন্তু তেওঁ বাহিৰত কেৰেলাত কাম কৰি আহি ইয়াত মেলেৰিয়াটো লৈ আহে। তেনেকুৱা ক্ষেত্ৰতো বাহিৰৰ পৰা অহা মানুহক কেতিয়া স্বাস্থ্য পৰীক্ষা কৰে?
0: মানে বাহিৰৰ পৰা যেতিয়া তেওঁলোকে আহে, তেওঁলোকৰ যদি জ্বৰ বা তেনেকুৱা হয় বা ৰিচেণ্ট হিষ্ট্ৰি তেওঁলোকে দিয়ে, তেওঁলোকৰ যদি জ্বৰ হৈ আছে বা ইয়াৰ পৰা আহিছে মানে যোনবোৰ মেলেৰিয়া এণ্ডেমিক এৰিয়া তাৰ পৰা যদি আহে, তেওঁলোকক লগতে পৰীক্ষা কৰা যায়। আৰু পৰীক্ষা কৰাৰ পিছত যদি মেলেৰিয়া ধৰা পৰা যায় তেতিয়াহ'লে তেওঁলোকক মানে বিনামূলীয়াকৈ চিকিৎসাটো ঘৰতে উপলব্ধ কৰা যায়। আমাৰ মেলেৰিয়া ক্ষেত্ৰ কৰ্মী থাকে, বাইদেউহঁত থাকে, তো বাইদেউহঁতে কণ্টিনিউৱাছলি মানে সেইটো ফ'ল' আপ কৰি থাকে। হয়, আৰু ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰোঁ, আমাৰ এতিয়া মানে আমাৰ চৰকাৰী খণ্ডত তো এটা আপোনাৰ ভেকচিন আপোনাৰ চৰকাৰে বিনামূলীয়াকৈ দি আছে হিউমেন পেপিলমা ভাইৰাছৰ এগেইনষ্টত। সেইটো মানে আপোনাৰ কি হয়, যোনবোৰ ফিমেল থাকে মানে এল্ডাৰলি এজ গ্ৰুপৰ যোনবোৰ ফিমেল থাকে তেওঁলোকৰ কিছুমানৰ মানে জৰায়ু কেঞ্চাৰ বা এইবোৰ হয়, এইবোৰ হোৱা চান্স থাকে এটা সময়ত। এইটো নহ'বৰ কাৰণে মানে চৰকাৰে এতিয়া বিনামূলীয়াকৈ আমাৰ চিকিৎসালয়বিলাকত মানে এইচ পি ভি যোনটো ভেকচিন সেই ভেকচিনটো উপলব্ধ কৰিছে, যোনবোৰ চৈধ্যৰ পৰা পোন্ধৰ বছৰ যিমানবোৰ মানে ছোৱালী আছে মানে তেওঁলোকক আমাৰ বিনামূলীয়াকৈ আমাৰ চিকিৎসা খণ্ডত এতিয়া দি আছে মানে
1: আৰু বৰ্তমান সময়ত আমাৰ মহিলাসকলৰ যি কেঞ্চাৰৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে তাক ৰোধ কৰিবৰ কাৰণে আগতীয়াকৈ এই
0: ভেকচিনৰ,
1: যিহেতু আপুনি কৰ্মৰ ব্যস্ততাৰ মাজতে আমাৰ শ্ৰোতাসকলৰ কাৰণে দুআষাৰ ক'লে, আপোনালোকো আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আকাশবাণীয়ে নৱবছৰত ভৰি দিছে, এই এটা শুভক্ষণত আপোনাৰ লগত আজি আমি কথা পাতিলোঁ, কথা পতাৰ সময়টো ধন্যবাদ।
0: ধন্যবাদ আপোনালোককো বহুত বহুত ধন্যবাদ, আপোনালোকে ইমান দূৰৰ পৰা আহি আমাৰ যে এটা অভিজ্ঞতা বা এইবোৰ এটা মানে বাণীবদ্ধ কৰিবলৈ ওলাইছে, এইটো কাৰণে আপোনালোকলৈও বহুত ধন্যবাদ থাকিল মোৰ পৰা।
1: এয়া আছিল মৰিগাঁও জিলাৰ উদৰি স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক ডক্টৰ নয়নজ্যোতি বৰদলৈ। এই স্বাস্থ্যকেন্দ্ৰতে আমি লগ পাইছিলোঁ এগৰাকী স্বাস্থ্যকৰ্মী দীপালী দাসক। গৰ্ভৱতী মহিলাৰ আহাৰৰ বিষয়ে জানিব বিচৰাত তেখেতে আমাক এইদৰে কৈছিল।
2: মোৰ নাম মিছ দীপালী দাস, আজি 10 বছৰ কৰ্মৰত হৈ আছোঁ।
1: এগৰাকী মহিলা যেতিয়া গৰ্ভৱতী হৈছে বুলি কোৱা হয় তেতিয়া সেই মহিলাগৰাকীক প্ৰথম আপোনালোকে কি কি পৰামৰ্শ দিয়ে?
2: প্ৰথম আমি যেতিয়া আহিলে প্ৰথম আমি ফলিক এচিড টেবলেটৰ বিষয়ে ক'ম, তাৰপিছত আমি ঘৰৰ যিবিলাক

0: আমুক বস্তু পোৱা যায়, সহজতে পোৱা যায়, মানে কচু, ঢেকীয়া, তাৰপিছত কলৰ ডিল, কলৰ ডিলত কচু মানে পায়, তাৰপৰা মধুৰিআম খাব দিওঁ। সবচে কলডিলত বেছি আইৰণ পায়, মধুৰিআম খাবলৈ দিওঁ, আৰু ধৰি লওক এই মৰিচা খাবলৈ দিওঁ। ঘৰতে পোৱা বস্তুবিলাক সহজতে, আৰু কচুটো আমি তেলত খাবলৈ নিদিওঁ, খাৰ চাৰ দি খাবলৈ নিদিওঁ, খালি ধৰি লওক নেমু চেপি তাত বইল কৰি খাবলৈ দিওঁ, তেতিয়া মানে আইৰণটো পটককৈ এবজৰ্ব হয়, নহ'লে মানে আইৰণটো নাপায়। আৰু নেমু প্ৰতিদিনে খাব লাগে, আইৰণ যেতিয়া টেবলেট খায় তেতিয়া নেমুটো খাব লাগে, নেমু যদি নাখায় আইৰণটো শৰীৰত নোসোমায়, সেইটো বস্তু এনেই মানে খোৱা নিচিনা হয়, সদায় নেমু আইৰণ খাদ্য খালে নেমু খাব লাগে।
1: তেওঁ দৈনিক কেইবাৰ খাব, কিমান ৰেষ্ট ল'ব, জিৰণি ল'ব, কি ক'ব?
0: ৰেষ্ট ল'বলৈ আমি ধৰি লওক ডেইলি ধৰি লওক দিনত দুঘণ্টা ৰেষ্ট ল'বলৈ দিওঁ, ৰাতি আঠ ঘণ্টা শুবলৈ দিওঁ, আৰু ধৰি লওক ডেইলি আমি কম কমকৈ চাৰি পাঁচবাৰমান ভাত খাবলৈ দিওঁ, মানে কমাই খাব লাগে, ঘনাই খাব লাগে। এইটো সময়ত যেতিয়া ফাৰ্ষ্ট ষ্টেজ হয় তিনিমাহ বা পাঁচ মাহলৈকে বমি হৈ থাকে, বমি হৈ থাকিলে ভাত খাব নোৱাৰে নহয়, ভাত খাব নোৱাৰিলে সেইটো সময়ত তেওঁ ধৰি লওক কম কমকৈ খাব লাগিব, কম কমকৈ খালে পাৰিব, বুট তিয়াই পিনে খাব লাগে, নহ'লে ধৰি লওক যি খাব মন যায় আৰু কম পৰিমাণে হ'লে খাবই লাগিব, নেখালেতো মানুহজনী ৱেট, কেঁচুৱা ৱেট নেবাঢ়িব, সেইটো কাৰণে খাবলৈ দিওঁ আমি।
1: আৰু তেওঁ কি কি টীকাকৰণ কৰিব?
0: টীকাকৰণ প্ৰথম আমি ফাৰ্ষ্ট যেতিয়া আমি ৰেজিষ্ট্ৰেশ্যন কৰোঁ লগত লগত আমি টি ডি বুলি কয়, টিটেনাছ ডিপথেৰিয়াটো, সেই বেজীটো দিয়া হয়, ভেকচিনটো। তাৰপিছত আকৌ নেক্সট আকৌ 28 দিনৰ পিছত মানে নেক্সট মাহত দিয়া হয় এটা ছেকেণ্ডটো।
1: আৰু আমাৰ মহিলাসকলক HIV টেষ্ট কৰা হয়?
0: হয় হয়, HIV হোৱা হয়, আকৌ থাইৰয়ড কৰা হয়, আমাৰ হিমগ্ল'বিন কৰা হয়, আৰু ধৰি লওক ইয়াত আমাৰ চুগাৰ টেষ্ট কৰা হয়, আমাৰ বহুত কিটা কৰে।
1: প্ৰেচাৰটো কেনেকুৱা আছে?
0: প্ৰেচাৰটোতো আমাৰ আমিও কওঁ, আমাৰ ছাৰেও কয়, ছাৰেও কৰি দিয়ে, আমিও কৈ দিওঁ, যদি আমি কিবা অসুবিধা পাওঁ তেতিয়া আমি ছাৰলৈ পঠিয়াই দিওঁ, সেইটো প্ৰেচাৰ যদি বেছি হাই পাওঁ তেতিয়া ছাৰলৈ পঠিয়াই দিওঁ, ছাৰৰ যদি হেৰি হয় অসুবিধা তেতিয়া আমি ডিষ্ট্ৰিক্টত পঠিয়াই দিওঁ।
1: আৰু তেওঁলোকক এইটো পৰামৰ্শ দিয়া হয় যাতে ঘৰত ডেলিভাৰী নকৰি আহাৰ হতুৱাই স্বাস্থ্য কেন্দ্ৰত কৰাব লাগে?
0: সেইটো আমি কওঁৱে, ঘৰত ডেলিভাৰী কৰিব কেতিয়াও নিদিওঁ, সদায় আজিকালি হস্পিটেলতে কৰা হয়, আৰু ঘৰত নকয়ে আজিকালি 100% মানে হস্পিটেলতে স্বাস্থ্য কেন্দ্ৰতে কৰা হয় ডেলিভাৰী,
1: যিকোনো পৰিৱেশ ক্ৰিয়েট কৰিব পাৰে তেতিয়া হয়তো অসুবিধা হ'ব পাৰে, পৰিৱেশ আহি পৰিব।
0: আগতে পৰিৱেশবিলাক বেয়া আছিলে, ৰাস্তা পদূলি বহুত বোকা আছিলে, আজিকালি ৰাস্তা পদূলি ভাল হ'ল, মানুহে কিন্তু আজিকালি টমটমবিলাক হোৱাৰ কাৰণে সুবিধাজনক হৈছে, পটককৈ তাতে ভৰাই লৈ আহি যায় আৰু, নহ'লে অসুবিধা হয়।
1: আপোনালোকৰ ইয়াতো ডেলিভাৰী
0: হয়? হয়, আমাৰ ইয়াতো ডেলিভাৰী হয়,
1: আৰু সকলো সুবিধাও আছে,
0: সুবিধা আছে।
1: আৰু ডেলিভাৰী কৰাৰ পিছত এই মাতৃগৰাকীয়েও কিবা চৰকাৰী আঁচনিৰ সুবিধা পায়?
0: চৰকাৰী আঁচনিৰ সুবিধা পায়, সমহাৰ বুলি কয়, এইখিনি ডেলিভাৰী কৰা মানুহে দিয়ে, ডেলিভাৰী যেতিয়া কয়, আমি ধৰি লওক NM আমি ডেলিভাৰী নকৰোঁ, GNM ডেলিভাৰীটো কয়।
1: স্বাস্থ্য প্ৰসংগত দুআষাৰ আমাক বুজাই দিলে আমাৰ শ্ৰোতাসকলেও নিশ্চয় এই কথাৰ পৰা উপকৃত হ'ব, আৰু আপোনাক ধন্যবাদ জনাইছোঁ।
0: থেংক ইউ, নমস্কাৰ।
1: এয়া আছিল উদৰি স্বাস্থ্য কেন্দ্ৰৰ এগৰাকী স্বাস্থ্যকৰ্মী দীপালী দাস।
2: জাপানীজ এনকেফেলাইটিছ ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কি কি ব্যৱস্থা ল'ব পাৰোঁ জানো আহকচোন। জাপানীজ এনকেফেলাইটিছ ভাইৰাছৰ দ্বাৰা হোৱা এবিধ জ্বৰ আৰু কিউলেক্স মহৰ এটি প্ৰজাতিয়ে এই ৰোগ বিয়পায়। প্ৰাকৃতিকভাৱে এই ভাইৰাছ গাহৰি, বগলী, কণামুচৰি জাতীয় প্ৰাণীৰ দেহত থাকে আৰু এই মহে গাহৰি, বগলী, কণামুচৰি আদিক কামুৰি মানুহক কামুৰিলে মানুহজনো এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হয়। অতিপাত জ্বৰ, মূৰৰ বিষ, অস্থিৰতা, মূৰ্চা যোৱা, অচেতন আদি জাপানীজ এনকেফেলাইটিছৰ লক্ষণ। এনে ৰোগীক উপযুক্ত চিকিৎসাৰ বাবে তৎক্ষণাত ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰাওক। ৰাতি শোৱাৰ সময়ত সদায় আঁঠুৱা ব্যৱহাৰ কৰক। ঔষধযুক্ত আঁঠুৱা অধিক সুফলদায়ক। গাহৰি বা গাহৰিৰ গঁৰাল মানুহৰ বাসস্থানৰ পৰা আঁতৰত ৰাখক। বাহিৰত কাম কৰোঁতে দীঘল হাতৰ চোলা, পেণ্ট ইত্যাদি পিন্ধি লওক। অকল সন্ধিয়া সময়ত ঘৰৰ ভিতৰত ধূপ ধূনা দিয়ক। নিমপাত ব্যৱহাৰ কৰি বাহিৰত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিলে মহ

0: উপদ্ৰৱৰ পৰা ৰক্ষা পাব পাৰি। ঘৰৰ ওচৰৰ অনাৱশ্যকীয় নলা নৰ্দমাবোৰ পুতি পেলোৱাৰ লগতে বুৱতি নলা নৰ্দমাবোৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখক। জাপানীজ এনকেফেলাইটিছৰ লক্ষণবোৰ দেখা দিলে চিকিৎসালয়ৰ পৰিৱৰ্তে বেজৰ ওচৰলৈ গৈ সময় নষ্ট নকৰিব। আঁঠুৱা নোলোৱাকৈ কেতিয়াও নুশুব। গাহৰি বা গাহৰিৰ গঁৰাল মানুহৰ বাসস্থানৰ লগত বা ওচৰত নাৰাখিব। খালী গাৰে কেতিয়াও নাথাকিব। সন্ধিয়া সময়ত ঘৰত ধূপ ধূনা নিদিয়াকৈ নাথাকিব। ঘৰৰ ওচৰৰ নলা নৰ্দমা আদি বন্ধ হৈ থাকিব নিদিব। আপোনালোকৰ এনে সমস্যাই দেখা দিলে ওচৰৰ আশাগৰাকীৰ লগত যোগাযোগ কৰিব।
1: আহক, এইখিনিতে আমি স্নেহলতা দাসৰ কণ্ঠৰ এটি লোকগীত শুনি লওঁ।

শ্রোতাসকলে ইমান পৰে পৰিয়াল কল্যাণ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে কিরণ চন্দ্র নাথে, প্রযোজনা আছিল নিশা বৰুৱাৰ। এফএম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া নিবেদন কৰা হৈছে মনোজ বৰুৱা আৰু দীপক বৰুৱাই পৰিৱেশন কৰা বেহেলা বাদন।

2.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে এৰাবাটৰ সুৰ বোলছবিখনৰ গীত শুনিবলৈ পাব। অনুষ্ঠানৰ প্ৰথমটি গীত এয়া ভূপেন হাজৰিকাৰ কণ্ঠত।

সময়ত অনাতাঁৰ যোগেদি ভাঁহি অহা গীত মাত কবিতা সাহিত্যৰ অনুষ্ঠান আৰু অন্যান্য অনুষ্ঠান মই উপভোগ কৰোঁ। আকাশবাণী নগাঁও কেন্দ্ৰৰ 1994 চনৰ ফেব্ৰুৱাৰী মাহত প্ৰতিষ্ঠা হ'ল। মই কেইবাদিনো আকাশবাণীৰ কেইবাটাও অনুষ্ঠানলৈ আহিছিলোঁ। মোক যিকেইটা দায়িত্ব দিছিল সেই দায়িত্বকেইটা আন্তৰিকতাৰে পালন কৰিছিলোঁ। এই কথা মই নাপাহৰোঁ। এতিয়াও মই আকাশবাণী নগাঁৱৰ লগত সম্পৰ্ক এৰিব পৰা নাই।

অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ এৰাবাটৰ সুৰ বোলছবিখনৰে ভূপেন হাজৰিকা আৰু সন্ধ্যা মেননৰ কণ্ঠৰ এই গীতটি। ক্ষমা কৰিব, সন্ধ্যা মুখাৰ্জী আৰু ভূপেন হাজৰিকাৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে ইমান পৰে অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠানত এৰাবাটৰ সুৰ বোলছবিখনৰ গীত শুনিলে। এয়া আকাশবাণী নগাঁও। খন্তেক পাছতেই সামাচাৰ সন্ধিয়া আৰু 9 বজাত নিউজ এট 9 শুনিবলৈ পাব।

শ্ৰোতাসকলে ইমান পৰে ভজন শুনিলে মৌচুমী চৌধুৰীৰ কণ্ঠত। এয়া আকাশবাণী নগাঁও। খন্তেক পাছতেই নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ষোড়শ অসম বিধানসভাৰ প্ৰথম অধিৱেশন অহা 21-22 আৰু 25-26 মেত অনুষ্ঠিত হ'ব। এই অধিৱেশনতে নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব আৰু অধিৱেশনৰ পাছত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। কইনাধৰা ৰাজ্যিক অতিথিশালাত আজি অনুষ্ঠিত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ লগতে এই অধিৱেশনত চন্দ্ৰমোহন পাটোৱাৰী অস্থায়ী অধ্যক্ষ হিচাপে থাকিব বুলি জানিবলৈ দিয়ে।
1: অহা 21, 22, 25 আৰু 26 তাৰিখে অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনতে নৱনিৰ্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিব আৰু অসমৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়াই তেখেতৰ অভিভাষণো সদনত আগবঢ়াব। আমাৰ জ্যেষ্ঠ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক প্ৰ'টেম অধ্যক্ষৰ দায়িত্ব পালন কৰিবৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যপাল ডাঙৰীয়াক অনুৰোধ কৰিছে। সদস্যসকলে শপত গ্ৰহণ কৰাৰ লগে লগে অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ'ব হিচাপে আগবঢ়া।

0: ডক্টৰ শৰ্মাই কয় যে বিধানসভা অধিৱেশনৰ অন্তিম দিনা অৰ্থাৎ 26 মে'ত উমৈহতীয়া দেৱানী বিধি উত্থাপন কৰা হ'ব। মন্ত্ৰীসভাই আজি উমৈহতীয়া দেৱানী বিধিৰ খচৰাত অনুমোদন জনায়। এই খচৰা অনুসৰি পাৰ্বত্য আৰু ভৈয়াম জনজাতিৰ লোকসকলক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। ডক্টৰ শৰ্মাই কয় যে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰখন এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে গ্ৰহণ কৰাৰ বাবে মন্ত্ৰীসভাই আজি সিদ্ধান্ত লয়। তদুপৰি পৰৱৰ্তী 5 বছৰত নতুনকৈ 2 লাখ চৰকাৰী চাকৰিৰ নিযুক্তি সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে মুখ্য সচিবৰ নেতৃত্বত কাৰ্যবাহিনী গঠনৰ সিদ্ধান্তটো আজি মন্ত্ৰীসভাই অনুমোদন জনায়। এই কাৰ্যবাহিনীয়ে অহা 3 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। আজিৰ বৈঠকত ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান 8 ছেপ্টেম্বৰত নতুন দিল্লীত আয়োজন কৰাৰো সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীসভাই লগতে কলাক্ষেত্ৰত 32 কোটি টকা ব্যয় সাপেক্ষে ভূপেন হাজৰিকাৰ সংগ্ৰহালয়ৰ স্থাপনৰ সিদ্ধান্ততো অনুমোদন জনায়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন অহা 15 মে'ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। লখিমপুৰ জিলা আয়ুক্তৰ সভাপতিত্বত আজি জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত কৃষি বিভাগ, ভাৰতীয় খাদ্য নিগম তথা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা শাখাৰ বিষয়াসকলৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত জিলাখনত ধান ক্ৰয়ৰ বৰ্তমান অৱস্থাকে ধৰি সংশ্লিষ্ট বিষয়সমূহ পৰ্যালোচনা কৰা হয়। তদুপৰি খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত চলি থকা বিভিন্ন আঁচনি, বিশেষকৈ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ ৰূপায়ণ আৰু অগ্ৰগতিৰ বিষয়ত আলোচনা কৰা হয়। চিৰাং জিলাৰ সীমান্তৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বিষ্ণুপুৰত হাতী মানুহৰ সংঘাত দূৰ কৰাৰ লক্ষ্যৰে আজি মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অব ইণ্ডিয়া চমুকৈ WTIৰ যৌথ উদ্যোগত এখন সভা অনুষ্ঠিত হয়। সভাত বিশেষকৈ WTIৰ উদ্যোগত স্থাপন কৰা প্ৰায় 20 কিলোমিটাৰ দৈৰ্ঘ্যৰ সৌৰশক্তিচালিত উলমা তাঁৰৰ বেৰ সুচাৰুৰূপে পৰিচালনা কৰি বনৰীয়া হাতীৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰাৰ বিষয়ত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। তদুপৰি বন বিভাগ আৰু WTIৰ সহযোগত সৌৰশক্তিচালিত বেৰৰ দুয়োকাষে 10 মিটাৰ বহলকৈ পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হয়। উচ্চতম ন্যায়ালয়ৰ অংশগ্ৰহণমূলক ন্যায়ৰ দৰ্শনৰ প্ৰসাৰ তথা বিচাৰাধীন হৈ থকা গোচৰসমূহ পাৰস্পৰিক বুজাবুজি আৰু সন্মতিৰে নিষ্পত্তি কৰাৰ লক্ষ্যৰে উচ্চতম ন্যায়ালয়ে অহা 21 আগষ্টৰ পৰা 23 আগষ্টলৈ সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালতৰ আয়োজন কৰিছে। গোচৰৰ পক্ষসমূহ আৰু তেওঁলোকৰ অধিবক্তাসকলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা সৃষ্ট সৰল গুগল প্ৰপত্ৰ পূৰণ কৰি নিজৰ গোচৰটোৰ সমাধান সমাৰোহ 2026ত অন্তৰ্ভুক্ত কৰিব পাৰিব। ইয়াৰ বাবে অন্তিম তাৰিখ 31 মে' ধাৰ্য কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰায়পুৰত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। নিশাৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 বজাত।
1: এয়া আকাশবাণী নগাঁও।

0: আকাশবাণীৰ 90 বছৰীয়া বৰ্ণিল যাত্ৰাৰ এই শুভক্ষণত নিজৰ অনুভৱ ব্যক্ত কৰিছে নগাঁৱৰ বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে।
1: আকাশবাণীয়ে ইতিমধ্যে 90 বছৰত ভৰি দিয়া কথাটো আনন্দদায়ক, প্ৰেৰণাদায়ক। ব্যক্তিগতভাৱে আকাশবাণীৰ প্ৰত্যেকটো অনুষ্ঠানেই মোৰ প্ৰিয়। ৰেডিঅ'টো মোৰ বন্ধুৰ দৰে। আজৰি সময়ত অনাতাঁৰ যোগেদি ভাঁহি অহা গীত, মাত, কবিতা, সাহিত্যৰ অনুষ্ঠান আৰু অন্যান্য অনুষ্ঠান মই উপভোগ কৰোঁ। আকাশবাণী নগাঁও কেন্দ্ৰৰ 1994 চনৰ ফেব্ৰুৱাৰী মাহত প্ৰতিষ্ঠা হ'ল। মই কেইবাদিনো আকাশবাণীৰ কেইবাটাও অনুষ্ঠানলৈ আহিছিলোঁ। মোক যিকেইটা দায়িত্ব দিছিল সেই দায়িত্বকেইটা আন্তৰিকতাৰে পালন কৰিছিলোঁ। এই কথা মই নাপাহৰোঁ। এতিয়াও মই আকাশবাণী নগাঁৱৰ লগত সম্পৰ্ক এৰিব পৰা নাই।

এয়া আকাশবাণী নগাঁও। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিবেদন কৰা হৈছে কেদাৰ ৰাগত মালিনী ৰাজৰকাৰে পৰিৱেশন কৰা খেয়াল।

শ্ৰোতাসকলে ইমান পৰে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত কেদাৰ ৰাগত মালিনী ৰাজুৰকাৰে পৰিৱেশন কৰা খেয়াল শুনিলে। FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এইখিনিতে আপোনালোকক জনাওঁ যে ফোন ইন আপুনি বিচৰা গীতৰ বাবে শ্ৰোতাৰ অনুৰোধ বাণীবদ্ধ কৰা হ'ব কাইলৈ বিয়লি 3:30 পৰা 4 বজাৰ ভিতৰত। নিজৰ প্ৰিয় গীত শুনিবৰ বাবে 9435053214 এই নম্বৰত ফোন কৰি অনুৰোধ জনাব পাৰিব। ফোন নম্বৰটো পুনৰ কৈছোঁ, 9435053214। FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত আৰু নিউজ অন AIR এপ, লগতে www.akashbani.gov.in ৱেবছাইটযোগে এয়া আকাশবাণী নগাঁও। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10 বজাৰ লগে লগেই সামৰিবলৈ লোৱা হৈছে আজিৰ অনুষ্ঠান প্ৰচাৰ। আজিৰ অনুষ্ঠান প্ৰচাৰৰ বাবে নিয়ন্ত্ৰণ কক্ষত আছিল ৰোহিত দাস আৰু পিকে ৰাজা। প্ৰসাৰণ সহযোগী আছিল তৃষ্ণা ভৰদ্বাজ। কাইলৈ এই একে মিটাৰতে আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰ মুকলি কৰা হ'ব 5:55। আজিৰ অনুষ্ঠান প্ৰচাৰ ইমানতেই সামৰি মই হিৰণ্যপ্ৰভা দিহিঙীয়াই বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।